0: শ্ৰোতাসকল, সকলোকে আদৰণি জনাইছো বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ দ্বিতীয় ভাগলৈ। আৰম্ভণিৰ প্ৰাথমিক খণ্ডকেইটাত আমি আপোনালোকক জনাইছিলো কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে কিছু কথা আৰু দৈনন্দিন জীৱনত ইয়াৰ গুৰুত্ব। এতিয়া আমি দৈনন্দিন জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ এই বিষয়টো ইয়াত সামৰি লোৱা হ'ব।
1: এই বিকাশ, এই সুপ্ৰভাত ভাই, কি খবৰ তোমাৰ?
2: সুপ্ৰভাত অভি, সোনকাল কৰা, প্ৰথম ক্লাছটোৱে আছে প্ৰফেচাৰ হৰিশ, আৰু তুমিতো জানাই তেখেতৰ নিয়মানুৱৰ্তিতা।
1: তেখেতৰ নিয়মানুৱৰ্তিতাই অল ইণ্ডিয়া ৰেডিঅ'কো চেৰাব।
2: সোনকালে বোলা, প্ৰফেচাৰ হৰিশ অহাৰ আগতে আমি শ্ৰেণীকোঠাত প্ৰৱেশ কৰা উচিত। ভগৱানক ধন্যবাদ, শ্ৰেণীকোঠাৰ দুৱাৰ খোলা আছে।
3: হেল্ল' ষ্টুডেণ্টছ, কোনে তোমালোকক শ্ৰেণীকোঠাত প্ৰৱেশ কৰিবলৈ অনুমতি দিলে? যোৱা আৰু পিছৰ 40 মিনিটৰ কাৰণে অপেক্ষা কৰা। শান্ত হোৱা, শান্ত হোৱা, তোমালোকৰ প্ৰফেচাৰ ছুটীত আছে।
2: বাহ অভি, কথা পতাৰ বহুত সময় পাম।
1: কথা পতা? তুমি তোমাৰ শপত পাহৰি গলা চাগে?
2: মই বুজি পাইছো, তুমি চেম্পিয়নে মোক কেতিয়াও দবা খেলত হৰুৱাব নোৱাৰিবা।
3: ঠিক আছে ভদ্ৰলোকসকল, কোনে খেলিবৰ কাৰণে ঠিক কৰিছে?
1: তেওঁৰ মনত লৈ চোৱাচোন, সেইটো দবাৰ বাকচ,
2: মানসীৰ প্ৰিয় খেলক লৈ আজি মোৰ বাজি।
1: বঢ়িয়া,
3: ঠিক আছে বিকাশ, মই বাজি গ্ৰহণ কৰিলো। কম্পিউটাৰ লেবত খেলাটোৱে উত্তম ঠাই হ'ব নেকি?
2: এইবাৰ মই এটা বেলেগ পদ্ধতিৰে নিজকে নিজে প্ৰশিক্ষণ দিছো।
3: কি নতুন পদ্ধতি?
2: মানসী, মই 1997 চনত ডিপ ব্লু আৰু বিশ্ব চেম্পিয়ন গেৰী কাস্পাৰভৰ মাজত হোৱা খেলখনৰ ভিডিঅ' চাইছো।
1: তুমি ডিজিটেল পদ্ধতিৰ কথা কৈছা নহয় জানো?
3: যদি সেইটোৱে হয় মই মোৰ পদ্ধতি মতে খেলিম, তেতিয়াহলে মোৰ হাৰিলেও বেয়া নালাগিব।
1: বাহ, কি খেলুৱৈ সুলভ কথা।
3: সেইফালে চোৱাচোন, আমাৰ কাৰ্য পৰ্যবেক্ষণ কৰিবলৈ বিখ্যাত ৰুম্বা আছে।
2: মানসী, এবাৰ প্ৰফেচাৰ হৰিশে কৈছিল যে ৰুম্বা প্ৰখৰ বুদ্ধিসম্পন্ন। তেখেত আৰু তেখেতৰ এদল গৱেষকে এটা ছফ্টৱেৰৰ দ্বাৰা ৰুম্বাক বুদ্ধিসম্পন্ন আৰু সপ্ৰতিভ কৰি তুলিছে।
1: ৰুম্বাই প্ৰফেচাৰ হৰিশৰ অনুপস্থিতিত কাৰ্যসমূহ পৰ্যবেক্ষণ কৰিব পাৰে।
2: ঠিক আছে, এতিয়া আমি চকীবোৰ এইফালে ঠিক কৰি লওঁ। তুমি কিন্তু ৰাইডনৰ ক্ষেত্ৰত নিৰপেক্ষ হৈ থাকিবা।
1: মই শপত খাই কৈছো, এইটো চোৱা, এইটো মুদ্ৰা, গাৰ্ল ফাৰ্ষ্ট। মানুহী, তুমি কোৱা, তোমাৰ পচন্দ হেড অৰ টেইল?
3: মোৰ পচন্দ সদায় হেড, আৰু আজিও মোৰ পচন্দ হেডেই হ'ব।
1: অ'কে, চোৱা এতিয়া মই টছ কৰিলো। টাৰ্ণ এইবাৰ বিকাশৰ।
3: বিকাশ, গুড লাক, আৰু আৰম্ভ কৰা।
2: ধন্যবাদ মানসী, আৰু তোমাকো শুভেচ্ছা জনালো। আজি তুমি ডিপ ব্লুৰে উজ্জীৱিত এজন ভিন্ন বিকাশক বিচাৰি পাবা। আৰু মোৰ এটা প্ৰথম প্ৰচেষ্টা। এতিয়া মই ডাবল চেকৰ কাৰণে সূত্ৰ খটুৱাম, তুমি এতিয়া বাচিব নোৱাৰিবা, কাৰণ তোমাৰ ৰজা সুৰক্ষিত স্থানলৈ যাব পৰাকৈ কোনো ৰাস্তাই নাই।
1: মই এতিয়া ঘোষণা কৰিলো যে বিকাশে কোনো বাধা নোপোৱাকৈ খেলখনত অনায়াসে জয়লাভ কৰিলে।
3: বিকাশ, তোমাৰ খেলৰ পদ্ধতি দেখা পাই মই প্ৰশংসা নকৰি নোৱাৰিলো। সঁচাকৈ আজি তুমি অবিশ্বাস্যভাৱে ভাল খেলিছা।
2: মই খেলখন যে জিকিম সেয়া নিশ্চিত আছিলো। যেতিয়া বেলেগৰ খেলবোৰ চোৱা যায় তেতিয়া বহুতো কৌশল শিকিব পাৰি।
4: সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল।
5: সুপ্ৰভাত ছাৰ,
4: আজি সকলোকে কম্পিউটাৰ লেবত পাই খুব সুখী হৈছো।
3: ছাৰ, আমি ইয়াত খেল আৰু শিকাৰ ছেচন কৰি আছো।
2: দৰাচলতে আজি মই IBMৰ ডিপ ব্লুৰ পৰা যি শিকিছিলো সেইবোৰ দেখুৱাই মই শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব বিচাৰিছিলো।
4: তুমি কাস্পাৰভ আৰু ডিপ ব্লুৰ মাজত হোৱা খেলখনৰ কথা ক'ব খুজিছা নেকি বাৰু?
3: হয় ছাৰ, ঠিক সেই খেলেই যিখনে প্ৰমাণ কৰিলে যে এক উচ্চ মান বিশিষ্ট যন্ত্ৰই মানুহক হৰুৱাব পাৰে।
2: ছাৰ, মই ডিপ ব্লু আৰু গেৰী কাস্পাৰভৰ মাজত হোৱা বিখ্যাত খেলখনৰ চিত্ৰবদ্ধ ৰূপটো পাইছো, তাৰে কিছুমান দৃশ্য অকল্পনীয়। বহু অনুশীলনৰ পাছত মই কিছু নতুন কৌশল আয়ত্ত কৰিবলৈ সক্ষম হৈছো।
4: ঠিক আছে বাৰু, মই বুজি পাইছো। তোমালোকে কি কৰিলা, কি শিকিলা, তাক জনাবলৈ মিষ্টাৰ ৰুম্বা আছে।
3: ৰুম্বা, সুপ্ৰভাত, তোমাক খুব সপ্ৰতিত লাগিছে।
6: সুপ্ৰভাত, তোমালোক সকলোতকৈ মই শ্ৰেষ্ঠ কাৰণে মই সপ্ৰতিভ আৰু এনেকুৱা সপ্ৰতিভ হৈ থাকিম।
2: খেলত দেখুওৱা তোমাৰ প্ৰদৰ্শনে যথেষ্ট তোমাৰ দাবীটোৰ কাৰণে। তুমি শ্ৰেষ্ঠত্বৰ দাবীদাৰ হয়।
4: এতিয়া অনুগ্ৰহ কৰি মূল কথাটোলৈ আহা।
3: ছাৰ, আমি ব্ৰিজ খেল আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে ৰুম্বাৰ এক প্ৰদৰ্শনী চাব বিচাৰো।
4: ঠিক আছে বাৰু, ৰুম্বাৰ দক্ষতাসমূহ অতি সোনকালে দেখুৱাম। তোমালোকে ৰুম্বাৰ সকলো দক্ষতা চাবলৈ প্ৰদৰ্শনীখনত উপস্থিত থাকিব লাগিব। আৰু কেতিয়া সেইখন অনুষ্ঠিত হ'ব তাৰ জাননী প্ৰতিষ্ঠানৰ ৱেবছাইটত দিয়া হ'ব। বাৰু, মই পিছে এতিয়া যাব লাগিব। আকৌ লগ পাম বাৰু দেই। বাই বাই।
1: বাই বাই ছাৰ।

0: ৰাতিপুৱা 6 বাজিল। হেল্ল'
1: হেল্ল' বিকাশ,
0: অভি কি হৈছে? মই শুই আছো, দিগদাৰি নকৰিবা।
1: এ শুনাচোন, মই এইমাত্ৰ বিশ্ববিদ্যালয়ৰ ৱেবছাইট চালো, তাত এখন গুৰুত্বপূৰ্ণ জাননী আছে। প্ৰফেচৰ হৰিছে কৃত্ৰিম বুদ্ধিমত্তা আৰু খেলৰ শিল্পৰ ওপৰত এক চৰ্চা কৰিব।
0: কেতিয়া আৰু কোন সময়ত?
1: আজি ৰাতিপুৱা ঠিক 11 বজাত আৰম্ভ হ'ব।
0: অশেষ ধন্যবাদ অভিনৱ, মোক যে তুমি জনালা। আমি সকলোৱে 10:30 বজাত গৈ পালে ভাল হ'ব। তুমি সকলোকে কথাটো জনাই দিবা।
1: ঠিক আছে ঠিক আছে।
2: শ্ৰোতা দৰ্শকসকল, এই ঐতিহাসিক মুহূৰ্তত সকলোকে স্বাগতম জনালো। এই আলোচনাটো কম কাৰিকৰী কিন্তু বেছি মনোৰঞ্জক। আমি আমাৰ শিক্ষাগুৰু হিচাপে বহুকেইজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পণ্ডিতক পাইছো। ইয়াৰ ভিতৰত প্ৰফেচৰ হৰিশো এজন। তেখেতে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত কিছু কাম কৰি আছে। বিখ্যাত মানৱ সদৃশ যন্ত্ৰ মানৱ তেখেতেই তৈয়াৰ কৰা।
3: হেল্ল', মই মোৰ দলটোৰ হৈ সকলোকে স্বাগতম জনাইছো। এইটো এটা বেলেগ ধৰণৰ অনুষ্ঠান। এইবাৰ কেতিয়াও কল্পনা কৰিব নোৱাৰা পৰিস্থিতি এটা হ'ল কোভিড-19, য'ত সকলো বৈজ্ঞানিক, ৰাজনীতিবিদ আৰু মানুহে ভাবিবলৈ বাধ্য হৈছে ভৱিষ্যতে অন্য বিকল্পৰ কথা। এনেকুৱা পৰিস্থিতি মোকাবিলা কৰিবলৈ হলে আমি এক নতুন কাৰিকৰী পদ্ধতি ল'বই লাগিব। সেয়া হৈছে কৃত্ৰিম বুদ্ধিমত্তা। মোৰ গৱেষণা আৰু আৱিষ্কাৰবোৰ উপস্থাপন কৰিবলৈ মিষ্টাৰ ৰুম্বাক আমন্ত্ৰণ জনালো।
4: হেল্ল', সুপ্ৰভাত সকললৈ। তোমালোকৰ মুখবোৰ চাই গম পাইছো যে তোমালোক কুশলে আছা। চোৱা, ময়ো হাঁহিব পাৰো, কিন্তু আনন্দিত হব নাজানো। এইটোৱেই মোৰ ভগৱান আৰু তোমালোকৰ ভগৱানৰ মাজত পাৰ্থক্য। কিন্তু মই আশাবাদী, অতি সোনকালে মোৰ পিছৰ জন্মত অহাবোৰে এইবিলাক পাব।
5: মিষ্টাৰ ৰুম্বা, এয়া ব্যৱধান।
4: কিন্তু মই বুজি নাপাওঁ কিহৰ ব্যৱধান। মই এতিয়াও আদিম অৱস্থাত আছো, তেতিয়াহলে ব্যৱধানৰ প্ৰশ্ন কত? মই মোৰ ভাৱ অনুভৱ প্ৰকাশ কৰিব নোৱাৰো।
1: মিষ্টাৰ ৰুম্বা, তোমাৰ হাঁহিটো আমি আটাই ভাল পাইছো।
4: ঠিক আছে মহাশয়, এতিয়া আমি বিষয়ৰ কথা কম। মই প্ৰফেচাৰ হৰিশৰ কামৰ বিষয়ে কম।
1: ৱাও, চাওক চাওক চাওক, ৰুম্বাই প্ৰফেচাৰ হৰিশৰ পৰিৱৰ্তে পাৱাৰ পইণ্ট প্ৰদৰ্শন কৰিব।
4: আজিৰ বিষয়টো হল গেমিং এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, খেল আৰু কৃত্ৰিম বুদ্ধিমত্তা। এতিয়া কোন বিচাৰক হ'ব? মই নিজে। ভদ্ৰলোকসকল, এতিয়া আমি ঐতিহাসিক মুহূৰ্তৰ সৃষ্টি কৰিবলৈ গৈ আছো, আৰু আপোনালোকেও তাৰ অংশীদাৰ হ'ব। এতিয়া মই মানৱ বিৱৰ্তনৰ দৰে আমাৰ বিৱৰ্তনৰ উন্নতি আৰু বিৱৰ্তনৰ কথা কম। 2 দশক আগতে 1997 চনত IBMৰ ডিপ ব্লুই সেই সময়ৰ বিশ্ব চেম্পিয়ন গেৰী কাস্পাৰভক হৰুৱাইছিল। এইজন মোৰ ডাঙৰ ভাই।
5: বা মিষ্টাৰ ৰুম্বা, আমি এতিয়া আপোনাৰ পূৰ্বপুৰুষ কেনে আছিল জানিব বিচাৰিম।
4: ঠিক আছে, মই তোমালোকক সেই স্মৰণীয় যাত্ৰাটোৰ কথা কম। সেইটো এটা সোণালী মুহূৰ্ত আছিল যেতিয়া কাৰ্নেগী মেলন ইউনিভাৰ্চিটিত প্ৰকল্পটোৰ কাম আৰম্ভ হৈছিল। তেতিয়া সেই গৱেষক দলটোৰ লগত ভাৰতীয় মূলৰ বিজ্ঞানী মিষ্টাৰ অন্তধৰ্মনো আছিল। 1999 চনৰ এখন দবাখেলৰ পাছত তেওঁ সেই যন্ত্ৰ মানৱটোৰ নাম ডীপ ব্লু ৰাখিছিল। মহাশয়, 20 বছৰ পাছত 1996 চনত আমেৰিকাৰ বিখ্যাত ফিলাডেলফিয়াত প্ৰথম দবা খেলখন হয়। সেই বিখ্যাত অনুষ্ঠানটোত IBMৰ বৈজ্ঞানিকসকল, গৱেষকৰ দল, প্ৰগ্ৰেমাৰ্ছ তথা তথ্য বৈজ্ঞানিকসকল আৰু বহুতো সাধাৰণ দৰ্শকো আছিল। মানো আৰু কৃত্ৰিম বুদ্ধিমত্তা যন্ত্ৰৰ কি খেল আছিল! প্ৰথমে খেলখনে পৃথিৱীৰ সকলোকে স্তম্ভিত কৰিছিল যেতিয়া কাস্পাৰভে 37টা চালৰ পাছতে ছুপাৰ কম্পিউটাৰৰ ওচৰত হাৰ মানিব লগা হৈছিল।

0: বৰ আশ্চৰ্যজনক কথা জানিবলৈ পাই সুখী হলো। মিষ্টাৰ ৰুম্বা, এইটো এটা দীঘলীয়া আৰু গুৰুত্বপূৰ্ণ যাত্ৰা।
1: অকল ইয়াৰ কথাবোৰেই আশ্চৰ্যজনক নহয়, ইয়াৰ যাত্ৰাটো বৰ আশ্চৰ্যজনক। ইয়াৰ বিষয়ে উত্তৰ দিবলৈ প্ৰফেচাৰ হৰিশাই হ'ব যোগ্য ব্যক্তি।
2: ধন্যবাদ মিষ্টাৰ ৰুম্বা, প্ৰশ্নবোৰ মোৰ ফালে ঠেলি দিয়াৰ বাবে। গৰিলা যুদ্ধৰ খেল হৈছে পৰৱৰ্তী পৰ্যায়ৰ খেল, য'ত কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ কৰি এক বাস্তৱধৰ্মী প্ৰতিদ্বন্দ্বী দিয়া হয়। ইয়াত খেলুৱৈসকলে প্ৰতিদ্বন্দ্বীসকলক স্বীকাৰ কৰিব পাৰে চলন ফুৰণৰ পূৰ্বানুমানৰ সৈতে। আক্ৰমণ বা প্ৰতিৰক্ষাৰ পৰিকল্পনাও কৰিব পাৰে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত।
0: হেল্ল' প্ৰফেছৰ, কেইটামান উদাহৰণেৰে কথাখিনি বুজাই কওকচোন।
2: তোমালোকে কেতিয়াবা এপে নিয়ন্ত্ৰণ কৰা ভাড়াগাড়ীৰ ব্যৱস্থা ব্যৱহাৰ কৰিছানে? ইয়াৰ জৰিয়তে এখন ঠাই এৰ পৰা আন এখন ঠাই বিলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ গাড়ী চালকে অনায়াসে লৈ যাব পাৰে। এই ব্যৱস্থাটো কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰা হয়।
1: কি মজা লগা কথা! এটা প্ৰশ্ন মোৰ ফালৰ পৰা, এইবোৰ কেনেকৈ হয় আৰু কাৰিকৰী কামবোৰ?
2: তাৰমানে মোৰ বৌদ্ধিক সম্পত্তিখিনিৰ ওপৰত বেদখলৰ চেষ্টা চলিছে নেকি? এই সকলোবোৰ তথ্য বিশ্লেষণৰ মাধ্যমেৰে হ'ব। ইয়াৰ দ্বাৰা ডেভেলপাৰসকলক বিভিন্ন স্তৰত স্বয়ংক্ৰিয়ভাৱে কামবোৰ কৰি যোৱাত সহায় কৰা হয়।

0: জানিব পৰা মতে এই খেলটো মুকলি হোৱাৰ এমাহৰ ভিতৰতে সক্ৰিয় ব্যৱহাৰকাৰীৰ সংখ্যা 3 কোটিতকৈও বেছি হৈছে। বৰ্তমান যুৱচামৰ গাত এই খেলৰ উন্মাদনা লক্ষণীয়।
1: প্ৰফেছৰ হৰিশ, আন এটা কথা মই যোগ দিব খুজিছো, শিক্ষণীয় কৃত্ৰিম বুদ্ধিমত্তা আৰু খেলৰ কৃত্ৰিম বুদ্ধিমত্তাৰ মাজত পাৰ্থক্য চকুত পৰা বিধৰ।
0: কৃত্ৰিম বুদ্ধিমত্তাৰ গুৰুত্ব দবা আৰু অন্য মনোৰঞ্জনৰ খেলতকৈও গৱেষণাৰ পথাৰখনত বেছি। খেলুৱৈসকলে কম্পিউটাৰৰ ওপৰত শ্ৰেষ্ঠতা স্থাপনৰ এনেকুৱা স্তৰ পাব নালাগে যে গেমটো কিনিবলগীয়াত পৰে, কম্পিউটাৰকো জয়ৰ সুযোগ দিব লাগে। অনাগত দিনত কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে এক প্ৰতিশ্ৰুতিপূৰ্ণ ভৱিষ্যত দেখা পোৱা গৈছে। মই এইটোও কব পাৰো যে কৃত্ৰিম বুদ্ধিমত্তাই ভিডিঅ' গেমৰ পৃথিৱীখনত এক বিস্তৃত প্ৰভাৱ পেলাব।
2: ই খেলৰ পৃথিৱীখনত যুৱ ব্যৱসায় আৰু গেম ডেভেলপাৰসকলৰ প্ৰতিভা বিকাশৰ কিমান সুযোগ পাব?
0: বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপোনালোকে জানি সুখী হ'ব যে আমাৰ গেম নিৰ্মাতাসকলে কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ কৰি খেলুৱৈৰ বৈশিষ্ট্য অংকন কৰে আৰু সেই অনুযায়ী গেমৰ অংশবিশেষত তাৰতম্য সৃষ্টি কৰে, ফলত খেলুৱৈজনক ই এক বাস্তৱ অভিজ্ঞতা প্ৰদান কৰে।
1: শেষত অনুষ্ঠানটোত সক্ৰিয়ভাৱে আগভাগ লোৱা বাবে দৰ্শকসকল আৰু অনুষ্ঠানটোৰ আয়োজক আৰু অংশগ্ৰহণকাৰী সকলকো ধন্যবাদ জনালো।
3: ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ নৱম খণ্ড শুনিলে। আজিৰ খণ্ডত বিভিন্ন চৰিত্ৰত অংশ ললে ইন্দ্ৰজিৎ দাস, মেলডী পাটগিৰি, উৎপল বৰা আৰু প্ৰবাল কুমাৰ শৰ্মাই। প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। প্ৰযোজনা সহযোগী প্ৰিয়াক্ষী বৰুৱা গোস্বামী। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেই দিনৰ একেই সময়তে।

0: EMI Gold Loan Scheme.
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মুন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনোৱা পুলক বেনাৰ্জীৰ কণ্ঠত এটি আধুনিক গীত, গীতটি লিখিছে লক্ষ্য হীৰা দাসে।

0: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি।

পুলক বেনাৰ্জীৰ কণ্ঠত আধুনিক গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে অৰ্থাৎ 12 বজাত হিন্দীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 বৃদ্ধি, মুখ্যমন্ত্ৰীৰ সৈতে বান সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ, সকলো ধৰণৰ সহায়ৰ আশ্বাস, নীটক লৈ শিক্ষাৰ্থীসকলৰ উদ্বেগ যথাযথ যদিও বিষয়টোলৈ ৰাজনীতি কৰা উচিত নহয় বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, আৰু হাৰাৰেত আজি ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 5,856 গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 751,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14 লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত 6, চৰাইদেউত 7 আৰু যোৰহাটত 1 লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা 96টা আশ্ৰয় শিবিৰত 115,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। উজনি অসমৰ মাজেৰে বৈ যোৱা দিখৌ, দিচাং আৰু ধনশিৰিকে ধৰি গুৰুত্বপূৰ্ণ নৈসমূহ বিপদসীমাৰ ওপৰেদি বৈ আছে। ইয়াৰ ফলত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ 4খন স্পিলৱে গেট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 2,11,000 লিটাৰ পানী এৰি দিয়া হৈছে। পানী এৰি দিয়াৰ ফলত গোলাঘাট আৰু বোকাখাট মহকুমাৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা প্ৰশাসনে প্ৰকল্পটোৰ নামনি অঞ্চলত বানৰ আশংকা কৰি নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। এই সন্দৰ্ভত আমাক জনাইছে গোলাঘাট জিলাৰ সংবাদদাতা হিৰণ্য গগৈয়ে।
1: গোলাঘাট আৰু বোকাখাট জলসম্পদ বিভাগৰ কণ্ট্ৰল ৰুমৰ বান বুলেটিন অনুসৰি যোৱা নিশা 12 বজালৈকে ধনশিৰি নদীত, নুমলীগড়ত গেলাবিল নদীৰ বাদুলিপাৰাত আৰু কাকডুঙা নদীৰ ডিফল্টিঙত বিপদসীমাৰ ওপৰেৰে নদীৰ পানী বৈ আছে। আনহাতে দয়াং নদীৰ জলপৃষ্ঠ জামুগুৰিত 96.49 মিটাৰ ৰেকৰ্ড কৰা হৈছে। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসন সম্পূৰ্ণ সষ্টম হৈ থকাৰ তথ্য লাভ কৰিছো আৰু SDRF বাহিনীও সষ্টম হৈ থাকি নৈপৰীয়া ৰাইজক সজাগ কৰি ৰাখিছে আৰু প্ৰশাসনে এই বান পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে তথা নৈপৰীয়া ৰাইজ আছে ৰাইজক আতংকিত নহৈ সজাগ আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে। যিহেতু বৰ্তমানেও নিপকুৰ যি 4খনকৈ গেট খুলি ৰখা হৈছে আৰু ইয়াৰ ফলত যিকোনো সময়তে আচলতে নৈপৰীয়া ৰাইজৰ ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা এই মুহূৰ্তলৈকেও আশংকা কৰি থকা হৈছে।
0: বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। কৰ্তৃপক্ষসমূহে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বানৰ ফলত হোৱা ক্ষয় ক্ষতি, উদ্ধাৰ অভিযান আৰু প্ৰত্যাহ্বানৰ বুজ লয়। কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰভাৱিত পৰিয়ালসমূহলৈ সাহায্য আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে শ্ৰীমোদীক অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে বানৰ ফলত ধন জন হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা ব্যক্ত কৰে আৰু প্ৰাকৃতিক সমস্যাটোক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি আশ্বাস দিয়ে। কেন্দ্ৰীয় চৰকাৰে সাহায্য, পুনৰ্বাসন আৰু পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াত সৰ্বতোপ্ৰকাৰে সহায় কৰিব বুলিও তেওঁ আশ্বাস দিয়ে। যোৰহাট জিলাৰ শলমৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত অত্যন্ত দূৰৱৰ্তী আৰু দুৰ্গম বানাক্ৰান্ত অঞ্চল বৰকানাচুকত আজি এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ ফলত স্বাস্থ্যকৰ্মীসকলে বহুতো প্ৰত্যাহ্বান নেওচি বানপীড়িত অঞ্চলটোত উপস্থিত হয়। যোৰহাট জিলা প্ৰশাসনে তেওঁলোকৰ এই সাহসী পদক্ষেপ আৰু সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। শেহতীয়া ভয়াৱহ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলাৰ কাকডুঙা আৰু চৰাইপানী অঞ্চলত নদীৰ মথাউৰি ছিগিৰ সৃষ্টি হোৱা সংকট প্ৰতিৰোধ কৰিবলৈ জলসম্পদ বিভাগে জৰুৰীভাৱে সাময়িক মেৰামতিৰ কাম আৰম্ভ কৰিছে। পৰিস্থিতি অধিক অৱনতি নহবলৈ প্ৰশাসন আৰু জলসম্পদ বিভাগৰ যৌথ উদ্যোগত জৰুৰীকালীন ভিত্তিত এই সাময়িক সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আনহাতে শলমৰা খহনীয়া অংশত প্ৰতিৰোধৰ বাবে জিঅ' টিউব সংস্থাপনৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতিৰ কাম দ্ৰুতগতিত চলি আছে।

0: নিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটক লৈ শিক্ষাৰ্থীসকলক উদ্বেগ যথাযথ বুলি অভিহিত কৰিছে। গুৱাহাটীত কালি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখন ভয়াৱহ বান পৰিস্থিতিৰ সৈতে যুঁজ দি থকাৰ সময়ত বিষয়টো লৈ ৰাজনীতি কৰা উচিত নহয়, বিষয়টোক লৈ কৰাৰ প্ৰতিবাদক ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ অভিযানলৈ ৰূপান্তৰ কৰা উচিত নহয় বুলিও তেওঁ মন্তব্য কৰে। ডঃ শৰ্মাই কয় যে চৰকাৰ শিক্ষাৰ্থীসকলৰ সৈতে আছে আৰু ই দেশৰ পৰীক্ষা ব্যৱস্থাটো অধিক স্বচ্ছ আৰু শক্তিশালী হোৱাটো বিচাৰে। কেন্দ্ৰীয় চৰকাৰে নীটক লৈ সৃষ্টি হোৱা উদ্বেগ দূৰ কৰাৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে।
1: আমাৰ ছাত্ৰসকলৰ যিটো কনচাৰ্ণ নীটক লৈ, তাত আমাৰ সকলোৰে সমবেদনা আছে আৰু আমি সকলোৱে বিচাৰোঁ যে আমাৰ এক্সাম ছিষ্টেম, পৰীক্ষা ছিষ্টেম ভাল হ'ব লাগে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে এই বিষয়ে ব্যৱস্থা হাতত লৈছে। যিকোনো প্ৰটেষ্ট ৰাজনীতিকৰণ হ'ব নালাগে আৰু বিশেষকৈ যি সময়ত অসমত বানপানীত মানুহে জীৱন আৰু মৃত্যুৰ লগত সংগ্ৰাম কৰি আছে, সেই সময়ত আমি শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট জিলাৰ দুৰ্দশাগ্ৰস্ত মানুহৰ লগত থিয় হ'ব লাগে।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ দুগ্ধ খণ্ডৰ সামগ্ৰীৰ ৰূপান্তৰ আৰু দীৰ্ঘম্যাদী উন্নয়নৰ ৰূপৰেখাৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কালি ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদ আৰু সমবায় বিভাগৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত দুগ্ধ উৎপাদকৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ সৰলীকৰণ, উৎপাদন বৃদ্ধি, যোৰহাট, ধেমাজি আৰু ডিব্ৰুগড়ত দৈনিক 2,50,000 লিটাৰ ক্ষমতাসম্পন্ন আধুনিক দুগ্ধ প্ৰসংস্কৰণ কেন্দ্ৰ কাৰ্যক্ষম কৰা, 200 কোটি টকাৰ টেট্ৰাপেক দুগ্ধ প্ৰসংস্কৰণ আৰু পেকেজিং প্ৰকল্প, থলুৱা প্ৰজাতিৰ গৰুৰ সংৰক্ষণ তথা বিকাশ আৰু অসমত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ আঞ্চলিক কাৰ্যালয় স্থাপনৰ সম্ভাৱনাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। শিৱসাগৰ জিলা প্ৰশাসনে অবৈধভাৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ উদ্দেশ্যে এটা সুকীয়া হেল্পলাইন মুকলি কৰিছে। প্ৰশাসনে বান পৰিস্থিতিৰ সুযোগ লৈ অনুচিতভাৱে প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ পৰা বিৰত থাকিবলৈ ব্যৱসায়ীসকলক সকীয়াই দিছে। কৃত্ৰিম বানে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি অথবা কলা বজাৰৰ ঘটনাৰ সৈতে জড়িত থকাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰশাসনে প্ৰকাশ কৰিছে। মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ পাটছৈ থানা এলেকাৰ চাংগাইথেল পাৰ্কৰ সমীপত কালি নিৰাপত্তা বাহিনীয়ে যথেষ্ট সংখ্যক অস্ত্ৰ শস্ত্ৰ, গোলা বাৰুদ আৰু সামৰিক সঁজুলি উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত মেগজিনসহ 8টা পিষ্টল, 4টা ৰাইফল, 3টা হেণ্ড গ্ৰেনেড, 3টা ডিটেনেটৰ, যথেষ্ট সংখ্যক কাৰ্টিজ, বুলেট প্ৰুফ জেকেট আৰু বেটাৰ যোগাযোগ ছেটকে ধৰি অন্যান্য সামৰিক সঁজুলি আছে। অঞ্চলটোত শান্তি শৃংখলা বৰ্তাই ৰখাৰ লক্ষ্যৰে নিৰাপত্তাৰক্ষীয়ে চলোৱা অভিযানৰ সময়তে এই সামগ্ৰীসমূহ জব্দ কৰা হয়। বিষয়টো সংক্ৰান্তত তদন্ত অব্যাহত আছে। গোৱালপাৰা জিলাৰ 450 গৰাকী খেতিয়কে ৰাজসাহাৰ্যৰ জৰিয়তে পাম অইলৰ খেতি কৰি বিশেষভাৱে লাভৱান হৈছে। জিলা কৃষি বিভাগৰ তৎপৰতাত 2022 চনৰ পৰা পাম অইল বহিৰাজ্যলৈ ৰপ্তানি হৈ আছে। জিলাখনৰ দুধনৈ আৰু আগিয়া বিক্ৰী কেন্দ্ৰৰ পৰা কালি 20 মেট্ৰিক টন পাম অইল অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমলৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে 2015 চনৰ পৰাই গোৱালপাৰা জিলাত পাম অইলৰ খেতি আৰম্ভ হৈছে। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। ভাৰত সম্প্ৰতি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। ভাৰতে পৰহি একেটা স্থানত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল জিম্বাবৱেক 7 উইকেটত পৰাস্ত কৰে। কাইলৈ শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল একেটা স্থানতে অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61লৈ বৃদ্ধি। মুখ্যমন্ত্ৰীৰ সৈতে বান সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ, সকলো ধৰণৰ সহায়ৰ আশ্বাস। নীটক লৈ শিক্ষাৰ্থীসকলৰ উদ্বেগ যথাযথ যদিও বিষয়টো লৈ ৰাজনীতি কৰা উচিত নহয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু হাৰাৰেত আজি ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। আমাৰ এতিয়াৰ বাতৰি ইমানত অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ এখনি প্ৰামাণ্য আলেখ্য গুৱাহাটীৰ আদ্যা সংস্কৃতি। সূত্ৰ ধৰিছে ঝৰণা ভৰালী আৰু স্নেহা পাঠকে।
1: আদ্যা এটা চিনাকি শব্দ। আমাৰ দৈনন্দিন জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এই শব্দটোৱে কেৱল আজৰি সময় কটোৱাৰ মাধ্যমকেই নুবুজায়, ই মানুহৰ মনৰ ভাৱৰ আদান প্ৰদান, চিন্তা চৰ্চা, অনুভৱৰ প্ৰকাশ আৰু এক সামাজিক সম্পৰ্ক গঢ়ি তোলাৰ মঞ্চকো বুজায়। কেতিয়াবা যদি ৰাস্তাৰ কাষৰ দোকানখনত একাপ চাহ হাতত লৈ, আন কেতিয়াবা আকৌ গছৰ ছাঁত ভিন্ন বয়সৰ বিভিন্ন ব্যক্তিৰ আড্ডা জমি উঠে।
2: সামাজিক আৰু সাংস্কৃতিক আড্ডা হৈছে সমাজৰ বিভিন্ন স্তৰৰ মানুহ একেলগে মিলিত হৈ মত বিনিময়, চিন্তা চৰ্চা, অভিজ্ঞতাৰ আদান প্ৰদান আৰু সংস্কৃতিৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰাৰ এক সুস্থ আৰু সৃজনশীল মঞ্চ। আড্ডা কেৱল সময় কটোৱাৰ উপায় নহয়, ই হৈছে সমাজ গঢ়া, সম্পৰ্ক দৃঢ় কৰা, জ্ঞান বৃদ্ধি কৰা আৰু সংস্কৃতি সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ মাধ্যম।
1: অসমীয়া সমাজত আড্ডাৰ এক সুদীৰ্ঘ পৰম্পৰা আছে। গাঁৱৰ নামঘৰ, চাহৰ দোকান, ৰাজহুৱা স্থান, সাহিত্য সভা, নাট্যমঞ্চ, সংগীতৰ অনুষ্ঠান, বিহু উৎসৱ আদি ঠাইত বিভিন্ন বয়সৰ ভিন্ন শ্ৰেণীৰ মানুহে একেলগে বহি সমাজ, সাহিত্য, সংস্কৃতি, শিক্ষা, কৃষি, ৰাজনীতি, খেল ধেমালি, পৰিৱেশ, বিজ্ঞান আদি নানা বিষয়ত মুক্তভাৱে আলোচনা কৰে। এনে আড্ডাই সমাজত ঐক্য আৰু পাৰস্পৰিক বুজাবুজিৰ পৰিৱেশ গঢ়ি তোলে।
2: আড্ডা অনানুষ্ঠানিক তথা স্বতঃস্ফূৰ্ত আলাপ আলোচনা। উপলব্ধ ভাষাতাত্ত্বিক তথ্যৰ ভিত্তিত ক'ব পাৰি যে আড্ডা শব্দটোৰ মূল উৎস সম্ভৱতঃ ফাৰ্চী ভাষা। প্ৰথমে ইয়াৰ অৰ্থ আছিল শিবিৰ, অৱস্থান বা একত্ৰিত হোৱাৰ ঠাই। পাছত হিন্দী উৰ্দুত খাতি বা ষ্টেণ্ড অৰ্থত ব্যৱহৃত হয় আৰু অসমীয়া বাংলাত ইয়াৰ অৰ্থ বিকশিত হৈ বন্ধু বান্ধৱৰ মাজত হোৱা অনানুষ্ঠানিক মুক্ত আৰু আনন্দময় আলাপ আলোচনা বুজোৱা শব্দ হিচাপে প্ৰতিষ্ঠিত হয়। সেয়ে আজিৰ অসমীয়া ভাষাত আড্ডা কেৱল এটা শব্দ নহয়, ই এক সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাৰ প্ৰতীক। কেফে ৰেষ্টুৰেণ্টবোৰ যেন একোখন চহৰৰ হৃদপিণ্ডস্বৰূপ, বিভিন্নজনৰ বিভিন্ন বিষয়ৰ সৰব তথা সৰহ আলোচনা যেন ইয়াৰ হৃদস্পন্দন। কেতিয়াবা সাহিত্য, কেতিয়াবা সংস্কৃতি আৰু কেতিয়াবা জীৱনৰ আলাপ আলোচনা। ৰেষ্টুৰেণ্টৰ মেজবোৰ যেন একো একোটা সম্পাদকীয় পৃষ্ঠা, য'ত জন্ম হয় নতুন চিন্তাৰ, নতুন সপোনৰ। আমিও উভতি চাইছিলোঁ পুৰণি এচুৱা সময়ক, অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলোঁ নাট্যকাৰ নয়ন প্ৰসাদৰ সৈতে।
3: গুৱাহাটীৰ আড্ডা এইবুলি ক'লেই মই যিটোটা আড্ডাৰ বিষয়ে জানো, পুৰণি যিটোটা আড্ডা সেই বিষয়ে ক'ব খুজিছোঁ। প্ৰথম আড্ডাটো আৰম্ভ হৈছিল 40ৰ দশকত। কল্যাণী বুলি এখন হোটেল আছিল, এই য'ত হৰিসভাত দুৰ্গা পূজা হয় সেই বাটটোতে, আৰু তাতেই প্ৰথম সেই আড্ডা আৰম্ভ হৈছিল। পিছলৈ সেই আড্ডা পাণবজাৰলৈ আহিল। পাণবজাৰৰ কটন কলেজৰ যিখন কেফেটেৰিয়া আছে, সেই কেফেটেৰিয়াত সেই আড্ডা বহুদিনলৈ চলিছিল। তাৰপিছত কেফেটেৰিয়াখন বন্ধ হোৱাত দীঘলী পুখুৰী পাৰৰ তাত প্ৰশান্তি লজ, তেওঁলোকৰ এখন কেফেটেৰিয়া আছে, তাতো সেই আড্ডা বহুদিন ধৰি হৈছিল। কিন্তু ক্ৰমাগতভাৱে আড্ডাৰ যিসকল মূল মানুহ, তেখেতসকল আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ বাবে সেই আড্ডা এতিয়া বন্ধ হৈ পৰিলে। আৰু মই জনাত সেই আড্ডাটোৱে আটাইতকৈ পুৰণি আড্ডা আছিল গুৱাহাটীৰ। তাৰ যিসকল সদস্য আছিল সেইসকল একেবাৰে অসমৰ কলা সংস্কৃতি জগতৰ স্বনামধন্য ব্যক্তি। প্ৰথমেই আমি নাম ল'ব লাগিব আমাৰ আকাশবাণী কেন্দ্ৰৰ সৈতে জড়িত, কেন্দ্ৰ সঞ্চালকৰূপে অৱসৰ গ্ৰহণ কৰা শ্ৰদ্ধেয় নাট্যকাৰ অৰুণ শৰ্মা ডাঙৰীয়া। তেখেত সেই আড্ডাৰ নিয়মিত সদস্য আছিল। আন এগৰাকী একালৰ আকাশবাণী গুৱাহাটীৰ নাট শাখাৰ প্ৰযোজক, পিছলৈ বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা, আবৃত্তিকাৰ, নাট পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য, তেওঁ সেই আড্ডাৰ সদস্য।

আছিল, সদস্য আছিল যশস্বী সাংবাদিক, সৌ সিদিনাখন আমাৰ মাজৰ পৰা আঁতৰি যোৱা নিত্য বৰা ডাঙৰীয়া, নিত্য বৰা আছিল। নেটফিয়েটৰ এসময়ৰ তেখেত সঞ্চালক আছিল কাশীনাথ হাজৰিকা। আপোনালোকে জানিব যে বৰ্তমানৰ চলচ্চিত্ৰ পৰিচালক ভাস্কৰ হাজৰিকাৰ তেখেত বৰদেউতাক হয় কাশীনাথ হাজৰিকা। তেখেতো আমাৰ মাজৰ পৰা আঁতৰি গ'ল। এগৰাকী অধ্যাপক, তেখেত খুব সক্ৰিয় আছিল, কটন কলেজৰ অধ্যাপক, সকলোৱে খুব শ্ৰদ্ধা কৰে তেখেতক, বিশ্বজিৎ চক্ৰৱৰ্তী। বিশ্বজিৎ চক্ৰৱৰ্তী নিয়মিত সদস্য আছিল। ইয়াৰ উপৰিও কটন কলেজৰ আন এগৰাকী অধ্যাপক, ইংৰাজী বিভাগৰ প্ৰদীপ আচাৰ্য, অনিল বৰুৱা, এইধৰণে প্ৰায় উল্লেখযোগ্য ব্যক্তিৰ সমাৱেশ ঘটিছিল এই আড্ডাত। আৰু সেই আড্ডাত তেওঁলোকে ৰঙা চাহ খায় আৰু পিছলৈ কটন কলেজত কফি আৰু আলু ভাজা খাই তেওঁলোকে বিভিন্ন বিষয়ৰ, সমাজ, সংস্কৃতি, ৰাজনীতি, সকলো ধৰণৰ বিষয়ৰ আলোচনা হৈছিল। আৰু এই আলোচনাটো ৰাতিপুৱাৰ ভাগত হৈছিল দেওবাৰে, প্ৰতি দেওবাৰে পুৱা 11 বজাৰ পৰা দিনৰ 1 বজালৈ, তাৰমানে ভাত খোৱাৰ আগলৈকে, তাৰপিছত 1 বজাত সকলো ঘৰাঘৰি যায়গৈ। সৌভাগ্যক্ৰমে কটন কলেজত যেতিয়া সেই আড্ডা চলিছিল কেফেটেৰিয়াত, তেতিয়া তাত ময়ো যোৱাৰ সুযোগ হৈছিল। আৰু সঁচা কথা ক'বলৈ গ'লে সেই আড্ডালৈ গৈ নিজকে সমৃদ্ধ কৰিব পাৰিছিলোঁ, উপকৃত হ'ব পাৰিছিলোঁ, কিয়নো বহু নজনা বিষয় তাত আলোচনা হৈছিল আৰু সেইবিলাকত অকল বহি থাকিয়ে, ভাগ নল'লেও বহু কথা জনাৰ সুযোগ আৰু সুবিধা হৈছিল। তাৰ পিছৰ যিটো আড্ডা, তাৰ আমিও এজন সক্ৰিয় সদস্য আছিলোঁ, সেয়ে আৰম্ভ কৰিছিল পাণবজাৰৰ যিখন কল্পনা বুলি ৰেষ্টোৰাঁ আছিল, সেই ৰেষ্টোৰাঁত চলচ্চিত্ৰ পৰিচালক হেমন্ত দাস ডাঙৰীয়াই। হেমন্ত দাস ডাঙৰীয়া তেতিয়া নিয়মিতভাৱে ৰিয়াবাৰীত থাকিছিল, তেওঁ পাণবজাৰলৈ আহে আৰু পাণবজাৰত সেই যিখন কল্পনা ৰেষ্টোৰাঁ, পাণবজাৰৰ সাধাৰণতে গোটেই কাম কাজবিলাক দিনৰ ভাগত হয়। কিতাপৰ গোটেই শাৰী শাৰী কিতাপৰ দোকান আছে, বিভিন্ন মানুহ কোৰ্টৰ কামত আহে, কিন্তু সন্ধিয়ালৈ মানুহবিলাক ঘৰাঘৰি যায়গৈ। গতিকে সন্ধিয়া সোনকালে এই কল্পনা ৰেষ্টুৰেণ্টখন তেওঁলোকে বন্ধ কৰে। তে বন্ধ কৰাৰ পিছত তাৰ যিগৰাকী স্বত্বাধিকাৰী আছিল মিণ্টুদা, তেখেত এজন বঙালী ভদ্ৰলোক আছিল, তেওঁ আকৌ খেলা ধূলা আৰু কলা সংস্কৃতিৰ খুব এজন সমজদাৰ ব্যক্তি আছিল। তেওঁ তেতিয়া এই হেমন্ত দাসৰ জৰিয়তে প্ৰথমতে তাত বহিবলৈ কেইজনমান মানুহক তেওঁ মানে অনুমতি দিলে যে ঠিক আছে, আপোনালোকে সন্ধিয়া সময়ত ইয়াতে আহি বহিব, আমাৰ বৰ বেছি দোকানত তেতিয়া মানুহো নাথাকে আৰু চাহ তাহ খাব আপোনালোকে ইয়াতে, তেনেকুৱা ধৰণে। সেইধৰণে সেই আড্ডাটো আৰম্ভ হ'ল আৰু ক্ৰমান্বয়ে সেই আড্ডাটো লাহে লাহে ডাঙৰ হৈ গ'ল। সেই আড্ডাটোত এনেকুৱা মানুহ আহিছিল, গোটেই অসমৰ প্ৰায় মানুহ আহিছিল, যেতিয়াই গুৱাহাটীত কোনোবা আহে, যেনে আলতাফ মজিদ ডাঙৰীয়া চলচ্চিত্ৰ পৰিচালক, তেওঁ তাৰ সভ্য আছিল, সভ্য মানে নামত সভ্য সকলো, তাত কোনো মানে সভ্য বৰঙণি দিয়াৰ কথা নাই। তাৰপিছত আমাৰ অলপতে এইবাৰ যোৱা বছৰ সাহিত্য একাডেমি বঁটাৰে সন্মানিত সাহিত্যিক দেৱব্ৰত দাস ডাঙৰীয়া, তেওঁ আহিছিল, মুনীন বায়ন ডাঙৰীয়া, মুনীন বায়ন আহিছিল, চন্দন শৰ্মা আছিল, হেমন্ত দাস আছিল, ডক্টৰ বিপুল জ্যোতি শইকীয়া আহিছিল, এই সকলোবিলাক সন্ধিয়া সময়ত তাতে গোট খায়। চলচ্চিত্ৰ পৰিচালক ৰঞ্জিত দাস তেখেত আহিছিল, অমূল্য দাস চলচ্চিত্ৰ পৰিচালক, তেওঁ আহিছিল। গতিকে মূলতঃ সন্ধিয়া বহি তাত প্ৰায় 2-3 ঘণ্টা সময় নাটক, চিনেমা, গুৱাহাটীৰ সেই সময়ত ৰবীন্দ্ৰ ভৱনত প্ৰায় নিয়মিত নাটক হয়, সেই নাটকবিলাক চাই উঠি তাৰ চৰ্চা, নতুন কি গল্প প্ৰকাশ হ'ল, প্ৰকাশ বা সাতসৰীত, সেই বিষয়ে আলোচনা, এনেকুৱা দীঘলীয়া তাতে আলোচনা হৈছিল। আৰু সেই চলচ্চিত্ৰ সম্পৰ্কে আলোচনা, নতুন কি ছবি আহিছে, কি ছবি পুৰস্কাৰ পাইছে, কোনে কি চিনেমা চালে, সেই বিষয়ে বিভিন্ন ধৰণৰ আলোচনা, বা আলতাফ মজিদ যেনিবা কাইৰো ফিল্ম ফেষ্টিভেললৈ গ'ল, তেওঁ ঘূৰি আহি কাইৰোত কেনেকুৱা অভিজ্ঞতা হ'ল, এই কথাবিলাক সেই আড্ডাত, তাৰমানে আড্ডাটো কোনো ধৰণৰ পৰচৰ্চা বা বাজে কথা আলোচনাৰ আড্ডা নহয়। তাত মূলতঃ ভাল কথা আৰু যিবিলাক কথাই আমাক উপকৃত কৰে, আমাক নজনা কথা জনাত আমাক সহায় কৰে, গতিকে ঠিক তেনেকুৱা ধৰণৰ কথা বতৰাই হৈছিল। আৰু সেইটো এটা দীৰ্ঘদিন ধৰি সেই আলোচনাটো মই জনাত প্ৰায় 40 বছৰৰো অধিক কাল সেই আড্ডা চলি আছিল। কিন্তু বোধহয় কোভিডৰ আগতে বোধহয় 15-16 চনমানত বোধহয় এই মিণ্টুদা তেখেত হঠাতে কিবা অসুখ হৈ পেলাই তেখেতৰ পৰলোক প্ৰাপ্তি ঘটিল। আৰু তেখেত ঢুকোৱাৰ লগে লগে ৰেষ্টুৰেণ্টখন বন্ধ হৈ গ'ল। কোনে ৰেষ্টুৰেণ্টখন পাব, তাৰ স্বত্বাধিকাৰী কোন, সেইবিলাক লৈ অকণমান আইনী জটিলতা এইবিলাক আৰম্ভ হ'ল। গতিকে যে বন্ধ হ'ল, বন্ধ হোৱাৰ লগে লগে সেই আড্ডাটো বন্ধ হ'ল। তাৰ পিছতো চেগা চুৰুকাকে অ'ত ত'ত বহিবলৈ যত্ন কৰা হয়, কিন্তু যিহেতু আহি পেলাই মানে এটা নিৰ্দিষ্ট ঠাই নাই, গতিকে মানুহবিলাক অকণমান আঁতৰি গ'ল। এতিয়া মই শুনামতে মুনীন বায়নে অকণমান উদ্যোগ লৈছে, মুনীন বায়নে তেওঁলোকে দেওবাৰে বোধহয় নে সোমবাৰে গুৱাহাটী ডায়েৰী যিখন আছে, গুৱাহাটী ডায়েৰীৰ সন্মুখত অকণমান তেওঁলোকে চকী টুকি দি বহাৰ ব্যৱস্থা কৰিছে। গুৱাহাটী ডায়েৰীখনৰো ৰেষ্টুৰেণ্টখন বন্ধ হৈ গ'ল, এতিয়া তেওঁলোকে খালি মিঠাইৰ দোকানখন আছে, কিন্তু সন্মুখত চাহ খোৱাৰ এটা তেওঁলোকে ব্যৱস্থা কৰিছে। গতিকে সেই তাতে সোমবাৰে বোধহয়, মোৰ পিছে যোৱা হৈ উঠা নাই, তাতে গোট খায় কেইজনমান।
পুরনি চারি পাঁচজন ব্যক্তি তাতে গোট খায়।

0: আৰু তেওঁলোকে এতিয়াও আড্ডাটো চলাই ৰাখিবলৈ যত্ন কৰিছে। গতিকে তাৰপিছত এতিয়া মই দেখিছোঁ যে তেনেকুৱা ঠিক ৰাজহুৱা স্থানৰ আড্ডা এই মুহূৰ্তত তেনেকুৱাকৈ চকুত পৰা নাই, হয়তো থাকিব পাৰে, কাৰণ এটা সময়ত গুৱাহাটীখন ক'বলৈ গ'লে ভৰলুমুখৰ পৰা শিলপুখুৰীলৈ সিনিহে আছিল গুৱাহাটীখনৰ মানে বাপ্তি। গতিকে তেতিয়া এই দুটাই উল্লেখযোগ্য আড্ডা আছিল। এতিয়াতো গুৱাহাটীখন বহুত ডাঙৰ হ'ল, বিভিন্ন ঠাইত হ'ব পাৰে। কিন্তু মই আন এটা কথা দেখিছোঁ যে কিছুমান ঠাইত যেনে গুৱাহাটী আৰ্টিষ্ট গিল্ড, তাত প্ৰায়ে তাত আড্ডা হয়, কবি সাহিত্যিক এইসকল ব্যক্তি তাতে গোট খায়, চিত্ৰশিল্পীসকলতো আছেই, তাত আড্ডা হয়, তাত নিয়মীয়াভাৱে তেনেকুৱা ধৰণৰ বিভিন্ন সময়ত সেই ধৰণৰ আড্ডা হয়। আমাৰ সূৰ্য যিটো আমি নাটক কৰা আমাৰ দল আছে, ইয়াৰো আমাৰ সন্ধিয়া ভাগত আমাৰ ইয়াতেও গোট খাই আমাৰ সঞ্জীৱ হাজৰিকা চলচ্চিত্ৰ পৰিচালক, আমাৰ সভ্য বিপুল জ্যোতি শইকীয়া আমাৰ সভ্য, তপন দত্ত গল্পকাৰ তেওঁ আমাৰ সভ্য। গতিকে আমাৰ ইয়াতো মোটামুটি সদায় নহয় কিন্তু যিদিনাখন আমি গোট খাওঁ এই ধৰণৰ কথা বতৰাই, নাটক চিনেমা এই ধৰণৰ কথা বতৰাই আলোচনা হয়। গতিকে এটা আড্ডা তেনেকুৱা ধৰণে মই ভাবোঁ অন্য এটা ধৰণে বিভিন্ন ঠাইত এতিয়াও চলি আছে, আৰু এই আড্ডাবিলাকে মই ভাবোঁ যে আমাক সজীৱ কৰি ৰাখে, আমাক সক্ৰিয় কৰি ৰাখে আৰু নতুন নতুন কাম কৰিবলৈ আমাক যথেষ্ট উদগনি দিয়ে।
1: ব্ৰহ্মপুত্ৰৰ পাৰৰ উজান বজাৰ অঞ্চল সাক্ষী বহুতো ইতিহাস প্ৰসিদ্ধ ঘটনাৰ, বহু কাহিনীৰ তথা সৃজনীশীল আৰু গঠনমূলক আড্ডাৰ এই প্ৰসংগটোৱে আমাক কিছু কথা জনাইছিল কবি নৱকান্ত বৰুৱাৰ জীয়ৰী, কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা উপলা বৰুৱাই।
2: গুৱাহাটী আড্ডাৰ বিষয়ে, ঘৰুৱা আড্ডাৰ বিষয়ে নীলিময় মানে বাপ মামা তেখেতে লিখিছিলে যে উজান বজাৰৰ বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱৰ ঘৰতো আড্ডা হৈছিল। প্ৰথমতে ঘৰুৱা আড্ডাবিলাক হৈছিল, তাত আছিল সেই সময়ৰ প্ৰথম মানে উজান বজাৰৰ 1950 চনৰ আগলৈকে কিছুমান আড্ডাৰ বিষয়ে আমি পাওঁ, যিখন নীলিময় চৌধুৰীৰ লগতে ডক্টৰ ভূপেন্দ্ৰ ৰায় চৌধুৰীও এই বিষয়ে অলপমান লিখিছে। তাত কিন্তু বহিছিলে ৰঘুনাথ চৌধুৰীয়ে, ঘৰত উজান বজাৰত এখন বালিকা বিদ্যালয় আছে, এম ই স্কুল, এতিয়া হাই স্কুল নে হায়াৰ ছেকেণ্ডেৰী হ'ল, তাৰ সেই স্কুল ঘৰৰ সন্মুখতে তাত আড্ডা মাৰিছিল বেঞ্চ এখনত বহি পেলাই তাজমহলৰ সোণাৰাম চৌধুৰী, তাৰপিছত বৰুৱা এজেঞ্চিৰ গোপাল চন্দ্ৰ বৰুৱা, হাজোৰ বিষয় চন্দ্ৰ বিশ্বাসী, তেখেত কবি দৈব চন্দ্ৰ তালুকদাৰ, অম্বিকানাথ বৰা, জ্ঞাননাথ বৰা, সৰ্বেশ্বৰ কটকী আড্ডা মাৰিছিল এই ঘৰতে। এই আড্ডাৰ মাজেৰে ওলাই আহিছিল কি ৰঘুনাথ চৌধুৰীৰ সম্পাদিত মইনা জয়ন কবি এই আলোচনী কেইখন। উজান বজাৰৰ বজাৰৰ সিটো ফালে সিদ্ধিনাথ শৰ্মাৰ দুৱাৰ মুখত আইডিয়েল ফাৰ্মাচীৰ সন্মুখৰ আগতে আছাম টাইপৰ ধুনীয়া ঘৰ এটা আছিলে। এই উজান বজাৰৰ সিদ্ধিনাথ শৰ্মাৰ সন্মুখত যিটো এটা দুমহলীয়া এতিয়াও আছে, কুমুদ চন্দ্ৰ বৰা বুলি হেৰি, তেখেতৰ ইন্দ্ৰমণি বৰা তেওঁলোকৰ ঘৰ আচলতে তাতে, সেই ঘৰটোতে আৰু এটা ভাড়াঘৰো আছিল, তাতে কিছুমানৰ আড্ডা হৈছিল। তেওঁলোকৰ আছিল হৰেন্দ্ৰনাথ বৰুৱা, যোগেন বৰকাকতি, এজন গোৱালপাৰাৰ নাথ বুলি আছিল শৰদিন্দু নাথ, যোগেন বৰকাকতি আছিল দিলীপ বৰুৱা ছাৰৰ শহুৰেক, তেখেত নিজকে মেমেৰা মেধি বুলি কিছুমান ঘেমেলীয়া কবিতা লিখিছিল, নিত্যানন্দ বৰদলৈ, ৰাধা বৰঠাকুৰ আৰু ৰমা বৰঠাকুৰ বুলি দুগৰাকী ভাই ককাই আছিল, তেওঁলোকে পিছত লজৰ মালিক হৈছিল। আৰু এই ইয়াতে অতুল চন্দ্ৰ হাজৰিকাৰ ঘৰৰ ওচৰত তেখেতেও মাজে মাজে যোগ দিছিলে, কমলাকান্ত ভট্টাচাৰ্য আহিছিল, তেওঁলোকে কেতিয়াবা কমলাকান্ত ভট্টাচাৰ্যক জোকাই লয়, তেখেতৰ খং উঠে। বাণীকান্ত কাকতিয়ে তেতিয়া তাতে ভাষা বিজ্ঞান অসমীয়া ভাষাৰ ওপৰত থেচিছ লিখিছিল, তেতিয়াও তেওঁলোকে কমলাকান্ত ভট্টাচাৰ্য খুব ফূৰ্তি পাইছিল, আনন্দতে কৈছিল, বাণীকান্তই ফাইললজি লিখিলে, মই ফিলচফি লিখিছো, আৰু লক্ষীয়ে, লক্ষী মানে লক্ষ্মীনাথ দাস, তেখেতে বিজ্ঞান লিখিব, অসমীয়া জাতি উঠিল, তহঁতে কি ক, লক্ষ্মীনাথ দাস এটা ইণ্টাৰেষ্টিং নাম, তেখেত আছিল ভোলানাথ দাস কবি, তেখেতৰ ল'ৰা আৰু সম্পৰ্কত মোৰ ককা দেউতা, মোৰ আইৰ দেউতা, তেখেত আছিল কটন কলেজৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক, কিন্তু অসহযোগ আন্দোলনৰ কাৰণে তেখেতে ইস্তফা দিছিল। গতিকে তেওঁলোকে ভাবিছিল সেই আড্ডাৰ মাজতে কিন্তু অসমীয়া জাতিৰ উন্নতি কেনেকে কৰিব পাৰি, সেই ধাৰণাবোৰ আছিল। তেতিয়া হৰেন্দ্ৰনাথ বৰুৱাই ধেমালিকে কয়, হয় ককা, অসমীয়া জাতি উঠিল, এতিয়া আপুনি আমাক পথা মাৰি ভোজ খুৱাব লাগে। এইবিলাক সেই সময়ত পঞ্চ পাণ্ডৱ বুলি এটা গ্ৰুপ এটা আছিল, তেওঁলোক আছিল লক্ষ্মীনাথ দাস, সংগীত কবি উমেশ চন্দ্ৰ চৌধাৰী, ৰঘুনাথ চৌধাৰী, তাৰপিছত প্ৰত্নতাত্ত্বিক ৰাজমোহন নাথ, এইসকল খুব বন্ধু আছিল, জয়ন্তীৰ সম্পাদক গিৰিশ চন্দ্ৰ বৰুৱা আৰু অসমীয়া কাকতৰ সম্পাদক হৰেন্দ্ৰনাথ বৰুৱা। ৰাজমোহন নাথৰ বাহিৰে বাকী কেইজন উজান বজাৰতে থাকে। এই লক্ষ্মীনাথ দাস তাৰমানে আমাৰ ককাৰ ঘৰত এই আড্ডাত যোগ দিছিল গোপীনাথ বৰদলৈৰ ভাতৃ ৰত্ন বৰদলৈ, পূৰ্ণচন্দ্ৰ ভৰালী মানে কলেজ ষ্টুডিঅ'ৰ কিতাপ ঘৰৰ মালিক আছিল, খুব বন্ধু আছিল, ডাক্তৰ পোৱাল চন্দ্ৰ বৰুৱা, দেৱকান্ত বৰুৱা মোৰ বৰদেউতা, তিলক দাস, গোলাপ চন্দ্ৰ, প্ৰবীণ ফুকন তেখেত নাট্যকাৰ আৰু নাট্যশিল্পী, গোলাপ চন্দ্ৰ চৌধুৰী শিক্ষাবিদ, শৰৎ বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য জোঁৱাই, এইবিলাকৰ উপৰিও লেম ৰোডত থকা, সেই সময়ৰ লেম ৰোডত থকা অম্বিকাগিৰি ৰায় চৌধুৰীও

0: লিখিনাথ শৰ্মাৰ পুত্ৰ মানৱেন্দ্ৰ শৰ্মা, দিলীপ হাজৰিকা, দি কুহা বুলি তেখেতে জানিছিল, তেখেতে কুহম হম কৰে গানটো চিনেমাখনত মণিৰাম দেৱানত এই দিলীপ হাজৰিকাৰ গায়নত তেখেতে এক্টিং কৰিছিল মানে সেইখনত। এই মানুহখিনি বিভিন্ন ধৰণৰ কমল নাৰায়ণ চৌধুৰী, তাৰপিছত লক্ষ্যধৰ চৌধুৰী, কষধৰ চৌধুৰী তাৰমানে তেওঁলোকৰে ককাই ভাই, আৰু ইণ্টাৰেষ্টিংলি কষধৰ চৌধুৰী আছিল আকৌ আমাৰ পেহাকক, যিহেতু সেই উজান বজাৰৰ মাজতে ইঘৰ সিঘৰৰ মাজত বিয়া বাৰু চলেতো, গতিকে সেই সম্পৰ্কবোৰ আছিল। পিলিক চৌধুৰী, পিলিক চৌধুৰী আছিল মোৰ আৰু এজন মামা, সেইখিনি আছিল শিল্পী, সাহিত্যিক, দেশপ্ৰেমী এইবিলাকৰ গ্ৰুপ। আন এটা গ্ৰুপ আছিল আন্দোলনকাৰী আড্ডাছ, খুব সম্ভৱ হেপী ভিলাৰ সৰু ফুটবল পথাৰখনৰ কাষতে তেওঁলোকৰ কংগ্ৰেছ অফিচ এটা আছিল, তাত আড্ডা হয়। গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, ডাক্তৰ লোকবন্ধু ভুৱনেশ্বৰ বৰুৱা, ডাক্তৰ হৰিকৃষ্ণ দাস, অম্বিকাগিৰি ৰায় চৌধুৰী, বিষ্ণুৰাম মেধি, এইখিনি মানুহ লগ লাগে। লগতে কিন্তু লাগিছিল দুই এগৰাকী মহিলা, সাধাৰণতে মহিলাৰ নামটো মই নাপাওঁ, মই মহিলাৰ আড্ডাটো কম। এই আড্ডাত যোগ দিছিল কিন্তু ইন্দুপ্ৰভা বৰুৱা আৰু চন্দ্ৰপ্ৰভা শইকীয়ানী, পুষ্পলতা দাস, অমল প্ৰভা দাস, অমিয় কুমাৰ দাস, এইখিনি আৰু আছে বহুত। কালচাৰেলি যিখিনি সাংস্কৃতিক গ্ৰুপত আছিল আড্ডাৰ মাজত আছিল যুগল দাস, সুন্দৰ চিত্ৰশিল্পী আছিল লক্ষ্যধৰ চৌধুৰী, তিলক দাস, বলোৰাম, আনন্দীৰাম দাস, শুভ বৰুৱা, খবৰ কাগজ মানে ইংলিছ ডেইলি উলিয়াইছিল তেওঁলোকৰ। তাৰপিছত তাৰে আকৌ ডেকা চামত আছিল ক্ষীৰদাকান্ত বিষয়া, শিৱৰাম দাস, পিলিক চৌধুৰী, শিল্পী জীৱেশ্বৰ চক্ৰৱৰ্তী, হেমেন হাজৰিকা, শৈল বৰুৱা, এই মানুহখিনিক মই পাইছো, এইকাৰণে মই মনত পৰে খুব আগৰ কথাখিনি। পিলিক চৌধুৰী খুব ধেমালি কৰিছিল আৰু খুব ভাল ক্ৰিকেট খেলিছিল, ফুটবল খেলিছিল, সেইবিলাক হল উজান বজাৰৰ আড্ডা। উজান বজাৰৰ আড্ডাৰ মাজেৰে আৰম্ভ হৈছিল ভাস্কৰ নাট্য মন্দিৰত, তেতিয়া নাটকৰ লগত এটা গ্ৰুপ আছিল, সেইখিনি আড্ডা। আৰু কিছুমান আছিল স্পৰ্টছমেন, খেলুৱৈ, তেওঁলোকৰ আড্ডাটো আছিল আকৌ ইণ্ডিয়া ক্লাবত, তাত আড্ডাৰ মাৰিছিলে যিখিনি খেলাই ঈশ্বৰ দত্ত ভূঞা, ডাক্তৰ হিৰণ্য কুমাৰ ভূঞা, সুৰেন্দ্ৰনাথ দাস, সুৰেন্দ্ৰনাথ দাস আকৌ মোৰ ককা লক্ষ্মীনাথ দাসৰ ভায়েক, হৰণী চৌধুৰী, পাৰ্বতী প্ৰসাদ, এই গোটেইখিনি আছিল, পুলিন দাস। আৰু এটা আড্ডা হৈছিলে বাৰোৱাৰী পূজা মন্দিৰৰ ওচৰত, এখন চিটি ষ্টুডিঅ' বুলি এখন ষ্টুডিঅ' আছিল, তাত ভৰালী ব্ৰাদাৰ্ছৰ এই মানুহখিনি একেলগে আড্ডা মাৰিছিলে।
1: প্ৰাণোচ্ছল পাণবজাৰৰ বুকুত বিয়পি আছে কত ইতিহাস, কত আবেগ। অসমৰ শিক্ষা, সংস্কৃতি, ব্যৱসায়ৰ আৰম্ভণি পাণবজাৰ। কিতাপৰ দোকানত যৌৱনৰ ভিৰ পাণবজাৰ। একাপ চাহৰ সৈতে লেঠাৰি নিছিগা কথাৰ পাত পাণবজাৰ।
0: পাণ বজাৰত বিভিন্ন আড্ডা হৈছে, এটা হৈছে লয়াৰ্ছ বুক ষ্টলৰ আড্ডা, বিচিত্ৰ নাৰায়ণ দত্ত বৰুৱাই মানে নলবাৰীৰ তেখেতে এখেতসকল, তেওঁলোকে তাত আড্ডা মাৰিছিল। তাত আছিল ৰজনী পাটগিৰি, সদায় জোকাই থাকে, কিবা এটা ক'লে উল্টা কথা এটা কয়, তেখেতে খুব আকৰ্ষণীয় আছিল, মানুহক মানে এট্ৰেক্ট কৰিছিলে আৰু ৰসিক আছিল। এই দত্ত বৰুৱা, বিচিত্ৰ নাৰায়ণ দত্ত বৰুৱা লয়াৰ আছিলে, তো মানে আড্ডা কাৰ কাৰ হয়, গোলাপ চন্দ্ৰ চৌধুৰী, সেই একেখিনি মানুহে আচলতে, হৰেন্দ্ৰনাথ বৰুৱা সাংবাদিক, দৈৱ চন্দ্ৰ তালুকবক বুলি এখন আলোচনী উলিয়াইছিল, তেখেত তাৰ সম্পাদক আছিল। গতিকে সকলোৰে কামাখ্যানাথ ঠাকুৰ, কামাখ্যানাথ ঠাকুৰ আছিলে শিক্ষাবিদ, কিতাপঘৰ নামৰ কিতাপ দোকানখন শেষ হেৰাই গ'ল, কলেজ ষ্টুডিঅ'খন কোনোমতে আছে, তাতো সেই এটা আড্ডা হৈছিল, একেখিনি মানুহে অলপ ইফাল সিফালকৈ আড্ডা মাৰিছিল, বিজ্ঞান চৰ্চা হৈছিল সেইখনত। আকৌ পায়নিয়ৰ্ছ বুক ষ্টল বুলি এখন আছে, বি এন দেখন কুৰাৰ বেদোকানী, তাৰ কাষত পায়নিয়ৰ বুক ষ্টলত তেতিয়া বহুত কিতাপ পাইছিল, মনত আছে, দেউতাহঁত যোৱা মনত পৰে। অমলালয় বুলি এখন দোকান আছিলে, সেইখন ময়ো পাইছো, সেইখনতো আড্ডা মাৰিছিল গোটেই ছচিয়েলিষ্ট নেতাসকলে, তাত পিলিক চৌধুৰী ভায়ে, পুষ্প চৌধুৰী, সৰুবাপ, সৰুবাপ মামা, তেওঁলোকৰ তাতে বহি এজনে দৰ্জীৰ কাম কৰে আৰু বাকী গোটেই ছচিয়েলিষ্ট, হেম বৰুৱা, হৰেশ্বৰ গোস্বামী, লক্ষ্যধৰ চৌধুৰী, যুগল দাস, বিশ্ব গোস্বামী, এইবিলাক সব এম এল এ, এম পি, এওঁলোকৰ আড্ডাই ছচিয়েলিষ্ট পাৰ্টিটো জীয়াই ৰাখিছিল এই সময়ত। তাৰপিছত আৰু দুখনমান ৰেষ্টুৰেণ্টত আৰম্ভ হ'ল কলিকতাৰ নিচিনাকে, এখন হ'ল গুৱাহাটী ডায়েৰীত অলপ আড্ডা হয়, আনন্দ ভাণ্ডাৰ বুলি এতিয়া নাই, গুৱাহাটী ডায়েৰীৰ চেহেৰা সলনি হৈ গ'ল, কাফে ডিলাক্সখনো নোহোৱা হৈ গ'ল। তাত ইণ্টাৰেষ্টিংলি তাত জিলিকাৰাম দাসৰ আনন্দ ভাণ্ডাৰ কেইদিন আগলৈকে আছিল, গৰম গৰম চিংৰা পাইছিল, তাৰ লগত সেই আকৌ গুৱাহাটী ডায়েৰীত তেতিয়া পেপাৰৰ লগত সম্পৰ্ক থকা মানুহখিনি, যিখিনি জাৰ্নেলিষ্ট, সংবাদ সেৱী, নতুন অসমীয়াৰ সম্পাদক হৰেন্দ্ৰনাথ বৰুৱাই আকৌ তালুকো আহিছিল, তেওঁলোকৰ লগত গোলাপ চন্দ্ৰ চৌধুৰী, একেখিনি মানুহে কিন্তু, লক্ষ্মীনাথ দাস, পূৰ্ণ ভৰালী, গোটেইখিনি আহিছিল, আৰু লগতে কটনিয়ানবিলাক আহিছিল, তাত লবংগ খুব ভাল পাইছিল। জিলিকাৰাম দাসৰ তাতো কিছুমান আড্ডা হৈছিল, কিন্তু ইণ্টাৰেষ্টিংলি কাফে ডিলাক্স, মই অলপ পুৰণা কথা কৈছো, মই সৰুতে মই পাইছো ষাঠি দশকত, ধৰা 66-67 মানলৈকে আছিল, সেইখন ডিলাইট বুলি কৈছিলো দেউতাহঁতে, ডিলাইট, কাফে ডিলাক্স কৈছে, কিন্তু ডিলাইট, তাত মিঠা বস্তু নাছিলে, তাত চপ, কাটলেট, চচ, পিঁয়াজ, ধুনীয়া

0: সজাই দিয়ে। আৰু দেউতাই আমাক কেনেকে কাটা চামুচ ব্যৱহাৰ কৰিব লাগে ঘৰটো আমি নকৰো তাতে শিকাবলৈ লৈ গৈছিলে। তাত আড্ডা হৈছিল, তাত IPTA অৰ্থাৎ ইণ্ডিয়ান পিপলছ থিয়েট্ৰিকেল এছ'চিয়েচনৰ আড্ডাৰ থলী। কফি কাপৰ লগত আলোচনা হৈছিল, ষ্টেটছমেন, ছোভিয়েট দেশ, ফিল্ম ফেয়াৰ এইবিলাক আছিল। একাপ চাহ বা কফি লৈ টান মাৰি তাত আড্ডা মাৰিছিল কোনে কোনে, হেমাংগ বিশ্বাস, দিলীপ শৰ্মা, ভূপেন হাজৰিকা, বেনী মাধৱ মহন্ত, দেউতা বেছি আড্ডাবাজ নাছিলে, হিৰুদা, হীৰেণ ভট্টাচাৰ্য, অৱনী গোহাঁই বৰুৱা, ৰাম গগৈ, তাৰপিছত সৌৰভ চলিহা, হোমেন বৰগোহাঁই, তাৰ মাজত দেউতাও গৈছিল, কিন্তু দেউতা বেছিকে নগৈছিল।
1: মৌনতা কেতিয়াবা অনুভৱ, কেতিয়াবা প্ৰাৰ্থনা, কেতিয়াবা প্ৰশান্তি, কিছুমান নীৰৱতাৰ মাজতো থাকে হাজাৰ কথা, শব্দেৰে প্ৰকাশ কৰিব নোৱাৰা বহুতো কথাৰ আদান প্ৰদান হয় নিঃশব্দে। নিৰ্জন সন্ধিয়াৰ বুকুত বিলীন হৈ যোৱা তেনে এক নিঃশব্দ আলাপৰ বিষয়ে আমি অৱগত হৈছিলোঁ উপলা বৰুৱাৰ পৰা।
0: আমাৰ ঘৰলৈ প্ৰত্যেক দিনা মোৰ জন্মৰ পৰাই মই দেখিছোঁ, তাৰো আগৰ পৰাই খুব সম্ভৱ, হীৰুদা আমাৰ ঘৰলৈ সদায় আহে, দিনে দুবেলা আহে। আৰু আমাৰ লগততো কথা পাতিব লগা বিশেষ নাই, দেউতাৰ লগতো নাথাকে, কিন্তু দুইজন লগ পাবই। আৰু হীৰুদা আহি বহিলে নিজৰ ভাৱত থাকিলে কিবা, দেউতাও নিজৰ ভাৱত থাকিলে, দেউতাই কিবা মাজতে উঠি গৈ নিজৰ কোঠাত লিখিলেগে, আকৌ আহিলে, আহি মাছ, মামাৰ ঘৰত একুৰিয়া মাছ দিলে, দেউতাই মাছক খাবলৈ দিলে, আকৌ দুইজনে দুফালে চিগাৰেট টানি বহি আছে, নিজে নিজৰ ভাৱত মগ্ন। কিন্তু সেইটো ৰেগুলাৰলি হৈছিল, ৰেগুলাৰলি হোৱাৰ কাৰণে মোৰ প্ৰত্যেক দিনাই এইটো নিয়মিত হৈছিল, দুবাৰ আহিব। সেইটো এতিয়া মই ভাবো দেট ৱাজ এন আড্ডা, ইজনে সিজনৰ পৰা কি হেৰি গৈছিল নাজানো, এটা নিঃশব্দ আড্ডা, মানে মই সেইটো ভাবি উলিয়াইছিলো। দেউতা বেছি আড্ডাবাজ নাছিলে, দেউতা গৈ পেলাই বুটৰ লগত বহি কথা পাতি থাকিব নোৱাৰিছিলে, কিন্তু হীৰুদা সদায় আহে, আন মানুহ আহিলেও আহিলে বহিলে আমি কথা পাতিলো। আচৰিত হয় কেতিয়াবা আমাৰ ঘৰলৈ আহে, আহি দেখে যে হেৰি কি হ'ল, দুজন মানুহে দুফালে বহি আছে, চিগাৰেট টানি আছে, চিগাৰেট কৰিছে বা হেৰি কৰিছে, দেউতাই কিবা কিবি মাজে মাজে কৰিছে, আৰু হীৰুদা একো নাই, হেৰি তেনেকুৱা। সেই তেনেকে অলপ পিছত হীৰুদাই আয়ে চাহটো দিবই, আয়ে চাহ তাহ দিলে যাওঁ বুলি কৈ উঠি গুচি গ'ল, বা কেতিয়াবা একো নকয় বুলি কৈ গুচি গ'ল। সেই এটা কি আড্ডা নাজানো, নীৰৱ আড্ডা, মানে ইজনে সিজনৰ প্ৰতি কি এটা ভাৱ আছিলে, ভাল ভাৱ, এই যে এটা সদায় লগ পায়, অথচ নিজৰ নিজৰ কবিতাৰ কথা ইজনে সিজনক বুজিও পায়, সেইটোৱে ডাঙৰ কথা, মানে কথা নোকোৱাকে দুজনে দুজনক বুজি পায়, সেইটো কিন্তু অকল হেৰি কথা নহয়, আৰু কেইবাজনৰ লগতো আছে আড্ডা হয়। যেতিয়া বিৰাট ফূৰ্তি লাগে আমাৰ, যেতিয়া কোন আহে জানো, চৈয়দ আব্দুল মালিক বৰ্তা যেতিয়া আহে, আৰু আমাৰ আৰু গোটেই পঢ়া শুনা বন্ধ, সেইদিনাখন আৰু তেখেত ইমান ৰসাল আছিল, প্ৰত্যেকটো কথাতে হাঁহিব লাগে আৰু ইমান ফূৰ্তি, গতিকে আমি আৰু আমাৰ পঢ়া শুনা সেইদিনাখন নাই আৰু, একেবাৰে বন্ধ গৈ আড্ডা আৰু বৰ্তা আহিলে।
2: অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ কাণ্ডাৰী লক্ষ্যধৰ চৌধুৰীৰ ঘৰখনো আছিল সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ ৰসাল আড্ডাৰ থলী। এই সম্পৰ্কে আমি কথা পাতিছিলোঁ তেখেতৰ সুপুত্ৰ, বিশিষ্ট গায়ক তথা সাহিত্যিক ডাক্তৰ অঞ্জন জ্যোতি চৌধুৰীৰ সৈতে।
3: আমাৰ ঘৰখন সৰুৰে পৰাই আড্ডাৰে ঘৰ আছিল, বিশেষকৈ সাহিত্য সংস্কৃতিৰ লগত জড়িত পুৰুধা ব্যক্তিসকল তেতিয়াই আমি লগ পাইছিলোঁ। ভূপেন হাজৰিকাদেৱৰে কথা কওক, পুৰুষোত্তম দাসৰে কথা কওক, কমল নাৰায়ণ চৌধুৰী, তেখেতসকলে একদম ওচৰৰ পৰা পাইছিলোঁ, সৰ্বেশ্বৰ চক্ৰৱৰ্তী, জীৱেশ্বৰ চক্ৰৱৰ্তী, এইসকলক আমি একেবাৰে ওচৰৰ পৰা পাইছিলোঁ, আৰু তেখেতসকলে নানা ধৰণৰ এইবিলাক কথা পাতি থাকে। আৰু আমি দেউতাহঁতে সেই সকলোকে বহুৱাই লৈ আমাক, মানে মোৰ দাদাহঁত খুব পঢ়া শুনা কৰে বাইদেউ, মই অলপ পঢ়া শুনা নকৰিছিলোঁ, সেইকাৰণে দেউতাই কিন্তু পঢ়া শুনা নকৰিলেও মা দেউতাই আমাক কেতিয়াও পৰ পৰ বুলি নকৈছিল, আমাক মানে কেৱল এনেই বহি থাকিলে বেয়া পায়, মানে কিবা এটা কৰি থাকিব লাগে, হয় কবিতা লিখ, গীটাৰ বজা, হাৰমনিয়াম বজা, কিবা ক্ৰিকেট খেল, ফুটবল খেল, মানে এনেই বহি থাকিলে দেউতাই খুব বেয়া পাইছিল। সেইকাৰণে এনেকুৱা আমাক, মই যেতিয়া সপ্তম শ্ৰেণীত আছিলোঁ এবাৰ কৈছিল, এনেই বহি নাথাকিবিচোন, কবিতা লিখ, গান লিখ, আবৃত্তি কৰ, যদি একো কৰিব নোৱাৰ তেতিয়াহ'লে প্ৰেম পত্ৰকে লিখ, সেইবুলি কৈছিল, কিবা এটা সৃষ্টিশীল কাম কৰি থাকিব লাগে দেউতাহঁতৰ মতে। সেইকাৰণে এই আড্ডাৰ পৰিৱেশটো পাই পেলাই আমি তেতিয়াই, মই এটা আবৃত্তি কৰিছিলোঁ, মানে দেউতাই লিখা কবিতা এটা, মই গান্ধীজীৰ দৰে হ'ম, মোৰ লক্ষ্য বুলি এটা কবিতা পাঠ্যপুথিত আছিল আগতে, আজিকালি আছে নাই নাজানো, তেতিয়া আমি এই আবৃত্তিটো কৰি মানুহৰ খুব প্ৰশংসা পাইছিলোঁ। মই পাওঁতে ভূপেন দাই এদিন মোক ক'লে বোলে, দেউতাক আহি ক'লে ইয়াক মোক লাগিব কেইদিনমানৰ কাৰণে, এখন মই নাটক লিখিছোঁ। ভূপেন দাই বহুত চিত্ৰনাট্য লিখিছে, কিন্তু মানে নাটক এখনেই তেওঁ লিখিছিল মঞ্চৰ কাৰণে, সেইখনৰ নাম আছিল আব্দুল হামিদ, ভাৰত আৰু পাকিস্তান যুদ্ধত শ্বহীদ হৈছিল আব্দুল হামিদ, এই বীৰ জোৱানজনৰ স্মৃতিত তেখেতে এই নাটকখন লিখিছিল। আৰু 1975 চনৰ শেষৰ ফালে ডিচেম্বৰ বা এনেকুৱা

0: জিলা পুথিভঁৰালৰ লগত সেইখন অভিনীত হৈছিল। তাতে মানে মোক আব্দুল হামিদৰ ডাঙৰ ল'ৰাজন হ'ব কাৰণে লৈ গৈছিল। সেইটো মোৰ কাৰণে এটা স্মৰণীয় কথা আৰু। ভূপেন্দাৰ সেইখনেই প্ৰথম মানে মঞ্চ নাটক, গতিকে খুব ভাল লাগিছিল, মানুহে খুব প্ৰশংসা কৰিছিল। ৰেডিঅ'ত বহুত নাটক কৰিছিলোঁ মই, তেতিয়া উপেন্দ্ৰজিৎ শৰ্মা, নীলু চক্ৰৱৰ্তী দাদা সেইসকলক লগ পাইছিলোঁ। তাৰ পিছৰ পৰা মোৰ যেতিয়া নৱম শ্ৰেণীমান পালোঁ তেতিয়াৰ পৰা আৰু মই ৰেডিঅ'ত যোৱাটো বন্ধ হ'ল। আৰু এই যে আড্ডাৰ পৰিৱেশটো মই কৈছোঁ, এই আড্ডাৰ পৰিৱেশ ভূপেন্দাৰ সেই যেতিয়া আহে বা কমল নায়ন চৌধুৰী বিশেষকৈ, তেওঁ আহিলে মানে একদম ড্ৰয়িং ৰুম হাঁহিৰে ৰজন জনাই যায়। তাতে মানে তেখেতসকলে বহি এনেকৈ হাঁহি থাকে, মানে আমি সৰহখন যেন আমি তাতেই পাইছিলোঁ বিচাৰি, মানে গানেই কয়, নাটকৰ বচনে কৈ থাকে তেওঁলোকে আৰু মাজে মাজে হাঁহি থাকে। তেওঁলোকৰ মতে মানে এই যে ইমান টকা মানুহক কিয় লাগে, এই কথাটো মানে কমল দাই হওক, পুৰুষোত্তম দাস তেখেতসকলে কয়। আৰু পুৰুষোত্তম দাসৰ এই যিটো শ্ৰীময় অসমী গানটো বা মুকুল বৰুৱা তেখেতৰ যিবিলাক সুৰ, ৰাতি যে নিবিড় নিবিড় হ'ল ভূপেন্দাৰ, এইবিলাক সুৰ আমাৰ ঘৰৰ কাষতে তেখেত আছিল, তাতে আড্ডাত আহি পেলাই এই গানবিলাক শুনায়। আৰু মই মানে এটা খুব নিজকে সৌভাগ্যৱান বুলি ভাবোঁ, এটা আড্ডা মই পাইছিলোঁ শ্বিলঙত। শ্বিলঙত মানে দেউতা তেতিয়া 1967 চনত বিধায়ক হৈছিল, সেই সময়ত অসমৰ 4জন সাংস্কৃতিক ক্ষেত্ৰৰ ব্যক্তি মানে বিধায়ক হৈছিল, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, লক্ষ্মধৰ চৌধুৰী আৰু প্ৰণীতা তালুকদাৰ, তেওঁ নৃত্যপতিয়সী আছিল। গতিকে তেখেতসকল শ্বিলঙত আছিল আৰু আমাক দেউতাহঁতক পাইনুট হোটেলত থাকিব দিছিল। এই গৰমৰ বন্ধত মানে মোক দেউতাই লৈ যায় কেইদিনমানৰ কাৰণে, তেতিয়া মানে সেইখন যেন মৰততে সৰগ বিচাৰি পাইছিলোঁ আমি। এই বিষ্ণু ৰাভা আহে ৰাতিপুৱাই, আহি পেলাই ভূপেন হাজৰিকা আহে, ডাক্তৰ সুৰেণ দাস আহে, আমাৰ দেউতা থাকে, তেওঁলোকে মানে এই যিটো আড্ডাৰ পৰিৱেশ তাতে মানে নাটকৰ বচন মাতি থাকে। বিষ্ণু ৰাভা দেৱক পাইছিলোঁ, অতি কম সময়ৰ কাৰণে পালোঁ তেখেতক। তেখেতে অসুখীয়া হৈ গ'ল তাৰপিছতে, তেখেতে 1967 চনত বিধায়ক হৈছিল, তেখেত বেছিদিন থাকিব নাপালে, আমাক এৰি গুচি গ'ল তেখেত সেইখিনি সময়তে। গতিকে ভূপেন্দা আহি পেলাই তাতে গান গায়, সেইখিনি সময়তে শ্বিলঙৰে গধূলি গানটো তেখেতে হেৰি কৰিছিল, গতিকে সেই গানবিলাক শুনা মনত পৰে। কিন্তু তেতিয়া ইমান বুজি নাপাইছিলোঁ তেখেতসকল যে ইমান ডাঙৰ মানুহ এনেকুৱা। পিছত এতিয়া সেই কথাবিলাক মনত পৰিলে মানে কেতিয়াবা যদি মনলৈ নিৰাশা ভাৱ আহে, সেই কথাবিলাক মনত পেলাওঁ, মনত পেলালে নিৰাশা খন্তেকতে আঁতৰি যায়। মানে ইমান ভাল ভাল মানুহৰ মানে আমি সংগ পাইছিলোঁ, আড্ডাত বহিছিলোঁ, মানে দেখা পাইছিলোঁ দূৰৰ পৰা, বহিছিলোঁ, কেতিয়াবা মাতিনি মৰম কৰে আমাক, গতিকে এই কথাবিলাক মনত পৰে। আড্ডাই মানে বহুত আমাক শিকাইছে আৰু সেইবিলাক কথা মনত পৰিয়ে আজিও অলপ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত লাগি আছোঁ। মানে দেউতাই যে কৈ থাকে এনেই বহি নাথাকিবি, এইবিলাক কথা মনত পেলাই দেউতাহঁতৰ, ভূপেন্দাৰে কথা হওক, কমল নাৰায়ণ চৌধুৰীসকলৰ আশীৰ্বাদতেই চাগে এতিয়াও লেখা মেলা কৰি আছোঁ, মাজে মাজে মঞ্চত গানো গাই থাকোঁ, গতিকে খুব ভাল লাগে। জীৱনটো এনেকৈ লৈ যাম বুলি হয়, মোৰ এতিয়া 71 বছৰ হ'ল, গতিকে আৰু যিকেইটা দিন থাকোঁ হাঁহি ফূৰ্তি কৰি সাহিত্য সংস্কৃতি সাধনা কৰি। তাৰমানে দেউতাই বাৰে বাৰে কয় বোলে দেশ সেৱাৰ বহুত পথ আছে, সকলোতকৈ উত্তম পথ হৈছে সাহিত্য সংস্কৃতিৰ সাধনা কৰাটো, গতিকে আমি সেইটোকে সাৰোগত কৰি আগুৱাই গৈ আছোঁ।
1: অসমৰ সংস্কৃতি আৰু সাহিত্যৰ আলোচনাৰ ক্ষেত্ৰত প্ৰথমেই মনলৈ অহা এটা নাম দীপক সংঘ। এই সংঘৰ মজিয়াতেই মিলিত হৈছিল অসমৰ সমাজ জীৱনৰ বহু পুৰুধা ব্যক্তি, সৃষ্টি হৈছিল সৌদিশৰীয়া গীত, মাত, নাটৰ। এই বিষয়ে জনাৰ মানসেৰে আমি উপস্থিত হৈছিলোঁ দীপক সংঘৰ বাকৰিত আৰু কথা হৈছিলোঁ সংঘৰ প্ৰাক্তন সভাপতি দিলীপ জ্যোতি শৰ্মাৰ সৈতে।
2: আমাৰ 1960 চনত আমাৰ দীপক সংঘ প্ৰতিষ্ঠা হৈছিল। জন্মলগ্নৰে পৰা আমাৰ ইয়াতে সংস্কৃতি জগতৰ উপৰিও আমাৰ ফুটবলৰ টীম এটা আছিলে, আমি চি ডিভিজনৰ পৰা আমি বি ডিভিজনলৈ খেলিছিলোঁ। তাৰপিছত কালক্ৰমত কি হৈ গ'ল, আমাৰ ফুটবলটো বাদ পৰিলে, তাৰপিছত সংস্কৃতিৰ লগত পূৰা আমাৰ জড়িত হৈ গ'ল। এইটো দীপক সংঘ হ'ল এটা শিল্পীৰ ভঁৰাল আছিলে, ইয়াৰ পৰা বহুত নামী দামী শিল্পী আমাৰ পৰা সৃষ্টি হৈছিলে। তেওঁলোকৰ ভিতৰত ঋদীপ দত্ত আছিলে, তাৰপিছত আপোনাৰ বিৰিঞ্চি ভট্টাচাৰ্যী আছিল, মহানন্দ মজুমদাৰ বৰুৱা, অসীম হাজৰিকা, ভূপেন দাটো আছিলেই, ভূপেন দাটো আমাৰ পৃষ্ঠপোষক আছিলে, এডভাইজাৰ আছিলে, তাৰপিছত জয়ন্ত দা আছিলে, জয়ন্ত হাজৰিকা আমাৰ সংঘৰ বাকৰিতে বহি লৈ আমাৰ ইয়াতে সংগীতৰ চৰ্চা কৰিছিল জয়ন্ত দাই আছে। ভূপেন দাই ইমান সময় নাপাইছিলে, মাজে মধ্যে আহি পেলাই তেওঁ আছিলে। আৰু পিছতে আহিল চাৰুগোহাঁই, আহিলে 60ৰ শেষত 70ৰ ফাৰ্ষ্ট পাৰ্টত, তেওঁ আহি ইয়াতে যেতিয়া বিবৰা কলেজত পঢ়িছিলে তাৰ পৰা আহি আমাৰ শিল্পীবিলাকৰ লগত লগ হ'লে তেওঁ ভাল গীটাৰ বজাইছিলে, পাছত গান গাইছিলে। ইয়াৰ উপৰিও আমাৰ বহুত কবিতা সন্ধিয়া হৈছিলে। 87ত আমি পাতিছিলোঁ ভূপেন দাৰ 50 বছৰ পূৰ্ণ উপলক্ষে, তেওঁৰ আমি সংগীত জীৱনৰ 50 বছৰ পূৰ্ণ হওঁতে আমি তেওঁক সম্বৰ্ধনা জনাইছিলোঁ। যদিও

0: অল ইণ্ডিয়াৰ পৰা ভূপেন দাই ছিলেক্ট কৰি দিয়া তেওঁৰ মগৰ যিসকল আছিলে বাদ্যযন্ত্ৰ হওক কণ্ঠশিল্পী হওক এই সকলোবিলাকৰ লগ আনি পেলাই আমি ইয়াতে তেওঁ এখন ডাঙৰ ফাংচন হৈছিলে তেওঁক লৈ পেলাই ভূপেন দাক লৈ ইয়াতে প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউ আহিছিলে এইবিলাক ভূপেন দা অহাৰ লগে লগে তেওঁলোক চববিলাক আহিছিলে আৰু পিছত উচিত চেন আহিছিলে উচিত চেন ৰামেশ্বৰ পাঠক আহিছিলে ধনদা পাঠক আহিছিলে
1: দীপক সংঘৰ বাকৰিত গঢ়ি উঠা সৃষ্টিশীল আড্ডাৰ বিষয়ে ডক্টৰ শচীন্দ্ৰ কাকতীয়া আমাক এইদৰে জনায়।
2: আমাৰ দীপক সংঘত আড্ডাটো ভীষণ আড্ডা আস্থা আছিলে। আড্ডাটো কি হয়, আড্ডা মানে গান, আড্ডা মানে নাটক। মানে এটা গ্ৰুপ আছিলে গানৰ, যেনে ৰিদীপ দাৰ লগত আৰু বিভিন্নজন আছিলে, মহানন্দ মজুমদাৰ বৰুৱাৰ পৰা আৰম্ভ কৰি কোনোবাই ঢুলুকি লৈ বহি যায়, কোনোবাই হাৰমনিয়ামটো লৈ বহি যায়, নতুন নতুন গানৰ সৃষ্টি হয়। আকৌ কোনোবা নতুন শিল্পী যদি কোনোবা আহে তেওঁলোকক শিকোৱা হয়, তেনেকৈ তেনেকৈ এটা গানৰ আড্ডা চলি থাকে। কোনো সময় নাই, কেতিয়াবা ৰাতিপুৱাও হয়, আবেলিও হয়, ৰাতিও হয়, কেতিয়াবা ৰাতি পুৱাই যায়গৈ, তেনেকুৱা ধৰণৰ হয়। আৰু তেনেকৈ আমাৰ বহুত গানৰ মানুহ বহুত সৃষ্টি কৰা হ'ল। গানৰ মানুহ বুলি কওঁতে গায়কেই নহয়, বজোৱা মানুহ সৃষ্টি হ'ল সংগত কৰা, তাৰপিছত লিখা মানুহৰ সৃষ্টি হ'ল গান লিখা, গানৰ সুৰ দিয়া মানুহৰ সৃষ্টি হ'ল। এনেকৈ ধৰণে আমাৰ দীপসংঘৰ পৰা আচলতে বহুতকেইজন তেনেকুৱা গীতিকাৰ ওলালে, সুৰকাৰ ওলালে, আৰু এনেকৈ ধৰণে বহুত ধৰণৰ সৃষ্টি হ'ল। আৰু নতুনকৈ কিছুমান জনপ্ৰিয় শিল্পী আমাৰ লগ লাগিলে, যেনেকৈ চাৰু ঘোঁহাইৰ কথা কৈছে, দীপেন বৰুৱা আহিলে, দীপেন বৰুৱা এতিয়াও আহি আছে, তাৰপিছত কুল বৰুৱা আছিলে, কুল বৰুৱা মানে তেওঁৰ আমৃত্যু, তেওঁ ঢুকোৱাৰ আগলৈকে আমাৰ লগত সম্পূৰ্ণভাৱে আছিলে। তেনেকৈ আৰু বহুত, এতিয়া নামবিলাক চব মনত পৰা নাই, বহুত আছিলে। আৰু নাটকৰ ক্ষেত্ৰত আছিলে বিৰিঞ্চি ভট্টাচাৰ্যই লিখে নাটক, আৰু বীৰেণ দা আছিলে অলপতে ঢুকালে, জোনা বাইদেউ আছিলে, আমাৰ সংঘ মাতৃ বুলি আমি কওঁ, আমাৰ অমলা কটকী, অমলা কটকী আচলতে প্ৰতিষ্ঠাপক ৰিদীপ দত্তৰ লগত, অমলা কটকীৰ ছোৱালী হ'ল জোনা বাইদেউ, তেওঁলোকে আগতে নাটক কৰে, মহিলাবিলাকৰ নাটক কৰে, অমলা বাইদেউ অমলা মাহীয়ে মানে লিখে আৰু ডাইৰেকশ্যন দিয়ে আৰু মহিলাসকলে নাটক কৰে। তেনেকৈ তেনেকৈ আমাৰ মহিলাসকলৰ মাজৰ পৰা বহুতকেইজনী চিনেমাও কৰিছে, কেইবাজনীও চিনেমাও কৰিছে, অমলা কটকীও চিনেমা কৰিছে। আৰু ইফালে বিৰিঞ্চি ভট্টাচাৰ্যই নাটক লিখে আৰু ডাইৰেকশ্যন দিয়ে পোনাদা, পোনাদা মানে হ'ল হেৰি ইন্দ্ৰবনীয়া, আৰু য'তেই কম্পিটিশ্যন হয় জইন কৰে, সেইটো বিশ্বনাথ চাৰিআলিতে হওক, সেইটো গুৱাহাটীতে হওক, য'তেই হওক জইন কৰে, আৰু আমাৰ সদায় ফাৰ্ষ্ট প্ৰাইজ আহে। হা, আমাৰ মানে নাটক বুলি ক'লে দীপক সংঘৰ এক নম্বৰ আছিল তেতিয়া। তেনেকৈ বহুত কিহৰ নাটকৰ সৃষ্টি হ'ল, বহুত নাটকৰ সৃষ্টি হ'ল, বহুত গানৰ সৃষ্টি হ'ল। এনেকৈ ধৰণে আড্ডাটো আমাৰ চলি গৈ আছে, এতিয়াও আমাৰ আড্ডা হয়, এতিয়া নতুন ঘৰত আহিও আমাৰ আড্ডা হৈছে। এতিয়া আমাৰ আড্ডাবিলাকত আমি আকৌ কি কি কৰিব পাৰোঁ আৰু কেনেকৈ আমাৰ সংস্কৃতি প্ৰসাৰ কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ আড্ডাবিলাক হয়। আমি খুব আশাবাদী, আমি নতুন প্ৰজন্মক আচলতে আমি মই অলপতে ক'লোঁ, আগতে যেতিয়া ৰিদীপ দাহঁতৰ আড্ডাটো চলিছিল, তেতিয়া নতুন প্ৰজন্মবিলাক যিবিলাক মাতি মাতি লৈ আহে বা ধৰি ধৰি লৈ আহে বা কিছুমান নিজে নিজে আহে, তাহাঁতক শিকোৱা যায়, যাৰ যেনেকুৱা ইণ্টাৰেষ্ট, কাৰোবাৰ ইনষ্ট্ৰুমেণ্টৰ ইণ্টাৰেষ্ট, কাৰোবাৰ গানত ইণ্টাৰেষ্ট, তেনেকৈ আমাৰ শিকোৱা যায়। নাটকত তেনেকৈ নতুন নতুন ল'ৰা ছোৱালীবিলাকক লোৱা যায়, এতিয়াও সেই প্ৰচেছটো চলি আছে। আমাৰ এতিয়া আমাৰ মাজত এতিয়া নতুন চামৰ ল'ৰা ছোৱালী আছে, এতিয়া আমাৰ নতুন চামৰ নামবিলাক মই ক'বলৈ হ'লে আমাৰ বিজু চৌধুৰী আছে, বিজু চৌধুৰীয়ে ছেক্সাফোন বজায়, তাৰপিছতে অসীমজ্যোতি বৰুৱা এজন প্ৰখ্যাত গায়ক, আকাশবাণীৰ শিল্পী, ধৃতি শ্ৰীদেৱী আছে, অংশুমান বৰা, তেওঁ নতুন প্ৰজন্মৰ, তেওঁ আমাৰ এখন হেৰি চলায়, মানে এখন চিত্ৰাংকনৰ এখন মানে দেওবাৰে দেওবাৰে এটা আৰ্ট স্কুল এখন চলে, সেইখন সি তেওঁৱে চলায়, অংশুমান বৰাই চলায়, আৰু অংশুমান বৰাই খুব ভাল গান গায়। আৰু আমাৰ জে পি দাৰ নামটো লোৱা হোৱা নাই, জে পি দা আমাৰ খুব মানে সেই 70ৰ দশকৰ পৰাই জে পি দাও আমাৰ লগত ইনভল্ভ দেই, এতিয়াও, এতিয়া তেওঁৰ স্বাস্থ্য অকণ অৱনতি হৈছে যদিও এতিয়াও যোগাযোগ আছে, আহে আৰু আমাক যথেষ্ট আইডিয়াও দিয়ে কি কৰিব লাগে কি কৰিব নালাগে, এইবিলাক সব কথা আমাক ভালকৈ কয়। গতিকে আমাৰ তেনেকুৱা সাংস্কৃতিক উপদেষ্টা হিচাপে আমাৰ আৰু আছে ৰমেন চৌধুৰী ডাঙৰী আছে, তাৰপিছতে অৱধিৰঞ্জন পাঠক আগৰ আকাশবাণীৰ সঞ্চালক আছিলে, তেওঁ আছে, তাৰপিছতে আৰু কোন আছে, আমাৰ হেৰি দীপেন বৰুৱাটো আছেই, সমৰ দা আছিলে, সমৰ হাজৰিকা আছিলে, তেখেত অলপতে ঢুকালে, আৰু সমৰ হাজৰিকাও ডেইলি আহিছিলে আমাৰ ইয়াত, সদায় সন্ধিয়া আহিবই, দীপেন বৰুৱাজনে সদায় সন্ধিয়া আহে, আৰু দুইজন একে বন্ধু আছিলে, আমি লগত বহোঁ, তেওঁলোকৰ আড্ডা শুনি আমাৰ খুব ভাল লাগে, আৰু সমৰতা বিশেষকৈ খুব ৰসিক, গতিকে সমৰতা আমি খুব মিছ কৰোঁ আজিকালি, গতিকে আড্ডাও চলি থাকে, আমাৰ কামবিলাকো তেনেকৈ চলি থাকে।
1: পুৰণি আড্ডাৰ স্মৃতি সোঁৱৰি দীপক সংঘৰ বৰ্তমানৰ সম্পাদক কৃপাময় দাসে মনৰ অনুভৱ ব্যক্ত কৰে এনেদৰে।
3: মই মানে দুটা কথা আগৰ প্ৰবক্তাই যিখিনি কথা কৈ গ'লে তাৰ পৰা দুটা কথা ক'বলৈ বিচাৰিছোঁ। এজন মানুহৰ নাম নল'লে মানে অকণ ভুল কৰা হ'ব। আমাৰ যেতিয়া সেই পুৰণি বাকৰিটো আছিলে, ঘৰটো আছিলে, তাত মানে কি হৈছিলে, কেঁচা ঘৰ আছিলে, কেঁচা মানে কি পিছত পকা হ'ল যদিও, টিং ওপৰত টিং আছিলে, কিন্তু বৰষুণ দিলে তলত পানী পৰে, তথাপি এটা চুকত এজন মানুহ

সদায় বৈঠকা দেখা পাইছিলোঁ। এজন আন কোনো নহয় প্ৰখ্যাত গীতিকাৰ সুৰকাৰ সুবীৰ মুখাৰ্জী। সুবীৰ মুখাৰ্জীয়ে কিছুমান তেওঁ হাৰমনিয়ামখন যেতিয়া বজাব চাবলগীয়া হয়, তাৰমানে আঙুলিবিলাক সৰু সৰু ইমান ধুনীয়া বজাইছিলে, ইমান ধুনীয়া সুৰ কৰিছিলে, আৰু ৰিদীপ দাই তেখেতৰ বহুতকেইটা গীত গাইছিলে। আৰু তাতকৈ ডাঙৰ কথা হ'ল কি, তেখেতে সুবীৰ মুখাৰ্জীয়ে যিখিনি টিউন কৰিছিলে, সুৰ কৰিছিলে, সেই সুৰবিলাকৰ সৈতে আমাৰ যিখিনি সংঘৰ ল'ৰা ছোৱালীখিনি আছিলে, সভ্য যিখিনি আছিলে, গোটেইবিলাক গৈ কৰাছ কম্পিটিশ্যনত জইন কৰিছিলে মই জানো। আৰু কৰাছ কম্পিটিশ্যন জইন কৰিলে আমাৰ প্ৰথম পুৰস্কাৰটো আনিবই নিৰ্ঘাত, খালি গানৰ পগলা তেওঁ। আৰু সেই সৃষ্টিত ৰিদীপ দাকো দেখা পাইছোঁ আমি। ৰিদীপ দা যেতিয়া এখন ফাংচন, ৰিদীপ দাৰ অল আছামত ফাংচন কৰি ঘূৰি ফুৰে, তেওঁ ৰাতি

0: বাকি চাহ খুৱাম, খোৱালে নহয়, কিন্তু মনটো কিন্তু গানত ইমান কষ্ট কৰি গান গাই আহিছে, কিন্তু তথাপি হানুখন দেখা পালে যেন আমাৰ মাইলা বুলি এজন আছিলে, আমাক মানে সহায় কৰিছিলে, ইয়াৰ পৰা চিঞৰিব তেওঁ, মাইলা মই আহিছোঁ এনেকুৱা, সি বহুত সময় পিছত মাতটো লগাই আৰু মাইলা আহে, তেখেতে বজাৰ চজাৰ যিবিলাক আনি কৰি দিয়ে, মাইলাই কিছুমান বনাই দিয়ে, আমাৰ মানুহ আছিলে আৰু এজন, তেওঁলোকে বনাই দিয়ে, আমি সকলোৱে খাওঁ, ফূৰ্তি কৰোঁ আৰু ৰিপদে আমাক গান শুনাই, এইখিনি মনত আছে। আৰু ৰিপদাৰ লগত আমাৰ দূৰদৰ্শনত কিছুমান কৰাজ হৈছিলে, ৰিপদাই মানে মুখ্য ভূমিকা লৈছিলে, তেখেতে আমাক শিকাইছিলে, আমি গৈছিলোঁ, তেতিয়া আমি নতুন তেতিয়া নৱপ্ৰজন্ম বুলি ক'ব পাৰোঁ, তেতিয়া আমাৰ যদি বয়স হ'লতো তেতিয়া নৱপ্ৰজন্ম আমি আছিলোঁ সেইখিনি সময়ত, বাকী তেখেত হ'ল আমাতকৈ জ্যেষ্ঠ। এনেকুৱা কৰি আমাৰ ৰিদীপ দত্ত চাৰুগোহাঁই যদি একেলগ হয় এটা গানৰ সৃষ্টি হ'বই। আৰু এজন আছিলে আমাৰ তেখেত ৰঞ্জিত কটকী, তেওঁ ভাল শিল্পী আছিলে, গান গাইছিলে, অলিনাৰী ৰিডাৰ্ট আছিলবিলাক চব, তেখেতসকলৰ কিছুমান গান আছে, মই একজেক্টলি এতিয়া ক'ব নোৱাৰিম। চাৰুদাৰ ৰিদীপদাৰ গান আছিলে, এইবিলাক সৃষ্টি আমি গম পাওঁ যে চাৰুদা যেতিয়া বহিব হাৰমনিখন লৈ, আৰু তেওঁ এটা মানে তেওঁ চকী নাছিলে, মানুহজন খাই ভাল পাইছিলে, এই বহিলে হাৰমনিটো লৈ পেলাই কিবা দুটা লাইন গালে নহয়, এই মোৰ এটা গান হৈ গ'ল, কালি শুনাম তহঁতক আহি পেলাই, ঘৰত গৈ পেলাই তেওঁ গানটো কমপ্লিট কৰিব, আহি পেলাই আমাক শুনাই, তেনেকুৱা কিছুমান জনপ্ৰিয় কিছুমান গীত আছে যিবিলাক আমাৰ এই বাকৰিতে, দীপসংগৰ বাকৰিতে উৎপন্ন হৈছিলে। আমাৰ সৃষ্টিৰ অন্তৰালত এইবোৰ মানুহ আছিলে, এতিয়াও আমাৰ মনত পৰে তাৰমানে, আৰু আমাৰ সদায় চেষ্টা থাকিব যে আমাৰ এই বাকৰিত, আৰু নাটকবিলাক কৰাৰ আমি গম পাইছোঁৱেই, আমাৰ তেখেত বীৰেন্দ্ৰনাথ আছিলে, আমাৰ মানে আগতে এই বাকৰিত মানে ফিল্ডত আমাৰ কিছুমান আমাৰ প্ৰতিষ্ঠাৰী বিভাগ হওক বা কিবা বিহুৱেই হওক বা বহাগীবিধেই হওক, তাত আমাৰ দীপসংগৰ পৰা এখন নাটক প্ৰস্তুত কৰি উলিওৱা হ'বই, আৰু সেই নাটকখন মঞ্চস্থ কৰা হয়, তাতে আমাৰ ইয়াৰ লোকেল আমাৰ চব আমাৰ সংঘৰে সভ্য, কি ধুনীয়া ধুনীয়া নাটক কিছুমান তেওঁলোকে প্ৰস্তুত কৰি পেলাই আমাক ইয়াত উপস্থাপন কৰিছিলে। তাৰপিছত কেইজনমান মানুহ নোহোৱা হ'ল, তেওঁলোক এতিয়া আমাৰ মাজত নাই, যদিও আমাৰ বহুতখিনি সৃষ্টি তেওঁলোকে কৰি থৈ গৈছে, আৰু দীপসংগ প্ৰকৃততেই ক'ব গ'লে আমাৰ শিল্পীৰ মজিয়া এখন।
1: দীপক সংঘৰ কাৰ্যকৰী সভাপতি বিপুল ভৰালীয়ে এই আড্ডাৰ লগত জড়িত স্মৃতি সুঁৱৰি

0: মনৰ অনুভৱ ব্যক্ত কৰে এইদৰে।
1: মই এটা কথা কওঁ, ঋদীপ দাৰ ওপৰতে কওঁ অকণমান সৰু কথা। ঋদীপ দা আমাৰ ইমান শ্ৰদ্ধাৰ আৰু ইমান মৰমৰ আছিল। তেখেত যিহেতু কেৱল গানেই গাইছিল এনেকুৱা নহয়, তেখেতে ড্ৰামা কৰিছিল আৰু ফুটবল খেলিছিল, খুব খুব ভাল ফুটবলাৰ আছিল। তেখেতক কেলকাতাৰ টীমে মাতিছিল খিদিৰপুৰে, দীপক সংঘ হেৰি নগ'ল, কিন্তু আমাৰ দীপক সংঘ ইয়াতে কি কয় লীগ যে হয়, লীগ খেল হয়, চিট আছিল, এবাৰ মাত্ৰ চুৰিৰ পৰা বিলৈ উঠিল, কিন্তু তথাপি ঋদীপ দাই আমাৰ সংঘ এৰি যোৱা নাছিল। তাৰমানে কোৰাছ কম্পিটিশ্যনত আমাৰ জইন কৰা হৈছিলে। আনকি এনেকুৱা হৈছিল যে কোৰাছ কম্পিটিশ্যনত আমি এতিয়া মানে পিছৰ পিনে অলপ কমাই দিয়া গ'ল, কিন্তু স্পেচিয়েলি মাতি পঠিয়াইছে যে আপোনালোকে জইন কৰিব লাগিবই ভৰলু মুখত। আৰু লগতে ঋদীপ দাই আমাৰ সুৰ কৰে গীত, আৰু অমলা কটকীয়ে লিখে। সাধাৰণতে ঋদীপ দাৰ আগতে কিন্তু এই যে সুবিধাও সুৰ কৰা গান আমি গাইছোঁ দেই, কোৰাছ ফাৰ্ষ্ট প্ৰাইজ আহিছিল।
2: সংস্কৃতিৰ এই আড্ডাৰ এজন অন্যতম আড্ডাৰসিক ব্যক্তি, যাৰ নাম অবিহনে হয়তো এই আলোচনা হৈ ৰ'ব আধৰুৱা, তেওঁ জুবিন গাৰ্গ। অসমীয়া সংগীত জগতক এক নতুন ৰূপ প্ৰদান কৰা জুবিন গাৰ্গৰ সৈতে সেই সময়ৰ আড্ডাৰ স্মৃতি সোঁৱৰে তেওঁৰ একালৰ বন্ধু তথা সংগীত বিন্যাসক মৌচম বৰাই।
3: মই 87ৰ পৰা প্ৰথমতে গীটাৰ বাজিছিলোঁ ষ্টুডিঅ' ফিল্ম ক্ৰাফ্ট, এইটো প্ৰথম প্ৰাইভেট ষ্টুডিঅ' ফিল্ম ক্ৰাফ্ট ষ্টুডিঅ'টো সন্ধ্যা মেননৰ, তেখেত ছিংগাৰ, তেখেতৰ স্বামী স্বপন নাথ। আমি সৰুৰ পৰাই আমাৰ লগৰখিনি তেনেকৈ আমি একজেক্টলি 89-90 মানত আহিছোঁ এই ষ্টুডিঅ' মানে ফুল ফেজেড মিউজিক এৰেঞ্জাৰ হিচাপে সোমাইছিলোঁ। আচ্ছা, তেতিয়া আড্ডাটো এনেকুৱা, আমাৰ এটা ঘৰ আছিলে জুবলি বৰুৱা, তেওঁ বহুত সৰু তেতিয়া, তেওঁ 3-4 বছৰ পৰা মই লগ পাইছোঁ। তেতিয়া আমি তাই গান গায়, তাই মাকেও গান গায়, মাধুৰিমা বৰুৱা। সেই তাতে এটা আমাৰ ৰুম আছিলে ওপৰত, তেওঁ আইতাকৰ, জুবলি আইতাকৰ ৰুম এটা আছিলে, আমাৰ ৰুম এটা লৈছিলে অভিজিৎ বৰ্মনে। সেইটো আমাৰ এটা আড্ডা আছিলে, আড্ডা মানে ক্ৰিয়েটিভ কামৰ কাৰণে। তাতে আমাৰ বহুত সৃষ্টি হয়, তাতে আহে দিগন্ত ভাৰতী, দীপক দাস, এতিয়া নলবাৰীত তেওঁ ভাল অভিনয় কৰে আৰু ভাল গান গায় আৰু মিউজিক এৰেঞ্জাৰো হয়। দিগন্ত ভাৰতীয় তাতে আমাৰ বহুত বহুত গান সৃষ্টি হৈছে, সেই যি সৃষ্টি এতিয়া মাৰ্কেটত আপোনালোকে শুনিব পাই আছে। সেই তাতে বহুত আমাৰ বহুত সুৰ, বহুত সৃষ্টি, যেনে মৰম দিলি চেনেহ দিলি, এইবিলাক গান সৃষ্টি হৈছিলে। জুবিনৰ যিবিলাক গান, মেক্সিমাম গান তাতে হোৱা, আগতে হোৱা কিছুমান গান। আমি তেতিয়া বজাই ভাল পাওঁ, কাম কৰি ভাল পাওঁ, তেতিয়া আমাৰ এনেকুৱা নাই, আমাৰ আড্ডা গধূলি হ'লে সদায় আড্ডা হয়। কেতিয়াবা মৌচুমী চহৰীয়া যে গান গায় তেওঁৰ ঘৰত হয়, কেতিয়াবা ববিতা শৰ্মা আছিলে চুইচ গেট, যি যে যিখিয়া মনৰ ছিংগাৰ জুবিনলত যি গাইছিলে তেওঁৰ ঘৰতো হয়, কেতিয়াবা জুবলিহঁতৰ হয়, আমাৰ ৰুমটোতো হয়, কেতিয়াবা জুবলি ঘৰতো হয়। ভাল স্মৃতি এটা থাকি গৈছে এতিয়া। সেই বস্তুখিনিৰ পৰা আমি বহুত বস্তু এতিয়া দেখিছোঁ, সেইখিনি আড্ডাৰ ফলত আমাৰ বহুত ক্ৰিয়েটিভ বস্তুখিনি এতিয়া আজি আমাৰ ৰাইজে শুনি আছে, তেনেকৈ প্ৰত্যেকে এতিয়া আজিলৈকে কাম কৰি আছোঁ। ভাল কনষ্ট্ৰাকটিভ কামত আড্ডা হ'লে খুব বেনিফিট হয়, বেনিফিট হয়, ক্ৰিয়েটিভ হয় আৰু ভাল কিছুমান ক্ৰিয়েশ্যন হয়, সেই হিচাপে আজিলৈকে আমি কৰি আছোঁ। গতিকে আমি মোটামুটি জুবিনক মই লগ পালোঁ 89 মানৰ পৰা, আমি ডিজি মিউজিকত মোটামুটি 94 মানৰ পৰা আমি প্ৰায় থাকোঁ, গধূলি হ'লে আছিলোঁ আগতে। এতিয়া আৰু আমিও বিয়া চিয়া কৰা নাই ডেকা ল'ৰা, তেনেকুৱা আৰু সিও ডেকা, তেনেকুৱা কথা। তেতিয়া আৰু আমাৰ বেলেগ কথা নাই, আমি ৰাতিপুৱাই যায় কেতিয়াবা কাম কৰি। দাদাবিলাকত তাৰমানে কেনেকুৱা হয়, আমাৰ মিউজিকৰ কথাই ওলায়, সি গ'লে মুম্বাইৰ কথা কয়, কিছুমান কথা আলোচনা হয়, টেকনিকলজিৰ কথা আলোচনা হয়, বস্তুবিলাক কেনেকৈ কি কৰে, মিউজিকৰ ওপৰত আলোচনা, এয়াৰ ৰামনৰ ক্ৰিয়েশ্যনৰ ওপৰতো আলোচনা হয়, মানে ড্ৰামছ পেটাৰ্ণবিলাক, ড্ৰামছ যিটো ৰিদম ছেকশ্যনবিলাক কেনেকৈ বদলিছে, বস্তুবিলাক কেনেকৈ হয়, সি অকণমান ৰিদম ছেকশ্যনবিলাক অলপ বেলেগ কৰি পেলাই ক্ৰিয়েট কৰিছে নতুনকৈ। গতিকে তাৰ সি অহাৰ পিছত অলপ ৰিদমবিলাক মানুহৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ গানৰ ৰিদমবিলাক অলপ বেলেগ হয়, মানে টনেল হেৰিবিলাক অলপ চেঞ্জ হৈছে বহুত। সেই তেনেকুৱা ধৰণৰ আলোচনা হয়, গান মিউজিক চিউজিক ক্ৰিয়েশ্যন, সি কি গালে আজিৰ দিনটো, আৰু মিউজিকৰ ক্ষেত্ৰতো আমাৰ বহুত কথা বতৰা হয় ধুনীয়া, যিকোনো কথাই বা হেৰিবিলাকত আলোচনা কৰোঁ, নহ'লে ভাল লাগে, কৰিব পজিটিভ হয়। তাৰ কথাবিলাকো খুব পজিটিভ আছিলে মিউজিকৰ।
2: সামাজিক আৰু সাংস্কৃতিক আড্ডা এখন সমাজৰ জীৱন্ত স্পন্দন, ই মানুহৰ মাজত সম্প্ৰীতি, সহযোগিতা আৰু সাংস্কৃতিক চেতনাৰ বিকাশ ঘটায়।
4: সমাজৰ সুস্থ বিকাশ, ভাষা সংস্কৃতিৰ সংৰক্ষণ আৰু নতুন চিন্তাধাৰাৰ বিকাশৰ ক্ষেত্ৰত সামাজিক আৰু সাংস্কৃতিক আড্ডাৰ অৱদান অপৰিসীম। সেয়েহে এনে আড্ডাৰ সুস্থ পৰম্পৰা জীয়াই ৰখা আৰু নতুন প্ৰজন্মক ইয়াৰ সৈতে জড়িত কৰা আমাৰ সকলোৰে দায়িত্ব।

0: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। শ্ৰোতাসকলে শুনি আছে নীলাক্ষী দেৱীৰ কণ্ঠত আধুনিক গীত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা হেমন্ত গোস্বামীৰ।

নীলাক্ষী দেৱীৰ কণ্ঠত আধুনিক গীত শুনিলে শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 বজাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক আছাদ আলী খানৰ বীণাবাদন ৰাগ বাৰহান সাৰাংগ।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আছাদ আলী খানৰ বীণা বাদন শুনিলে। ৰাগ বাৰহান সাৰংগ, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰশ্নকাকত ফাদিলৰ ঘটনা ৰোধ কৰাৰ বাবে দ্ৰুত আদালত গঠনৰ উদ্দেশ্যে এখন খচৰা বিধেয়কত অনুমোদন জনাইছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব, প্ৰধানমন্ত্ৰী মোদীয়ে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতি সামগ্ৰিক বান পৰিস্থিতিৰ বুজ লয়, ভাৰতৰ অনাহত সিঙে বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাত অসাধু সন্থা অৱলম্বনৰ ঘটনা ৰোধ আৰু ইয়াৰ বাবে দায়ী লোকক কঠোৰ শাস্তি বিহাৰ বাবে দ্ৰুত আদালত গঠনৰ উদ্দেশ্যে এখন খচৰা বিধেয়কত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি সংসদ ভৱন চৌহদত অনুষ্ঠিত বৈঠকত মন্ত্ৰীসভাই বিধেয়কখনত অনুমোদন জনায়। সূত্ৰৰ পৰা জানিব পৰা

0: মতে সংসদত অহা সপ্তাহত বিধেয়কখন উত্থাপন কৰাৰ সম্ভাৱনা আছে। ইপিনে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হিচাপে 47গৰাকী বিষয়াক বৰ্খাস্ত কৰিছে। এই বিষয়াসকলৰ বিৰুদ্ধে আইনী আৰু ফৌজদাৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। প্ৰশ্নকাকত ফাদিলৰ বিবাদক লৈ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ পূৰ্ণ সংস্কাৰ সাধন প্ৰক্ৰিয়াৰ অংশ হিচাপে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে প্ৰশ্নকাকত ফাদিলৰ ঘটনা ৰোধ কৰাৰ বাবে কঠোৰ আইন প্ৰণয়ন সম্পৰ্কীয় ভিডিঅ' বাৰ্তা সন্দৰ্ভত লাভ কৰা দিহা পৰামৰ্শৰ বাবে জনসাধাৰণক ধন্যবাদ জনাইছে। শ্ৰীমোদীয়ে কালি আন এটা ভিডিঅ' বাৰ্তাযোগে কয় যে জনসাধাৰণৰ সৈতে তেওঁৰ সম্পৰ্ক বিশ্বাস তথা সহযোগ আধাৰিত আৰু এই সম্পৰ্ক আগলৈও অব্যাহত থাকিব।
1: उसको जिस प्रकार से आपने रिस्पॉन्ड किया, सकारात्मक सुझाव दिए, थैंक्स टू एवरीबडी। ये आपका प्यार बना रहेगा, हमारा नाता और अधिक सक्रियता से जुड़ता रहेगा।
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কাইলৈ বিয়লি 4:30 বজাত বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী 2026ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। লাডাখ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ 74খন ভাইব্ৰেণ্ট ভিলেজ সামৰি যোৱা মাহৰ 4-30 তাৰিখলৈ দুটা পৰ্যায়ত এই বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী 2026ৰ আয়োজন কৰা হৈছে। সমগ্ৰ দেশজুৰি এই কাৰ্যসূচীৰ বাবে অনলাইন কুইজ প্ৰতিযোগিতাৰ জৰিয়তে প্ৰায় 3 লাখৰো অধিক অংশগ্ৰহণকাৰী নিৰ্বাচন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে অংশগ্ৰহণকাৰীসকলে স্থানীয় লোকসকলৰ সৈতে বসবাস কৰি স্বচ্ছতা অভিযান, চৰকাৰী আঁচনিৰ সজাগতা অভিযান, যুৱ সন্মিলন, সাংস্কৃতিক বিনিময় কাৰ্যসূচী, বৃক্ষৰোপণ অভিযান, স্থানীয় শিপিনীসকলৰ সৈতে মত বিনিময় কাৰ্যসূচীত ভাগ লয়। বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীয়ে অংশগ্ৰহণকাৰীসকলক ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ আৰ্থ সামাজিক পৰিৱেশ, সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ আকাংক্ষাৰ সৈতে প্ৰত্যক্ষভাৱে পৰিচয় কৰাই দিয়াৰ লগতে স্থানীয় লোকৰ অংশগ্ৰহণ, ৰাষ্ট্ৰীয় সংহতি আৰু সীমান্তৱৰ্তী গাঁওসমূহৰ কৌশলগত গুৰুত্ব বুজি পোৱাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ মাই ভাৰতৰ জৰিয়তে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বানৰ ফলত হোৱা ক্ষয় ক্ষতি, উদ্ধাৰ অভিযান আৰু প্ৰত্যাহ্বানৰ বুজ লয়। কথোপকথন কালত প্ৰধানমন্ত্ৰীয়ে বানৰ ফলত ধন জন হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা ব্যক্ত কৰে আৰু প্ৰাকৃতিক সমস্যাটোক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি আশ্বাস দিয়ে। কেন্দ্ৰীয় চৰকাৰে সাহায্য, পুনৰ্বাসন আৰু পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াত সৰ্বতোপ্ৰকাৰে সহায় কৰিব বুলিও তেওঁ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে প্ৰভাৱিত পৰিয়ালসমূহলৈ সাহায্য আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে শ্ৰীমোদীক অৱগত কৰে। অসমৰ সামগ্ৰিক বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা 96টা আশ্ৰয় শিবিৰত 1,15,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। উজনি অসমৰ মাজেৰে বৈ যোৱা দিখৌ, দিচাং আৰু ধনশিৰিকে ধৰি গুৰুত্বপূৰ্ণ নৈসমূহ বিপদসীমাৰ ওপৰেদি বৈ আছে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। কৰ্তৃপক্ষসমূহে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। নতুন দিল্লীৰ যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত 30,000 সেনা জোৱানে পদত্যাগ কৰা বুলি দাবী কৰি সামাজিক মাধ্যমত প্ৰচাৰিত ভিডিঅটো চৰকাৰে নুই কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ ফেক্ট চেক ইউনিটে এই ভিডিঅটো ভুৱা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা বনোৱা বুলি জনাইছে। প্ৰতিৰক্ষা মুৰববীগৰাকীয়ে এনে কোনো ধৰণৰ বক্তব্য দিয়া নাছিল বুলি প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৱে প্ৰকাশ কৰিছে। PIBয়ে নাগৰিকসকলক যিকোনো তথ্যৰ বাবে কেৱল চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আষাধী একাদশী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত ভগৱান বিঠাল আৰু মাতা ৰাখুমায়ে সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনিব বুলি শ্ৰীশ্বাহে আশা প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই পবিত্ৰ উৎসৱে জনসাধাৰণৰ জীৱনলৈ মংগল কঢ়িয়াই আনিব আৰু সকলোকে সেৱা, দয়া আৰু সততাৰ পথত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ আগত দিয়া তেওঁৰ মন্তব্যক কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি দুৰ্নীতিপৰায়ণভাৱে ভিডিঅ' বনাই ভুল তথ্য বিয়পোৱাৰ প্ৰয়াস কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে তেওঁ ইতিমধ্যে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে আৰু আজি পুৱা চাণক্যপুৰী থানাত এজাহাৰ দাখিল কৰিছে। তেওঁ লগতে কয় যে ভুৱা ভিডিঅ' সৃষ্টি আৰু প্ৰচাৰৰ লগত জড়িত সকলোৰে বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰ কৰা কোনো কাৰ্য সহ্য কৰা নহ'ব। তেওঁ সকলো নাগৰিকক যিকোনো তথ্যৰ ক্ষেত্ৰত চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্কটলেণ্ডৰ গ্লাছকোত চলি থকা কমনৱেলথ গেমছ 2026ত ভাৰতৰ হৈ পদক লাভ কৰা পেৰা এথলীট ঝণ্ডু কুমাৰক অভিনন্দন জনাইছে। ঝণ্ডু কুমাৰে পুৰুষৰ হেভিৱেইট পেৰা ভাৰোত্তোলন শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কুমাৰৰ প্ৰদৰ্শন দৰ্শনীয় বুলি অভিহিত কৰি এই কৃতিত্ব অপৰিসীম শক্তি, দৃঢ়তা আৰু বছৰ বছৰজোৰা নিয়মীয়া প্ৰচেষ্টাৰ প্ৰতিফলন বুলি কয়। বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত আজি ভাৰতীয় স্কোৱাছ খেলুৱৈ অনাহত সিঙে ইজিপ্তৰ বাৰ্ব ছামেহক 3-1 গ'লত পৰাস্ত কৰি মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰে। ভাৰতীয় খেলুৱৈগৰাকীয়ে আজি খিতাপৰ সন্মানজনক যুঁজত ইজিপ্তৰ ৰুকয়া ছালেবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন আজি ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে বৃহস্পতিবাৰে কানাডাৰ অণ্টাৰিঅ'ত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ইজিপ্তৰ হাবিবা ৰিজক 3-1 গ'লত পৰাস্ত কৰি অনাহতে ছেমিফাইনেলত প্ৰৱেশ কৰে। এই জয়েৰে যুৱ খেলুৱৈগৰাকীয়ে বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপত একেৰাহে দুবছৰ ছেমিফাইনেলত প্ৰৱেশ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে।
ভাৰত আৰু জিম্বাবৱে

0: ইউকেৰ মাজৰ তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। ভাৰত সম্প্ৰতি শৃংখলাত 1-0 গলত আগবাঢ়ি আছে। ভাৰতে পৰহি একেটা স্থানত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল জিম্বাবৱেক 7 উইকেটত পৰাস্ত কৰে। কাইলৈ শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল একেটা স্থানত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰশ্নকাকত ফাদিলৰ ঘটনা ৰোধ কৰাৰ বাবে দ্ৰুত আদালত গঠনৰ উদ্দেশ্যে এখন খচৰা বিধেয়কত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতি সামগ্ৰিক বান পৰিস্থিতিৰ বুজ লয়। ভাৰতৰ অনাহত সিঙে বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া মৌ টোকাৰীৰ মাত অনুষ্ঠানত শুনোৱা হওক দুটি পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত গীত। শ্ৰোতাসকলক শুনাবলৈ লোৱা প্ৰথমটি গীতৰ কণ্ঠ পুলক বেনাৰ্জীৰ।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে মৌটোকাৰীৰ মাত অনুষ্ঠানত শুনি আছে পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত গীত। এইবাৰ শুনাবলৈ লোৱা গীতটিৰ শিল্পী মধুস্মিতা ভট্টাচাৰ্য।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 751,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা 96টা আশ্ৰয় শিবিৰত 115,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। উজনি অসমৰ মাজেৰে বৈ যোৱা দিখৌ, দিচাং আৰু ধনশিৰিকে ধৰি গুৰুত্বপূৰ্ণ নৈসমূহ বিপদসীমাৰ ওপৰেদি বৈ আছে। ইয়াৰ ফলত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। নিপকুৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ 4খন স্পিলৱে গেট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 2,11,000 লিটাৰ পানী এৰি দিয়া হৈছে। পানী এৰি দিয়াৰ ফলত গোলাঘাট আৰু বোকাখাট মহকুমাৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত জিলাখনৰ মেৰাপানীৰ কাছমাৰী অঞ্চলৰ ধৰমপুৰ, ইটানগৰ, পদুম পথাৰৰ কিছু অঞ্চলৰ কৃষিভূমিত পানী সোমাইছে। বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যেৰে আজি গোলাঘাট জিলাৰ আয়ুক্তই এই অঞ্চলসমূহ পৰিদৰ্শন কৰে। পৰিস্থিতি পৰিদৰ্শন কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ গোলাঘাট জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ আছে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। কৰ্তৃপক্ষসমূহে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বানৰ ফলত হোৱা ক্ষয় ক্ষতি, উদ্ধাৰ অভিযান আৰু প্ৰত্যাহ্বানৰ বুজ লয়। কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰভাৱিত পৰিয়ালসমূহলৈ সাহায্য আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে শ্ৰীমোদীক অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে বানৰ ফলত জন ধন হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা ব্যক্ত কৰে আৰু প্ৰাকৃতিক সমস্যাটোক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি আশ্বাস দিয়ে। কেন্দ্ৰীয় চৰকাৰে সাহায্য, পুনৰ বাসন আৰু

0: পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াত সৰ্বতোপ্ৰকাৰে সহায় কৰিব বুলিও তেওঁ আশ্বাস দিয়ে। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বহু অঞ্চলত এতিয়াও বানৰ প্ৰভাৱ অব্যাহত আছে। অসম অলিম্পিক সন্থাৰ উদ্যোগত খাদ্য বস্ত্ৰৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী এই বানপীড়িত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হৈছে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামৰ পৰা আজি এই সাহায্য অভিযানৰ শুভাৰম্ভ কৰে। এনে বিপদৰ সময়ত ঐক্যবদ্ধ প্ৰচেষ্টা আৰু সামূহিক সহযোগিতাৰ জৰিয়তে এই সংকট অতিক্ৰম কৰিব লাগিব। বানপীড়িত পৰিয়ালসমূহৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে তৎপৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে বুলি শ্ৰীসোণোৱালে উল্লেখ কৰে। আজিৰ সাহায্য অভিযানত বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া, বিধায়কদ্বয় তৰংগ গগৈ আৰু দীপ্লু ৰঞ্জন শৰ্মা, অসম পৰ্যটন নিগমৰ অধ্যক্ষ, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক তথা কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বান পৰিস্থিতি আৰু কিছু আনুষংগিক চিন্তা এই বিষয়ত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰববী অধ্যাপক, প্ৰাক্তন ভূগোলবিদ, পৰিৱেশ কৰ্মী ডঃ অৱনী কুমাৰ ভাগৱতী, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া মন্দিৰা বুঢ়াগোহাঁই আৰু চাবুৱাৰ টাটা ৰেফাৰেল হাস্পতালৰ মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক শান্তনু বৰগোহাঁয়ে। অনুষ্ঠানটিৰ আগ ধৰিব পৰিস্মিতা দিহিঙীয়াই। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে চৰকাৰী চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোকজন হৈছে মৰিগাঁৱৰ মৈৰাবাৰীৰ আনোৱাৰ হুছেইন। আনোৱাৰ হুছেইনক আজি কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই জিম্মাত লোৱাৰ বাবে অপৰাধ অনুসন্ধান বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে আছাম ৰাইফলছত চাকৰি দিয়াৰ নামত অভিযুক্ত হুছেইনে বহু লোকৰ পৰা 10,00,000 টকা পৰ্যন্ত সংগ্ৰহ কৰিছিল, কিন্তু ধন দিয়াৰ পাছতো চাকৰি নোপোৱাত ভুক্তভোগীয়ে অপৰাধ অনুসন্ধান বিভাগত গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিতে অপৰাধ অনুসন্ধান বিভাগে অভিযুক্ত হুছেইনক গ্ৰেপ্তাৰ কৰে। আমাৰ ইতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4:00 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লোৱা হৈছে নীলিমা খাতুনৰ কণ্ঠত দুটি আধুনিক গীত। শিল্পীৰ কণ্ঠত শ্ৰোতাসকলক শুনাবলৈ লোৱা প্ৰথমটি গীতৰ কথা কেশৱ মহন্তৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মোৰ এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে শুনি আছে নীলিমা খাতুনৰ কণ্ঠত আধুনিক গীত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা হেম সতীশ দাসৰ।

কেশৱ মহন্ত আৰু সতীশ দাস ৰচিত দুটি আধুনিক গীত শুনিলে নীলিমা খাতুনৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে নেপালী অনুষ্ঠান।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা 96টা আশ্ৰয় শিবিৰত 1,15,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বানৰ ফলত হোৱা ক্ষয় ক্ষতি, উদ্ধাৰ অভিযান আৰু প্ৰত্যাহ্বানৰ বুজ লয়। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি মন্ত্ৰীপদ ত্যাগ কৰি তেওঁৰ পদত্যাগ পত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে নীটৰ প্ৰশ্নকাকত ফাদিলক লৈ দেশজুৰি মন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী উত্থাপন হৈছিল। শিৱসাগৰ জিলা প্ৰশাসনে অবৈধভাৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ উদ্দেশ্যে এটা সুকীয়া হেল্পলাইন মুকলি কৰিছে। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত কৃষি আন্তঃগাঁথনি পুঁজি বিষয়ক এখন কৰ্মশালা আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত হৈছে। যোৰহাট জিলাৰ শলমাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অত্যন্ত দূৰৱৰ্তী আৰু দুৰ্গম বানাক্ৰান্ত অঞ্চল বৰকানা চুকত আজি এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। বিশ্ব জুনিয়ৰ স্কোৱাশ্ব চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত আজি ভাৰতীয় খেলুৱৈ আনাহত সিঙে ইজিপ্তৰ বাৰ্ব ছামেহক 3-1 পৰাস্ত কৰি মহিলা ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰে আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি হাৰাৰেত বিয়লি 4:30 বজাত অনুষ্ঠিত হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত।
1: লাকে আকাশবাণী গুৱাহাটী মহাবাহু দনমাৰলি আদুনথু লুমতাহান চেপেন চিহুত চিপুত লামজিৰাৰ জিগলংপ চিহুত চিপুত আথিপিকে ৰিচাং লাপেনথে মাৰ্চিয়েল আৰ্টছ আপুথা আলাংলিপেন চনি চংফাৰ চিহুত চিপুত পম্প তাংতে আৰ্জুক সেনা চিহুত চিপুত লামজিৰ
2: লাকে অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী পিনি লাডাখ ষ্টুডিঅ' লং ৰিচো নিমছ মাতে অৱিয়াতুম লাপেন মাৰ্চিয়েল আৰ্টছ লাবাং চলামাথে পি পুথাক চিহু চিপুত পঞ্জীয়া ফাঞ্চি লাডাখ কাবৰ ই পিনি লাবাং চলামথে চিহু চিপুত পঞ্জীয়া ফাঞ্চি নীলিতুম হেলোৱিং পেন কাৰাটে আহিনা নাট ব্লেক বেল্ট কেলং আবাংফু থাৰে লুম তাহান চেফা নীলিতুম হেলোৱিং পেন ফাইগ্লো নীলিতুম কাচো ফা তেং পেন আলাংলি নন স্টুডিঅ'ৰ লো মাইক্ৰ'ফোন থেং নচি নন আলাংলি ইংনি টাংল লুম তাহান চে আফ্ৰাংচি কে নীলিতুম অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী কাৰ্বিং দেং হেন পেন কাৰ্ডম নাং পাজিৰিকল
3: কাৰ্ডম
2: হানচে চাংহ নাংলি হিন পেন নাং থানিক থা নাংলি কমেণ্টটো চি লা কাৰাটে আহিনা নাথ কাচাৰলি দুন কাপাং চেং ইকমা লাপেন কোডাক চি নাংলি কাচাৰলি দুন লাপেন নিংকান কো আনবাক নাংলি চাৰলি দুন ইগল লাগা দু কবে আফুৰ কিমু আচাপ চু থান পাজিৰ মেগজিমা
3: নীলি কেচাৰলি দুন চেংল

0: lo lapenang li laket handam tang alam ang bong pen risonim so mate uwi tumsitame nang arjudun pen alang li tumsitame la martial arts ahina natu kachar le japan aprang nang barpo puson si nilita kroilo lapen pini nang li siru siri asai chi bidam kok pen anaka hello dakne le tumas studio longwang lapen ilitum penang alam the chingki che thandam long posi nang le phanta ke rupi parpiklo lapen nang li ke klema sai phu thak sitame ansu se arnam le hejume nang papi dun lo nang la si chi hu chi pudang den ke la pon ling ton lo nang hanse ake hai cardom
1: cardom
2: lapo ansi lum ta hanse pen chi hu chi put lam jir arju long tang lo লাকে আকাশবাণী গুৱাহাটী মহাবাহু দনমাৰিয়া দুণ্ঠু পুঠত ইনত পেন আছে আংডেং দাম থৈক লনাং বাৰী ৰং ফাৰ্পি পেন কিলো আলো নালাম থে আহুত লে নাং টাং লতে আৰ্জিক চেনাং

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত। আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শোচনীয়। 12খন জিলাৰ 856খন গাঁও বানৰ কবলত। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল। কৃষি আন্তঃগাঁথনি উন্নীতকৰণৰ লক্ষ্যৰে গুৱাহাটীত মুখ্যমন্ত্ৰীৰ উপস্থিতিত কৃষি আন্তঃগাঁথনি পুঁজি আঁচনি সম্পৰ্কীয় কৰ্মশালা আৰু হাৰাৰেত ভাৰত আৰু জিম্বাবৱেৰ মাজত 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল। এতিয়া শুনক বিতং বাতৰি। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 751,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰৰ 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা 96টা আশ্ৰয় শিবিৰসমূহত 115,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। শিৱসাগৰ জিলাত বান পৰিস্থিতি আজি কিছু উন্নত হৈছে। ভালেমান ঠাইত পানী কমিছে যদিও কেতবোৰ অঞ্চলত বান পৰিস্থিতি জটিল হৈয়ে আছে। জলসম্পদ বিভাগৰ শেহতীয়া তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ, দিহিং, দিচাং আৰু দিখৌ নৈৰ জলস্তৰত কেতবোৰ অঞ্চলত বিপদসীমাৰ তললৈ নামিছে। দিচাং নদীৰ জলস্তৰ নঙলামাৰা আৰু এটি ৰোড ক্ৰছিঙত হ্ৰাস পাইছে। নাজিৰা আৰু গোৱালগাঁৱত দিখৌ নৈৰ জলস্তৰ বিপদসীমাৰ তললৈ বৈ আছে। অৱশ্যে এটি ৰোড ক্ৰছিঙত দিখৌ, ধায়ালিত, দৰিকা আৰু এটি ৰোড ক্ৰছিঙত মিতং নৈৰ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰৰে আছে। উজনিৰ পৰা নতুনকৈ পানীৰ অধিক ঢল নামি নাহিলে আগন্তুক দিনত বান পৰিস্থিতি অধিক উন্নত হোৱাৰ সম্ভাৱনা আছে বুলি জলসম্পদ বিভাগে জনাইছে। উজনিৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।
2: বেদনাদায়ক আৰু গোটেই পৰিস্থিতি অত্যন্ত গম্ভীৰ, কাৰণ লক্ষ লক্ষ লোকে এই বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বহুকেইগৰাকী অকালতে মৃত্যুৰ সাৱটি ল'ব লগা হৈছে। বহুকেইগৰাকী সন্ধানহীন হৈ আছে। খেতিয়কৰ মাটি ভেটি, গৰু ম'হ, হাঁহ কুকুৰা, গাহৰি আৰু মীন পালনৰ পৰা আৰম্ভ কৰি এগ্ৰ' ইকনমিটো বহুত ক্ষতিগ্ৰস্ত হৈছে। গতিকে এই পৰিস্থিতিত আমি সকলোৱে মানৱ ধৰ্ম পালন কৰিব লাগিব। মানৱীয় দৃষ্টিভংগীৰে এই বেদনাগ্ৰস্ত ক্ষতিগ্ৰস্ত ৰাইজক আমি আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব লাগিব আৰু অসম চৰকাৰেও নিষ্ঠাৰে আৰম্ভণিৰ পৰাই উদ্ধাৰ আৰু সাহায্য অভিযানত আত্মনিয়োগ কৰি আহিছে। অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত অসম চৰকাৰৰ মন্ত্ৰী, বিধায়ক, সাংসদ আৰু নগৰ আৰু পঞ্চায়ত পৰ্যায়ৰ জনপ্ৰতিনিধিও সাহায্য আৰু উদ্ধাৰ অভিযানত আত্মনিয়োগ কৰিছে।
1: নেপকোৰ দৰাং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ 4খন স্পিলৱে গেট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 2,11,000 লিটাৰ পানী এৰি দিয়া হৈছে। পানী এৰি দিয়াৰ ফলত গোলাঘাট আৰু বোকাখাট মহকুমাৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত জিলাখনৰ মেৰাপানীৰ কাছমাৰী অঞ্চলৰ ধৰমপুৰ, ইটানগৰ, পদুমপথাৰৰ কিছু অঞ্চলৰ কৃষিভূমিৰ পানী সোমাইছে। বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি গোলাঘাট জিলা আয়ুক্তই এই অঞ্চলসমূহ পৰিদৰ্শন কৰে। পৰিস্থিতি পৰিদৰ্শন কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ গোলাঘাট জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ আছে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী আৰু স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বান

0: পীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। কৰ্তৃপক্ষসমূহে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। পাছত সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীপ্ৰধানে বিগত 10 দিনৰো অধিক কাল ধৰি শিক্ষাৰ্থীসকলে চলোৱা প্ৰতিবাদত তেওঁ যন্ত্ৰণাকাতৰ হৈ এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে। লগতে তেওঁ নতুন দিল্লীৰ যন্তৰ মন্তৰ আৰু সমগ্ৰ দেশৰ পৰিস্থিতি বিবেচনা কৰাৰ উপৰি এই সময়ত যাতে ৰাষ্ট্ৰবিৰোধী শক্তিসমূহৰ শোষণক প্ৰতিহত কৰিব পাৰি সেই উদ্দেশ্যে এই পদক্ষেপ লোৱা বুলি কয়। শ্ৰীপ্ৰধানে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ আইনী জটিলতাৰ কথা চিন্তা কৰিও এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে নেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবীত বিভিন্ন সংগঠনে বিগত 20 দিনৰো অধিক কাল ধৰি নতুন দিল্লীৰ যন্তৰ মন্তৰ আৰু দেশৰ অন্যান্য ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল। বানৰ পাছত ৰাজ্যৰ কৃষিখণ্ডত পুনৰ শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে কৃষি আন্তঃগাঁথনি পুঁজি আঁচনিৰ অধীনত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। কালি পৰ্যন্ত ৰাজ্যত 893গৰাকী কৃষক উৎপাদন সংস্থা আৰু কৃষি উদ্যোগীয়ে এই পুঁজিৰ অধীনত প্ৰায় 1,181,13,00,000 টকাৰ ঋণৰ সুবিধা দিয়া হৈছে। আজি গুৱাহাটীৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত কৃষি আন্তঃগাঁথনি পুঁজি বিষয়ক এখন কৰ্মশালা আৰু সজাগতা কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। এই অনুষ্ঠানত কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাও উপস্থিত থাকে। 2 কোটি টকালৈকে ঋণৰ ওপৰত 3% সুদ ৰেহাই, 90% পৰ্যন্ত বেংক ঋণ, ক্ৰেডিট গেৰাণ্টিৰ সুবিধাৰ লগতে গুদামঘৰ, শীতল ভঁৰাল, প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ, ড্ৰোন, সৌৰশক্তিচালিত কৃষি পাম্প আদি আধুনিক কৃষি আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত এই আঁচনিয়ে সহায় কৰিব। আজি কেইবাগৰাকীও কৃষি উদ্যমীৰ হাতত ঋণৰ চেক প্ৰদান কৰা হয়। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হ'ল কৃষি আন্তঃগাঁথনি উন্নয়নেৰে সমৃদ্ধিশালী অসম গঢ়ি তোলা। শস্য চপোৱাৰ পাছত প্ৰয়োজন হোৱা কৃষি আন্তঃগাঁথনি নিৰ্মাণ, মূল্য সংযোজক উৎসাহ প্ৰদান, কৃষি সামগ্ৰীৰ পৰিবহণ তথা যোগান ব্যৱস্থা সবলীকৰণ, বিত্তীয় সাহায্য আৰু ঋণৰ সুবিধা, কৃষিভিত্তিক উদ্যোগ তথা এই দিশত উদ্যমিতাক উৎসাহ প্ৰদান আৰু কৃষিক্ষেত্ৰত বহনক্ষম প্ৰযুক্তি তথা উদ্ভাৱনৰ বিকাশৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কৃষক, কৃষি উদ্যোগী, ষ্টাৰ্টআপ, বিনিয়োগকাৰী, বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান তথা সহযোগী উন্নয়ন সংস্থাসমূহৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলাৰ ঐতিহাসিক উৰ্পদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে গোৱালপাৰা জিলাৰ প্ৰশাসনে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰায় 3,500 বিঘা আয়তনৰ এই বিলখনৰ পানী ক্ৰমান্বয়ে শুকাই যোৱাৰ ফলত বিলখন সংকুচিত হৈ পৰাৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই বিলখনক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰি ইয়াৰ সংৰক্ষণৰ বাবে জিলা প্ৰশাসনক দিয়া নিৰ্দেশৰ পাছতে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে। জিলা আয়ুক্ত প্ৰদীপ্তি মুঙে আজি বন সংমণ্ডল প্ৰাধিকাৰীৰ সৈতে বিলখন পৰিদৰ্শন কৰি জিনাৰী নৈৰ পৰা পানী সোমাব পৰাকৈ কালভাৰ্ট নিৰ্মাণৰ বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য যে বিলখনৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে নিৰীক্ষণ টাৱাৰ স্থাপন, গছপুলি ৰোপণ আৰু মথাউৰি নিৰ্মাণ কৰাৰ লগতে সমগ্ৰ অঞ্চলটো প্লাষ্টিকমুক্ত এলেকা হিচাপে ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত জিলা আয়ুক্ত প্ৰদীপ্তি মুঙে এইদৰে কয়।
1: গোৱালপাৰা জিলাত এটা সবতকৈ মহত্বপূৰ্ণ আৰু ডাঙৰ ৱাটাৰ বডি এইটো হ'ল উৰ্পদ বিল। উৰ্পদ বিলৰ চাৰিওফালে আমাৰ SC কমিউনিটিখিনি বসবাস কৰে আৰু উৰ্পদ বিলত মাছ ধৰে, মাছ তেওঁলোকৰ জীৱিকাও মানে উপাৰ্জন কৰে। কিন্তু পৰৱৰ্তী সময়ত লাহে লাহে দেখা গৈছে যে উৰ্পদ বিলৰ পানী সোমোৱা ৰাস্তাখিনি সকলোফালে বন্ধ কৰি ৰাখিছে, যাৰ কাৰণে দিনে দিনে উৰ্পদ বিলৰ পানীটো নাইকিয়া হৈ গৈছে আৰু মাছবোৰ নাইকিয়া হৈ গৈছে আৰু মানে সংকুচিত হৈ আছে। সেইকাৰণে মানে আমি দেখিলোঁ, ফৰেষ্ট ডিপাৰ্টমেণ্টকো আমি কথা পাতিলোঁ, চাৰ্কল অফিচাৰ আমি গোটেইখিনিবিলাক আমি ডিছকাছ কৰিলোঁ, দেখিলোঁ যে ইয়াতে 2-3টামান আমাৰ যি নদী আছে এই নদীৰ মানে আউটলেটবিলাক আমি খুলি দিব লাগিব, চ' দেট উৰ্পদ বিলত পানী সোমাব লাগিব।
0: বৰাক নদী অৱবাহিকাৰ দীৰ্ঘম্যাদী সংৰক্ষণ, পুনৰুদ্ধাৰ আৰু বহনক্ষম ব্যৱস্থাপনাৰ বাবে কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা দণ্ডাধীশৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত নদী সংৰক্ষণৰ বাবে সংহত পৰিকল্পনা গ্ৰহণ, পৰিৱেশৰ ভাৰসাম্য বজাই ৰখা আৰু নদীৰ পাৰত বসবাস কৰা লোকসকলৰ জীৱিকা ৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ যুটীয়া সচিব

0: অংশুমান দে আৰু কাছাৰ জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ উপৰি জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা দণ্ডাধীশ, অতিৰিক্ত আৰক্ষী অধীক্ষক, চৰকাৰী বিভিন্ন বিভাগৰ প্ৰতিনিধি, অসম বিশ্ববিদ্যালয় এন আই টি শিলচৰৰ অধ্যাপকসকলৰ লগতে ভালেসংখ্যক স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। ভাৰত আৰু জিম্বাবৱেৰ মাজত তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি হাৰাৰেত অনুষ্ঠিত হৈছে। টছত জিকি জিম্বাবৱে বলিঙত সিদ্ধান্ত লৈছে। ভাৰতে প্ৰথমে বেট ধৰি বাতৰি যুগুতোৱা পৰলৈকে দহ অভাৰত তিনিটা উইকেট হেৰুৱাই 95 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শোচনীয়। 12খন জিলাত 856খন গাঁও বানৰ কবলত। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল। আৰু হাৰাৰেত ভাৰত আৰু জিম্বাবৱেৰ মাজত তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত কৰবী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা, আনোৱাৰ আলী, আয়ুষ্মান জেচি আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু ধ্ৰুৱজ্যোতি বৰ্মন, এফ এম ট্ৰান্সমিটাৰত আতিকুৰ ৰহমান, ডিউটি ৰুমৰ সহায়কাৰী ৰমেন বৰুৱা আৰু ষ্টুডিঅ'ত এয়া মই কাৰ্বি চলিহা। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক কেইটিমান আধুনিক গীত। আজিৰ এলবাম মৌ, শিল্পী ইন্দ্ৰাণী গগৈ, পানীফুকন।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি। আজি বিয়লি 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ, 6:10 কৃষিজগত অনুষ্ঠানত ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ দ্বাৰা স্বনিয়োজন, এই সম্পৰ্কে এক আলোচনাত ভাগ ল'ব ডক্টৰ শৰত শইকীয়া আৰু ডক্টৰ অঞ্জন বৰাই। অনুষ্ঠানটিৰ আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। 6:40 দেৱীপ্ৰিয়া বেনাৰ্জীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত। 7:00 নিয়োগ বাতৰি। 7:05 এটি বৃন্দগান। ৭:20 আৰু নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত সিনাৰাম তেৰণ আৰু লগৰীয়াসকলে গোৱা কাৰ্বি গীত। 7:45 নীলাক্ষী দেৱীৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। 8:02 দৃষ্টিপাত। 9:00 চিত্ৰগীত। 9:30 আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট শিল্পী ৰমেন চৌধুৰীৰ জীৱনভিত্তিক প্ৰামাণ্য আলেখ্যৰ দ্বিতীয়টি খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। 10:00 অখিল ভাৰতীয় সংগীতানুষ্ঠান দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। এতিয়া শুনক কাইলৈৰ অনুষ্ঠান সূচী। কাইলৈ দিনৰ 11:00 ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। ইয়াৰ ঠিক পাছতেই মন কী বাতৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰা হ'ব। মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব নিশা 8:00। নিশা 9:30 ফোন ইন কল্পতৰু। বিয়লি 5:25 চাহকছৰ মাজে মাজে অনুষ্ঠানত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ল'বলগীয়া সাৱধানতা, এই বিষয়ে থানেশ্বৰী কুৰ্মী গঞ্জুৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ নিপা গোৱালাৰ, লগতে থাকিব ঝুমুৰ। 6:10 কৃষিজগত অনুষ্ঠানত বানৰ সময়ত পশুধন আৰু হাঁহ কুকুৰাৰ যতন, এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ ইলাক্ষী ডেকা আৰু ডক্টৰ চন্দন কুমাৰ শৰণীয়াই। আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যয়, প্ৰযোজনা উৎপল বৰাৰ। পুৱা 8:30 গীতিমালিকাৰ শিল্পী ৰাজীৱ ভট্টাচাৰ্য, কংকনা ভাগৱতী, পল কুমাৰ ডেকা, শান্তনু গোস্বামী, কল্পনা ভূঞা আৰু প্ৰণৱজ্যোতি শৰ্মা। 10:30 চেমনীয়াৰ চোৰা অনুষ্ঠানত জানো আহা আৰু চেমনীয়াৰ গীত মাত। 6:55 জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 নিদান অনুষ্ঠানত থেলাচেমিয়া ৰোগৰ বিষয়ে ডক্টৰ জিনা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ সঞ্জয় গোস্বামীৰ। 9:15 অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু। 9:45 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। 10:00 সাধক সুন্দৰৰ অনুষ্ঠানৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱা, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 12:30 আইদৰ বুলনি অনুষ্ঠানত প্ৰফুল্ল বৰাৰ ৰচিত নাটক হৃদয়ৰ চিঞৰৰ দ্বিতীয় খণ্ড, প্ৰযোজনা নয়ন প্ৰসাদ আৰু অৱনী বৰাৰ। দিনৰ 1:10 ধাৰাবাহিক নাট গোবৰ্ধন চৰিত্ৰৰ দ্বিতীয় খণ্ড, নাটখনিৰ ৰচনা তৰুণ শইকীয়াৰ, প্ৰযোজনা

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: এর মাজত তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও বাৰখন জিলাৰ 856খন গাঁও এতিয়াও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 751,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা 96টা আশ্ৰয় শিবিৰত 115,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বান পৰিস্থিতি আজি সামান্য উন্নত হোৱা বুলি সদৰি কৰিছে। তেওঁ বানাক্ৰান্ত সকলো স্থানলৈ যাতে বান সাহায্য প্ৰেৰণ কৰিব পৰা যায় তাৰ বাবে সেনাবাহিনীৰ সহায় লোৱা বুলিও প্ৰকাশ কৰিছে। তদুপৰি ভাৰতীয় বায়ুসেনাৰ জৰিয়তে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই থকাৰ বিষয়েও তেওঁ সদৰি কৰে। আজি গুৱাহাটীৰ আজাৰাৰ কাহিকুচিৰ গোলাপ বৰবৰা SIRDত অনুষ্ঠিত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযানত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতি সন্দৰ্ভত এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা 62লৈ বৃদ্ধি পোৱা বুলিও উল্লেখ কৰে।
1: বান পৰিস্থিতি অলপ উন্নত হৈছে আৰু এতিয়া বহুখিনি জাগাত আমি যাব পৰা হৈছোঁ। আজিও এয়াৰফৰ্চৰ পৰা এয়াৰলিফ্টিঙো চলি আছে। আমি আৰ্মিকো হাতত লৈছোঁ যাতে আমি যাব নোৱাৰা জাগালৈকে বান সাহাৰ্য যাব পাৰে। আৰু মেডিকেল কেম্প, হেল্থ কেম্প, সাহাৰ্য অভিযান এইবিলাকে যোৱা কালিৰে পৰা এটা গতি পাইছে আৰু আজিও ভাল কৰি চলিছে। মই ভাবোঁ যে আজিৰ দিনটো ভাল কৰি পাৰ হৈ গ'লে অহাকালিৰ পৰা আমি আৰু সুবিধা কৰিব পাৰিম। এতিয়ালৈকে মৃতকৰ সংখ্যা 62টিলৈকে বৃদ্ধি হৈছে। আমাৰ 3জন মন্ত্ৰী সুশান্ত বৰগোহাঁই, বিমল বৰা, কেশৱ মহন্ত চৰাইদেউ আৰু শিৱসাগৰত আছে, উদ্ধাৰ অভিযানত যোগ দিছে আৰু 2 দিনৰ ভিতৰত মই আকৌ এবাৰ তাতে যাম যাতে মানুহখিনিক আমি সকলো ফালৰ পৰা সহায় কৰিব পাৰোঁ।
0: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি শিৱসাগৰ জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় প্ৰতিনিধি দলৰ সৈতে শিৱসাগৰলৈ যোৱা নেতা দুজনে শিৱসাগৰৰ নাজিৰাকে ধৰি 16খন জিলাৰ ক্ষয় ক্ষতিৰ বুজ লয়। দলটোৱে বানত ক্ষতিগ্ৰস্ত কৃষি, ঘৰ দুৱাৰ, শৈক্ষিক প্ৰতিষ্ঠান আৰু আন্তঃগাঁথনিৰ ক্ষয় ক্ষতিৰ মূল্যায়ন কৰি কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিব বুলিও নেতা দুগৰাকীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে বানপীড়িতসকলৰ পুনৰ্বাসনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়াভাৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামৰ পৰা বান ক্ষতিগ্ৰস্ত লোকলৈ সাহায্য সামগ্ৰী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি জনসাধাৰণকো সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
2: বেদনাদায়ক আৰু গোটেই পৰিস্থিতি অত্যন্ত গম্ভীৰ, কাৰণ লক্ষ লক্ষ লোকে এই বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বহুকেইগৰাকী অকালতে মৃত্যু সাৱটি ল'ব লগা হৈছে, বহুকেইগৰাকী সন্ধানহীন হৈ আছে। খেতিয়কৰ মাটি ভেটি, গৰু ম'হ, হাঁহ কুকুৰা, গাহৰি আৰু মীন পালনৰ পৰা আৰম্ভ কৰি এগ্ৰ' ইকনমিটো বহুত ক্ষতিগ্ৰস্ত হৈছে। গতিকে এই পৰিস্থিতিত আমি সকলোৱে মানৱ ধৰ্ম পালন কৰিব লাগিব। মানৱীয় দৃষ্টিভংগীৰে এই বেদনাগ্ৰস্ত ক্ষতিগ্ৰস্ত ৰাইজক আমি আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব লাগিব আৰু অসম চৰকাৰেও নিষ্ঠাৰে আৰম্ভণিৰ পৰাই উদ্ধাৰ আৰু সাহায্য অভিযানত আত্মনিয়োগ কৰি আহিছে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত অসম চৰকাৰৰ মন্ত্ৰী, বিধায়ক, সাংসদ আৰু নগৰ আৰু পঞ্চায়ত পৰ্যায়ৰ জনপ্ৰতিনিধিও সাহায্য আৰু উদ্ধাৰ অভিযানত আত্মনিয়োগ কৰিছে।
0: শিৱসাগৰ জিলাত বান পৰিস্থিতি আজি কিছু উন্নত হৈছে। ভালেমান ঠাইত পানী কমিছে যদিও কেতবোৰ অঞ্চলত বান পৰিস্থিতি জটিল হৈয়ে আছে। জলসম্পদ বিভাগৰ শেহতীয়া তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ, দিহিং, দিচাং আৰু দিখৌৰ নৈৰ জলস্তৰ কেতবোৰ অঞ্চলত বিপদসীমাৰ তললৈ নামিছে। দিচাং নৈৰ জলস্তৰ নঙলামাৰা আৰু এটি ৰোড ক্ৰছিঙত হ্ৰাস পাইছে। নাজিৰা আৰু গোৱালগাঁৱত দিখৌ নৈৰ জলস্তৰ বিপদসীমাৰ তলেৰে বৈ আছে। অৱশ্যে এটি ৰোড ক্ৰছিঙত দিখৌ, ঢাই আলি দৰিকা আৰু এটি ৰোড ক্ৰছিঙত মিতং নৈৰ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰতে আছে। যোৰহাট জিলাৰ প্ৰশাসন কৰ্মচাৰী সংস্থাৰ উদ্যোগত আজি বান সাহায্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইপিনে নিপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰাৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ 4খন স্পিলৱে গেট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 2,11,000 লিটাৰ পানী এৰি দিয়া হৈছে। ইয়াৰ ফলত গোলাঘাট আৰু বোকাখাট মহকুমাৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত জিলাখনৰ মেৰাপানীৰ কাছমাৰী অঞ্চলৰ ধৰমপুৰ, ইটানগৰ, পদুমপথাৰৰ কিছু অঞ্চলৰ কৃষিভূমিত পানী সোমাইছে। বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি গোলাঘাট জিলাৰ আয়ুক্তই এই অঞ্চলসমূহ পৰিদৰ্শন কৰে। পৰিস্থিতি পৰিদৰ্শন কৰি

0: আকাশবাণী গুৱাহাটীৰ মহাবাহুত এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, সাহায্য আৰু উদ্ধাৰ অভিযানত স্থলসেনা আৰু বায়ুসেনা নিয়োগ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, উত্তৰ পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত বান ক্ষতিগ্ৰস্ত ৰেলখণ্ডসমূহ যুদ্ধকালীন তৎপৰতাৰে পুনৰ উপযোগী কৰি তোলাৰ কাম অব্যাহত, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল, আৰু হাৰাৰেত ভাৰত আৰু জিম্বাবৱে

জিলা আয়ুক্তগৰাকীয়ে কয় যে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ গোলাঘাট জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ আছে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত বান ক্ষতিগ্ৰস্ত ৰেল খণ্ডসমূহত যুদ্ধকালীন তৎপৰতাৰে পুনৰ উপযোগী কৰি তোলাৰ কাম অব্যাহত আছে। এই ৰেলপথসমূহেৰে পুনৰ ৰেল চলাচল আৰম্ভ কৰাৰ বাবে ক্ষতিগ্ৰস্ত স্থানসমূহত বৃহৎ সংখ্যক কৰ্মী নিয়োগ আৰু অত্যাধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰি দিনে নিশাই কাম চলাই থকা হৈছে। শিমলুগুৰি লাকুৱা খণ্ডৰ ৰেলপথৰ গাঁথনি শক্তিশালীকৰণৰ কাম অব্যাহত আছে আৰু সেই স্থানত ক্ষতিগ্ৰস্ত ৰেলপথ উন্নীত কৰাৰ বাবে বোল্ডাৰ আনলোডিঙৰ কাম চলি আছে বুলি ৰেল বিভাগৰ সূত্ৰে প্ৰকাশ কৰিছে। একেদৰে আমগুৰি চেলেংহাট খণ্ডৰ ক্ষতিগ্ৰস্ত অংশসমূহত বালিৰ বেগ, বাহনৰ পাইলিং আৰু ৰেল পাইলিং ব্যৱহাৰ কৰি ৰেলপথৰ ভেটি সুদৃঢ় কৰাৰ কাম দ্ৰুতগতিত চলি আছে। ইয়াৰ সমান্তৰালভাৱে বালিৰ বেগ, ৰেল আৰু বোল্ডাৰৰ পৰিবহণৰ কামো অব্যাহত আছে। সামগ্ৰিকভাৱে ৰেলপথৰ মেৰামতিৰ কাম ত্বৰান্বিত কৰিবলৈ সমগ্ৰ ক্ষতিগ্ৰস্ত অঞ্চলত 7 শতাধিক শ্ৰমিক নিয়োগ কৰা হৈছে আৰু কম সময়ৰ ভিতৰতে পুনৰ উদ্ধাৰ কাৰ্য সম্পূৰ্ণ হ'ব বুলি ৰেল বিভাগে আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে উজনি অসমত আকস্মিক বান পৰিস্থিতিৰ ফলত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত উজনি অসমলৈ চলাচল কৰা ৰেল সেৱা ব্যাহত হৈছে। যাত্ৰী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শিমলুগুৰি, নামতিয়ালি আৰু শিমলুগুৰি চেলেংহাট অংশৰে ৰেলৰ চলাচল পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। একেদৰে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা চলাচল কৰিবলগীয়া কেইবাখনো দীৰ্ঘ দূৰত্বৰ ৰেল ৰঙিয়া, ৰঙাপাৰা, ডিব্ৰুগড় পথেৰে চলাচল কৰোৱা হৈছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰিছে। পাছত সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীপ্ৰধানে বিগত 10 দিনৰো অধিক কাল ধৰি শিক্ষাৰ্থীসকলে চলোৱাৰ প্ৰতিবাদত তেওঁ যন্ত্ৰণা কাতৰ হৈ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰে। লগতে তেওঁ নতুন দিল্লীৰ যন্তৰ মন্তৰ আৰু সমগ্ৰ দেশৰ পৰিস্থিতি বিবেচনা কৰাৰ উপৰি এই সময়ত যাতে ৰাষ্ট্ৰবিৰোধী শক্তিসমূহৰ শোষণক প্ৰতিহত কৰিব পাৰি সেই উদ্দেশ্যে এই পদক্ষেপ লোৱা বুলি কয়। শ্ৰীপ্ৰধানে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ আইনী জটিলতাৰ কথা চিন্তা কৰিও এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী বিভিন্ন সংগঠনে বিগত 20 দিনৰো অধিক কাল ধৰি নতুন দিল্লীৰ যন্তৰ মন্তৰ আৰু দেশৰ অন্যান্য ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছিল। দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত নিজ গদাইঝাৰ গাঁৱত আজি আৰক্ষীয়ে অবৈধ জোৱাৰ বিৰুদ্ধে অভিযান চলাই 5 জোৱাৰীক 5,000ৰো অধিক ধন, 5টা মোবাইল ফোন আৰু 1 মটৰচাইকেলসহ আটক কৰে। ধৃত জোৱাৰী কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বান পৰিস্থিতি আৰু কিছু আনুষাংগিক চিন্তা এই বিষয়ত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰববী অধ্যাপক, প্ৰাক্তন ভূগোলবিদ, পৰিৱেশকৰ্মী ডঃ অৱনী কুমাৰ ভাগৱতী, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া মন্দিৰা বুঢ়াগোহাঁই আৰু চাবুৱাৰ টাটা ৰেফাৰেল হাস্পাতালৰ মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক শান্তনু বৰগোহাঁই। অনুষ্ঠানটিৰ আগ ধৰিব পৰিস্মিতা দিহিঙীয়াই। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি হাৰাৰেত অনুষ্ঠিত হৈছে। টছত জিকি জিম্বাবৱে বলিঙৰ সিদ্ধান্ত লৈছে। ভাৰতে প্ৰথমে বেট ধৰি বাতৰি যুগুতোৱাৰ পৰলৈকে 10 অভাৰত 3টা উইকেট হেৰুৱাই 95 ৰান সংগ্ৰহ কৰিছে। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, সাহায্য আৰু উদ্ধাৰ অভিযানত স্থলসেনা আৰু বায়ুসেনা নিয়োগ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। উত্তৰ পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত বান ক্ষতিগ্ৰস্ত ৰেলখণ্ডসমূহ যুদ্ধকালীন তৎপৰতাৰে পুনৰ উপযোগী কৰি তোলাৰ কাম অব্যাহত। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল। আৰু হাৰাৰেত ভাৰত আৰু জিম্বাবৱেৰ মাজত 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। নমস্কাৰ।
1: নমস্কাৰ।
0: আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ যোগে স্বনিয়োজনৰ বিষয়ে। এই সম্পৰ্কে কথা পাতিবলৈ আজি আমাৰ মাজত উপস্থিত আছে কাহিকুছিৰ অসম উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ডক্টৰ শৰত শইকীয়া আৰু বিজ্ঞানী ডক্টৰ অঞ্জন বৰা। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। নমস্কাৰ।
1: নমস্কাৰ।
0: মই প্ৰথমে আহিছোঁ ডক্টৰ

0: শৰত শইকীয়াৰ ওচৰলৈ। ছয় নিয়োজনৰ বাবে উদ্যোগী কৃষক, গ্ৰামীণ যুৱক যুৱতী নাইবা যিকোনো ইচ্ছুক ব্যক্তি উদ্যান শস্যৰ নাৰ্চাৰী অৰ্থাৎ পুলিবাৰী স্থাপন তথা ব্যৱসায়ত জড়িত হোৱাটো কিমান গুৰুত্বপূৰ্ণ আৰু লাভজনক? কাৰণ আমি জানো যে উদ্যান শস্য যদি আমি খেতি কৰোঁ, পুলিবাৰীটো খুবেই জৰুৰী। পুলি নোহোৱাকৈ আৰু পুলিকেইটা হ'লেই নহ'ব, পুলিকেইটা সুস্থ সবল হ'ব লাগিব। সেই বিষয়ে অলপমান আমাক জনাওকচোন।
1: হয়, আমি সকলোৱে জানো যে মানৱ দেহৰ পৰিপুষ্টি সাধনৰ বাবে উদ্যানজাত খাদ্য সামগ্ৰী যেনে ফল মূল, শাক পাচলি আদি নিয়মীয়াকৈ খোৱাটো অতি জৰুৰী। কাৰণ এই উদ্যানজাতৰ উৎসসমূহতেই আৱশ্যকীয় পৌষ্টিক মূল্য, যাক আমি মিনাৰেল নিউট্ৰিয়েন্ট বুলি কওঁ, বা খাদ্যপ্ৰাণ বা ভিটামিনবোৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। এতিয়া দেখা গৈছে যে ভাৰতীয় ভেষজ গৱেষণা পৰিষদে প্ৰতিজন প্ৰাপ্তবয়স্ক লোকক দৈনিক 300 গ্ৰামকৈ শাক পাচলি আৰু প্ৰায় 120 গ্ৰামকৈ ফল মূল খোৱাটো তেওঁলোকে নিশ্চিত কৰিছে, প্ৰয়োজনীয় অনুমোদন জনাইছে। আৰু এতিয়া বৰ্তমান যিটো নিউট্ৰিচনেল ছিকিউৰিটি বা যিটো পৌষ্টিক, যিটো আমাৰ নিৰাপত্তা বুলি কোৱা হয়, সেইটোত অটুট ৰাখিবৰ কাৰণে বিশেষকৈ আমি প্ৰচুৰ পৰিমাণে ফল মূল আৰু শাক পাচলি খাব লাগে। এতিয়া কথাটো হ'ল যে বৰ্ধিত জনসংখ্যাৰ যিটো চাহিদা ফল মূল আৰু শাক পাচলিৰ প্ৰতি, এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আৰু ক্ৰমবৰ্ধমান জনসংখ্যাৰ যিটো চাহিদা পূৰণৰ বাবে উৎপাদন যথেষ্ট কৰিব লগা হৈছে, যে মানে ফল মূল শাক পাচলি যথেষ্ট উৎপাদন কৰিব লগা হয়। উৎপাদনটো কেনেকৈ হ'ব? এতিয়া হয় নতুন ক্ষেত্ৰ আমি আনিব লাগিব, ন ন মাটি খেতিৰ কাৰণে আনিব লাগিব, বা নহ'লে আগৰ যে কম উৎপাদনশীল যিবোৰ ঘৰুৱা জাত বা আমাৰ লোকেল যিবোৰ ভেৰাইটি আছে, তাৰ সলনি আমি অধিক গুণগত মানদণ্ডৰ কিছুমান পুলি লগাব লাগিব। এতিয়া এইখিনি ক'ত পাব এই পুলি? গতিকে তাতে কথাটো আহি গ'ল, পৰিপুষ্টিৰ পৰা আহি ক্ষেত্ৰখনৰ প্ৰসাৰৰ কথাটো আহিলে। ক্ষেত্ৰৰ প্ৰসাৰৰ পিছত মানে এই উদ্যান শস্য খেতি কৰিবৰ কাৰণে প্ৰচুৰ পৰিমাণে গুণগত মানদণ্ডৰ পুলি দৰকাৰ হ'ল। এতিয়া দৰবৰ কাৰণে যেনেকে ফাৰ্মাচীলৈ যোৱা যায়, হা, গতিকে পুলিৰ কাৰণেতো ক'ৰবাত যাব লাগিব, সেইখনে হ'ল নাৰ্চাৰী। গতিকে ইয়াতে নাৰ্চাৰী এখন স্থাপনৰ আৰু ইয়াতে এটা ব্যৱসায়িক ভিত্তিত ইয়াক আগবঢ়াই নিয়াটো অতি গুৰুত্বপূৰ্ণ। কাৰণ আমাৰ আল্টিমেটলি ক্ষেত্ৰখনৰ প্ৰসাৰ আৰু তথা অধিক উৎপাদন আৰু পৰিপুষ্টিতা সাধনৰ কাৰণে, পৰ্যাপ্ত পুলিৰ যোগানৰ কাৰণে আমাৰ নাৰ্চাৰীখনৰ এটা গুৰুত্ব আছে। আৰু এতিয়া আজিকালি লাভজনক ব্যৱসায় বুলিয়ে নহয়, এটা উদ্যোগত পৰিণত হৈছে।
0: হয় হয়। এতিয়া উদ্যান শস্যৰ পুলিবাৰী এখনৰ পৰিসৰ কিমান, অৰ্থাৎ কি কি বিভিন্নবিধ শস্যৰ পুলি প্ৰস্তুত কৰিব পাৰি, ডক্টৰ ৰঞ্জন বৰা?
2: হয়, আমি উদ্যান শস্যৰ যদি নাৰ্চাৰীখনৰ পৰিসৰৰ কথা কওঁ, আমি মূলতঃ আমি 4 বিধ উদ্যান শস্যৰ আমি কথা ক'ব পাৰোঁ। প্ৰথমতে আমি ফল মূলৰ কথা ক'ব পাৰোঁ, যেনে আমাৰ আম, মধুৰি, লিচু, অমিতা বা নেমু টেঙা জাতীয় যিবোৰ ফল আছে, কাজি নেমু, সুমথিৰা টেঙা ইত্যাদি ফলবোৰৰ আমি পুলি নাৰ্চাৰী এখনত তৈয়াৰ কৰিব পাৰোঁ। আৰু দ্বিতীয়তে আমাৰ আজিকালি বাণিজ্যিকভাৱে ফুলৰ যথেষ্ট চাহিদা আছে, গতিকে সেই কথা লক্ষ্য ৰাখি আমি ৰজনীগন্ধা, গ্লেডিঅলাস বা ইন্দ্ৰমালতী বা জাৰবেৰা বা ডালিয়া এইবোৰ ফুলৰ পুলিও আমি এখন নাৰ্চাৰীত আমি ব্যৱসায়িক ভিত্তিত আমি সহজে কৰিব পাৰোঁ। তাৰপিছত মছলাজাতীয় শস্যৰ যথেষ্ট গুৰুত্ব আহিছে, তেনে ক্ষেত্ৰত আমি জালুকৰ পুলি আমি উন্নত জাতৰ তৈয়াৰ কৰিব পাৰোঁ এখন নাৰ্চাৰীত।
0: হয়, আমাৰ ইয়াত অকল জালুকেই হয়নে, লং, ইলাচি বা ডালচেনি এইবিলাকো হয় আমাৰ
2: সকলো ঠাইতে এইবোৰ কৰাৰ কিছুমান বাধ্যবাধকতা আছে, কিন্তু কিছুমান স্থানত এইবোৰ কৰিব পৰা যায়। এই যিটো আপুনি ইলাচিৰ কথা ক'লে, আমাৰ ওচৰতে আমাৰ লাম্পি বুলি এখন ঠাই আছে, তাত আমি ইলাচিৰ খেতি আমাৰ কৰা
1: হয়।
2: ডাঙৰ জাতৰ যিটো ইলাচি,
1: সৰু ইলাচিটো আমাৰ ইয়াত নহয়, কিন্তু ডাঙৰ ইলাচি আমাৰ ইয়াত হয় তাৰমানে। আৰু ঠিক তেনেকে ডালচেনি বা এইবিলাকৰ খালি তেজপাতৰ প্ৰচুৰ পৰিমাণে হয়, খেতি নকৰিলেও এইবিলাক একচুৱেলি কালেকশ্যন কৰি পাহাৰৰ পৰা কালেকশ্যন কৰে বহুতে, তেনেকুৱা জংঘলৰ হোৱাৰ পৰা। আৰু বাকীখিনি আপোনাৰ ধৰক লং, ডালচেনি এইবিলাকৰ মানে বিশেষকৈ বৰ প্ৰচুৰ খেতি দেখা নাযায়, এইবিলাক কালেকশ্যনৰ পৰা কৰা যায়। আৰু এটা লগত মই যোগ কৰি দিব খুজিছোঁ, বিশেষকৈ মানে এই মানে বৰ্তমান পৰ্যায়ত এই তামোল পুলি, নাৰিকলৰ পুলি, নাৰিকলৰ পুলি এই দুটাৰ মানে বিৰাট
2: চাহিদা।
1: গতিকে পুলিবাৰীখনত মানে এই দীঘল মানে বিৰাট বৃহৎ পৰিসৰত মানে তেওঁলোকে আমাৰ যিকোনো এজন উদ্যোগীয়ে এইখিনি কৰিব
2: পাৰে। তাৰোপৰি আৰু লগতে আমাৰ এই যিবিলাক ঔষধি শস্য আছে, যেনে আমাৰ অশ্বগন্ধা, সৰ্পগন্ধা বা ব্ৰাহ্মী বা তুলসী, এইবিলাকৰ পুলিও আমি এখন নাৰ্চাৰীৰ পৰা আমি পাব পাৰোঁ। লগতে সুগন্ধিযুক্ত শস্য যেনে আমাৰ লেমন গ্ৰাছ বা চিত্ৰনেলা বা পাচাউলি বা চালগুৰি, এইবিলাকো আমি আমি পুলি তৈয়াৰ কৰিব পাৰোঁ। এতিয়া কথা হ'ল, এই পুলিখিনি আমি যেতিয়া তৈয়াৰ কৰিব যাম, সাধাৰণতে আমি দুটা পদ্ধতি আমি ইয়াত কৰা হয় মূলতঃ। এটা আমি বীজৰ পৰা কৰোঁ আৰু এটা আমি গছৰ গাৰ অংশৰ পৰা, অৰ্থাৎ অংগজ পদ্ধতিৰে আমি এইবোৰ আমি পুলি তৈয়াৰ কৰিব পাৰোঁ।
0: হয়, এই কৰ্মত যিসকলে ইচ্ছুক যে এখন মই নাৰ্চাৰী স্থাপন কৰিম, তেওঁলোক কেনেদৰে সাজু?

0: হ'ব আৰু তেওঁলোকৰ প্ৰাথমিক যিখিনি সমল সেইখিনি কি কি থাকিব লাগিব, মানে কিছুতো জ্ঞান থাকিব লাগিব তেওঁলোকৰ? ডক্টৰ শৰৎ শইকীয়া, আপুনি কওকচোন।
1: পোনপ্ৰথমে কোনো এজন ইচ্ছুক ব্যক্তি এগৰাকীয়ে এখনি বজাৰমুখী আঁচনি তৈয়াৰ কৰিব লাগিব, আৰু এই আঁচনিখন তৈয়াৰ কৰাৰ ক্ষেত্ৰত নাৰ্চাৰী স্থাপনৰ কাৰণে দেই, এই ক্ষেত্ৰত আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়োৱাৰ ব্যৱস্থাটো আছে। কেনেকে তেওঁলোকৰ মানে আঁচনিখন প্ৰস্তুত কৰিব লাগিব প্ৰথম কথা। তাৰপিছত দেখা যায় পুলি প্ৰস্তুতি আৰু প্ৰতিপালনৰ ক্ষেত্ৰত প্ৰয়োজনীয় যিখিনি কাৰিকৰী জ্ঞানৰ আৱশ্যক সেইখিনি বা কৌশল সেই আহৰণৰ কাৰণে তেওঁ প্ৰশিক্ষণ ল'ব লাগিব, আৰু আমাৰ এই ক্ষেত্ৰতো আমি তেওঁক প্ৰশিক্ষিত কৰিব পাৰোঁ, কাৰণ আমাৰ হ্ৰস্বম্যাদী, দীৰ্ঘম্যাদী, মধ্যম্যাদী এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থাটো আছে, সেই হিচাপে আমি কৰিব পাৰোঁ। তাৰপিছতে নাৰ্চাৰী স্থাপনৰ বাবে তেওঁ নিজাববীয়া কিন্তু মাটি থকাটো একান্ত আৱশ্যকীয়, আৰু যদি কিবা কাৰণ তেওঁৰ নিজৰ নামত মাটি নাই তেতিয়া তেওঁ মানে এই লীজৰ পদ্ধতিৰে ভাড়াটো তেওঁলোকে ল'ব পাৰিব, সেইটো অসুবিধা নাই। খালি ওখ ৰদ ঘাই পানী জমা নোহোৱা তেনেকুৱা ধৰণৰ মাটি লাগে, আৰু দেখা যায় আপুনি প্ৰায় মন কৰিব যে এইটো নহয় যে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে যে হ'ব লাগিব বুলি মানে নাই, কিন্তু সুচল হ'ব লাগে, সুচল হ'ব লাগে যাতে আমাৰ ধৰক যিসকল ক্ৰেতা তেওঁলোক যাব পাৰে, আৰু তেওঁ কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে তেওঁ ফেক্টৰীটোৰ ভিতৰত কৰিব পাৰে, যিটো নাৰ্চাৰী আচল প্ৰডাকশ্যন চেণ্টাৰটো ভিতৰতো হ'ব পাৰে, তাত মাটি সৰহকৈ লাগে, কিন্তু তেওঁ শ্ব'ৰুমটো যিটো ৰিটেইল বুলি কোৱা যায় এনেকৈ আমি দেখোঁ যে ৰাস্তাৰ কাষত থকা নেশ্যনেল হাইৱে হওক, ৰাষ্ট্ৰীয় ঘাইপথ হওক বা অন্য ধৰণৰ ৰাস্তাৰ কাষত যদি নাৰ্চাৰীখন থাকে এইটো শ্ব'ৰুমৰ নিচিনা হয় আৰু তাত যথেষ্ট ক্ৰেতাৰ সমাগম হোৱা দেখা যায়।
0: নিবলৈ
1: সুচল হয় মানে অহা যোৱা চকুত পৰে, গতিকে তেওঁ আৰু তেওঁ বহুল প্ৰচাৰৰ ব্যৱস্থা কৰাটো অতি জৰুৰী। আজিকালি প্ৰচাৰৰ বিভিন্ন মাধ্যম আছে, আহিলা আছে, তো গতিকে তেওঁ যাতে কি কি পায়, তেওঁ ৰাষ্ট্ৰীয়খন ক'ত আছে, কি কথা, কি বতৰা, এই গোটেইখিনি তেওঁ যাতে প্ৰচাৰৰ বিভিন্ন মাধ্যমৰ যোগেদি তেওঁ প্ৰচাৰ কৰাটো নিতান্ত আৱশ্যকীয়।
0: হয়, নাৰ্চাৰী স্থাপনৰ কাৰিকৰী যিবোৰ কৌশল আছে তথা আন উল্লেখযোগ্য যিবোৰ দিশ আছে সেই বিষয়ে ডক্টৰ ৰঞ্জন বৰা আপুনি অকণমান বহলাই কওকচোন।
2: প্ৰথম কাৰিকৰী দিশটো আমি ইতিমধ্যে আমাৰ শইকীয়া ডাঙৰীয়াই কৈছে, অৱস্থান আৰু অৱস্থিতিৰ কথা, সেইটোত মই আৰু ক'বলৈ নাযাওঁ। কিন্তু এটা কথা আমি চাব লাগিব, নাৰ্চাৰীখন স্থাপন কৰোঁতে যিটো মাটিৰ গঠনটো পাতল আৰু মজলীয়া হোৱাটো খুবেই প্ৰয়োজন, আৰু লগতে মাটিৰ যিটো আম্লিক গুণ বা অম্লতা সেইটোৰ মাত্ৰা 6-7 ভিতৰত থাকিব লাগে,
0: মানে আমি মাটিখিনি পৰীক্ষা
2: কৰি ল'ব লাগে। হয়, সেইটো এটা কাৰিকৰী দিশৰ এটা গুৰুত্বপূৰ্ণ কথা। তাৰপিছত কিছুমান নাৰ্চাৰী আমাৰ উপাদান প্ৰয়োজনীয় হয়, যেনেকে আমাৰ এটা নেট হাউচ লাগে, এগ্ৰ'ছেড নেট হাউচ সেইটো লাগে, বা প্লাষ্টিক গৃহ এটা লাগিব, লগতে আমাৰ বিজ্ঞানসন্মতভাৱে পুলিবাৰী এখন লাগিব বা বীজতলী এখন লাগিব, আৰু তাৰ লগতে আন কিছুমান উপাদান বা অংশ যেনে মাতৃগছৰ খণ্ড খুবেই দরকারি, বা আমার রুটস্টক ব্লক বলে যেটা কয় বা গুড়ি পুলির যে খণ্ড সেটাও আমাক লাগিব পৃথকভাবে, তেনকা ধরনের কিছুমান আমাক উপাদান লাগিব। এতিয়া সেই মাতৃগছর যে খণ্ড, সেই মাতৃগছর খণ্ডটো নার্সারি এখনের কারিকরি দিকত যথেষ্ট অরিহণা থাকে।
0: মাতৃগছর খণ্ড মানে আপনি
2: মাদার প্ল্যান্ট ব্লক, মানে উদাহরণ হিসাবে যদি আমি কোঁ আমি আমার একটা ভাল প্রজাতি ধরক লেংরা বা দশেরি বা মালদায় হোক, তার একটা আমার পৃথকভাবে একটা ব্লক লাগিব, সেই ব্লকটো আমাক এইকাৰণেই লাগিব পৰৱৰ্তী পৰ্যায়ত তাৰপৰা আমি যদি আমি পুলি উৎপাদন কৰোঁ বা পুলি প্ৰস্তুত কৰোঁ, সেই যিটো তাৰ বিশ্বাসযোগ্যতা বা যিটো তাৰ গুণাগুণ বা সততা সেইটো আমি পাব পাৰিম পৰৱৰ্তী পৰ্যায়ত। যদি আমি লেংৰাৰ আমৰ পুলি প্ৰজাতিৰ আমি যদি উৎপাদন কৰোঁ তেনেকুৱা হ'লে আমাক লেংৰা গছৰ মাতৃগছ কেইজোপামান লাগিব, গতিকে সেইটো হৈছে যদি লেংৰাৰ কাৰণে আমি কৰোঁ লেংৰা আমৰ এটা মাতৃগছৰ খণ্ড, কাজি নেমুৰ কাৰণে যদি কৰোঁ কাজি নেমুৰ তেনেকুৱা এটা মাতৃগছৰ খণ্ড লাগিব, যি যি আমি যদি ফলৰ ক্ষেত্ৰত মই কৈছো তেনেকে ফুলৰ ক্ষেত্ৰত জাৰবেৰা হলেও য়েলো কুইন ভেৰাইটি যিটো অমিতাৰ ক্ষেত্ৰত যিটোকে বীজৰ পৰা কৰা হয়, মই এই পদ্ধতি কেইটাৰ কথাটো দ্বিতীয় পৰ্যায়ত মই কম যে এই যিটো বংশ বিস্তাৰৰ যিটো পদ্ধতি, এটা আমি বীজৰ পৰা কৰোঁ আৰু এটা আমি অংগজ পদ্ধতি, মানে গছৰ পৰা আমি এটা অংশ কাটি আনি তাৰ পৰা আমি বংশ বিস্তাৰ কৰোঁ। এতিয়া অমিতা, নাৰিকল, তামোল এইকেইটাৰ বংশ বিস্তাৰ আকৌ আমি পোনে পোনে বীজৰ পৰাই কৰা হয়, গতিকে তাত মাতৃগছৰ খণ্ডৰ কথাটোৰ প্ৰয়োজনীয়তা ইমান নাহে। কিন্তু আম, লিচু বা মধুৰিআম বা সুমথিৰা টেঙা বা কাজি নেমু এইটোৰ ক্ষেত্ৰত যিহেতুকে আমি অংগজ পদ্ধতিৰে আমি বংশ বৃদ্ধি কৰোঁ, সেইকাৰণে তাত মাতৃগছৰ প্ৰয়োজনীয়তাটো বিশেষভাৱে থাকিব।
1: তাৰমানে মাতৃগছৰ যিটো ব্লক কৰা হ'ব সেইটো মানে খুব অধিক উৎপাদনশীল, অধিক গুণৱান, তেনেকুৱা ধৰণৰ ভেৰাইটি বা সঁচৰ পৰা সেইটো মাতৃগছ মানে খণ্ডটো
0: আমি মানে ভালদৰে চাই ল'ব লাগিব,
1: ভালদৰে চাই ল'ব লাগিব যাতে সঁচেই হয় যেনেকে মাক চাই জীয়েক বুলি কয়, ঠিক তেনেকে মানে মাতৃ গছৰ পৰা যিটো আমি তাৰ পৰা আমি অংশ লম, পিছৰ পুলিবোৰ মানে মাতৃ নিচিনা হ'ব। সেই গতিকে মাতৃৰ যিটো অধিক গুণগত আৰু অধিক উৎপাদনশীল যিটো শক্তি, সেইটোৰ পৰা যাতে পিছৰ প্ৰজনী বা পিছৰ যিবিলাক বংশলৈ আহে।

0: সন্ততি,
1: সেইকাৰণে মানে সন্তান সন্ততিবিলাকৰ কাৰণে, সেইকাৰণে আমাৰ
2: মাতৃগোচৰ আমাক খণ্ডটো লাগিব, সেইটো এটা কাৰিকৰী দিশৰ এটা গুৰুত্বপূৰ্ণ কথা। এতিয়া তাৰপিছত আমি এই পদ্ধতি কেইটাৰ কথা ক'লো, আমি পোনপটীয়াকৈ বীজৰ পৰা আমি কৰিব পাৰোঁ, আমি আমৰ পুলিও আমি বীজৰ পৰা পোনপটীয়াকৈ কৰিব পাৰোঁ, কিন্তু ইয়াত অসুবিধাটো হৈছে কি, এই যিটো চৰিত্ৰ মাতৃগোচৰ, সেই চৰিত্ৰটো অক্ষুণ্ণ নাথাকে বীজৰ পৰা কৰিলে। কিন্তু আমি যদি অংগজ পদ্ধতিৰে কৰোঁ তেতিয়াহ'লে লেংৰা আমৰ পৰা আমি যিটো আমি পুলি তৈয়াৰ কৰিম সেইটো একেবাৰে লেংৰাই হ'বগৈ। এতিয়া বীজৰ পৰা কৰিলে আমাৰ কি কি অসুবিধা হ'ব পাৰে, সাধাৰণতে বীজৰ পৰা যেতিয়া আমি কৰিবলৈ যাওঁ তেতিয়া আমাৰ এই যিটো মই যে ক'লো মাতৃগোচৰ যিখিনি গুণাগুণ সেইখিনি তাত দেখিবলৈ পোৱা
1: নাযায়,
2: ক্ৰছ হৈ যায়।
1: বীজ মানে হ'ল এটা ক্ৰছ প্ৰডাক্ট কাৰণে মাতৃগোচৰ গুণাগুণ নাহে।
2: তাৰপিছত দ্বিতীয়তে আনটো অসুবিধা হৈছে যে বীজৰ পৰা যদি আমি পুলিটো কৰোঁ কালক্ৰমত যেতিয়া সি গছ এজোপা হ'ব সি তাৰ শাৰীৰিক অৱয়বটো বহুত ডাঙৰ হয়গৈ, ফলত কিছুমান আনুষাংগিক কৃষিকৰ্ম কৰাত আমাৰ যথেষ্ট অসুবিধা হয়। তৃতীয়তে আকৌ হৈ গ'ল যেতিয়া গছজোপাৰ আমাৰ ফুল ফুলে বা ফলন হয় সেই সময়টো বীজৰ পৰা কৰিলে যথেষ্ট ডাঙৰ হয়,
1: দীঘলীয়া
2: হয়, 5-7 বছৰ সময় লাগে। কিন্তু তাৰ পৰিৱৰ্তে যদি আমি আংগিক পদ্ধতিৰে কৰোঁ তেতিয়াহ'লে হ'ব কি, আমাৰ 2-3 বছৰতে আমি ফলো পাম, ফুলো ফুলিব, আৰু দ্বিতীয়তে গছজোপা আমাৰ চাপৰ আৰু জোপোৱা হয়, ফলত যিবিলাক আনুষাংগিক কৃষি কৰ্ম কৰাত আমাৰ যথেষ্ট সহায় হয়।
1: আৰু প্ৰতি একক ভূমিত আমি হাই ডেনচিটি বুলি কোৱা হয়,
2: অধিক সংখ্যক
1: আমি পুলি
2: লগাব পাৰোঁ, সেইটো এটা ডাঙৰ
1: প্ৰতিপালনৰ সুবিধা।
2: কিন্তু ইয়াতে কাৰিকৰী দিশৰ আন এটা কথা এটা আছে, মাতৃগোচৰ নিচিনাকৈ মাডাৰ প্লেন ব্লকৰ নিচিনাকৈ ৰুষ্টক ব্লকৰো আমাৰ এটা প্ৰয়োজনীয়তা থাকে। কেলে প্ৰয়োজনীয়তা আছে, এইবোৰ যিবোৰ আংগিক পদ্ধতি যেনেকৈ আমি কলম কৰা বুলি কওঁ বা ডাল ধৰা অৰ্থাৎ লেয়াৰিং বা যোৰা কলম অৰ্থাৎ গ্ৰাফটিং বা বাডিং বা মুকুলন, এই শেষৰ যি দুটা পদ্ধতি বাডিং আৰু গ্ৰাফটিং কৰিবলৈ যাওঁতে আমাক দুটা অংশ লাগে গছৰ, এটা হৈছে ওপৰৰ অংশ, এটা হৈছে তলৰ অংশ। ওপৰৰ অংশটোক আমি ছায়ন বুলি কওঁ, যিটো গছৰ কোমল ঠানি, আৰু তলৰ অংশটো হৈছে আমাৰ ৰুষ্টক বা গুৰি পুলি বুলি কওঁ। এতিয়া এই যিটো ৰুষ্টকৰ কথা প্ৰয়োজনীয়তা আহে, সেইকাৰণে ৰুষ্টক ব্লক এটাও আমাক পৃথকভাৱে নাৰ্চাৰীখনত মানে প্ৰতিষ্ঠা কৰিব লাগে, প্ৰয়োজন। তাৰ পৰা আমি কি পাম, তাৰ পৰা আমি ৰুষ্টকবিলাক পাম,
1: আৰু গুটি তাৰ ফলৰ পৰা, পুৰত ফলৰ পৰা গুটি উলিয়াই তাৰ পুলি তৈয়াৰ কৰিব লাগিব, আৰু মাতৃগছৰ পৰা তাৰ মানে ডাল কাটি আনি তাৰ ওপৰত যোৰা কলম কৰি দিব লাগিব। সেইটো কাৰণে মানে আমাৰ এই
2: দুটা অংশ আমাৰ প্ৰয়োজন হয়, আৰু সেই তলৰ অংশটোৰ কাৰণে আমাক ৰুষ্টক ব্লকৰ মানে
3: প্ৰয়োজন হয়। টাবতো আজিকালি আমৰ গছ লগোৱা দেখা যায়, অকণমান ডাঙৰ মানে তাত ঠিক ফলৰ যিটো আকাৰ সেই একেই থাকে নে সৰু হৈ যায়? আম এডাল ধৰি লওক, আপুনি যিটো ক'লে লেঙৰা আম এডাল, আমি যদি টাব এটাত কৰোঁ, আপুনি যিটো কৈছিলে আংগিক পদ্ধতিৰে কৰা,
1: গুণাগুণ একেই থাকিব, কিন্তু ধৰক আমাৰ যি মাটিত যিখিনি সা সুবিধা পায় গছ এজোপাই, সিপাই মাটিৰ পৰা যিমানখিনি পৌষ্টিক মূল্য, পানী বা আনুষংগিক বস্তু যিখিনি ল'ব পাৰে, কিন্তু টাব এটা তাৰ পৰিসৰটো কম হৈ থাকে। গতিকে টাবৰ ক্ষেত্ৰত মানে আমি খুব ডাঙৰকৈ বাগিচা কৰিব নোৱাৰোঁ, টাবত মানে তাৰ গুণাগুণ একেই থাকিব, আকাৰ আকৃতি একেই থাকিব, কিন্তু এজোপা গছ মাটিত থাকিলে যিমানখিনি দিব, উৎপাদন দিব, টাবত সেইখিনি দিব নোৱাৰে। আৰু টাবত বিশেষকৈ মানে আপোনাৰ সৌন্দৰ্যৰ বৰ্ধনৰ কাৰণেহে টাবত গোটেই কৰা হয়, যদি সা সুবিধা থাকে তেতিয়াহ'লে মাটিতে কৰাটো উচিত।
2: ইয়াত এটা মানে কাৰিকৰী এটা অসুবিধা হয় কি, আমি সদায় ওপৰৰ অংশখিনিহে চাওঁ গছৰ, কিন্তু গছৰ মাটিৰ তলৰ অংশ যিখিনি ৰুট কেনপি, শিপাৰ যিটো অঞ্চল, শিপা অঞ্চলখিনি তাত মানে লিমিটেড বা ৰেষ্ট্ৰিক্টেড হৈ থাকে, সীমাবদ্ধ হৈ থাকে। কিন্তু মাটিত যেতিয়া দিওঁ শিপা সমানে মানে বাঢ়াৰ এটা সুবিধা থাকে, সেই ক্ষেত্ৰত তাৰমানে তাৰ যিটো ফলৰ উৎপাদনৰ বা সংখ্যা, ফলৰ সংখ্যা সেইখিনি
1: কমিব,
2: মানে
3: আমি যদি তাত নিয়মিতভাৱে পানী আৰু সাৰ যোগান ধৰোঁ, আৰু যদি মাটিখিনি আমি প্ৰতি বছৰে সলাই থাকোঁ তেতিয়া হ'ব পাৰে নেকি?
1: তেতিয়াও নহ'ব, তেতিয়াও এইকাৰণে নহ'ব, আপুনি এজোপা গছৰ যিটো আকৃতি আকাৰ আকৃতি লৈগে টাবৰ আপোনাৰ যিটো
3: আকাৰ,
1: গছজোপাৰ যিটো প্ৰয়োজনীয় চাহিদা, পৌষ্টিক মূল্য, পানী বা অন্য জৈৱিক যিবিলাক ইন্ধন লাগে, কিন্তু টাব এটা ইমানখিনি দিব নোৱাৰিব। গতিকে সেইকাৰণে প্ৰায় চাব মানে ফল মূলৰ বাগিচা কিন্তু টাবত ন কিন্তু বহুত বেছি তেওঁ উৎপাদন নাপাব, কিন্তু মনৰ এটা মানে সন্তুষ্টি সেইখিনি তেওঁ,
3: কিন্তু ছাদখন হয়তো কিবা এটা বিশেষ ব্যৱস্থাৰে কৰিব লাগিব, নহ'লেতো সিপাইয়ে চাগে বেয়া কৰি পেলাব।
1: আছে, তেনেকুৱা আছে ব্যৱস্থা, যথেষ্ট আছে বেলেগ।
3: হয়, উদ্যান শস্যৰ নাৰ্চাৰী যিবোৰ পঞ্জীকৰণ আৰু প্ৰমাণিক আছে, আমি যিবোৰ আমি শুনা যায় সেইবোৰ সাধাৰণতে আমি কি বুজো আৰু ইয়াৰ মানে প্ৰয়োজনীয়তা কি ডক্টৰ শৰত শইকীয়া?
1: তাৰমানে আমি এটা কথা আমি সকলোৱে মন কৰি থাকোঁ, যিকোনো বিষয় বা সামগ্ৰীৰ গুণগত মানদণ্ডটো নিশ্চিত কৰিবলৈ যেনেকে প্ৰমাণ পত্ৰ দিয়া ব্যৱস্থা থাকে। কোনোবাই যদি বোলে মেট্ৰিক পাছ কৰিছো বুলি কৈছে, তেওঁক মেট্ৰিকৰ চাৰ্টিফিকেট লাগিব।
3: হয়,

0: আপুনি তেওঁক পাৰ্চনেলি চিনি পায়, গতিকে আপুনি তেওঁক মানি ল'ব, কিন্তু ইণ্টাৰভিউ এটালৈ গ'লেতো তেওঁক নেমানিব, তেওঁতো প্ৰমাণ পত্ৰ দেখাব লাগিব। আজি এতিয়া ডক্টৰ অঞ্জন বৰাই যিমানখিনি কথা ক'লে, এই গোটেইখিনি বস্তুৰ তাৰমানে হৈছে কি, যেতিয়া পুলি এটা আপুনি কিনিব, বৰ আশাৰে আপুনি কৈছে হা, পুলিটো যে সঠিক মাডাৰ প্লেণ্টৰ পৰা বা সঠিক মাতৃগছৰ পৰা ফংগজ পদ্ধতিৰে আনি তাক গ্ৰাফটিং কৰি পুলি এটা বনাইছে যিটোৰ দাম আপোনাক 100 টকা বুলি কৈছে, আপুনি মনৰ শান্তিত আৰু একেবাৰে নিশ্চিতভাৱে আপোনাৰ পইচা খৰচ কৰিবলৈ আপোনাক কোনো দ্বিধাবোধ নোহোৱাকে কিনিবলৈ হ'লে আপুনি তেওঁ প্ৰমাণ পত্ৰ মানে আপুনি চিয়'ৰ হ'ব লাগিব, যাতে তেওঁতো ক'ব ফটোত বা দেখুৱাব যে এনেকুৱাকেই আপোনাৰ তাত হ'বগৈ। কিন্তু এতিয়া আপুনিতো কথাটো নিশ্চিত নহয়, কিন্তু সেই নাৰ্চাৰীখনৰ যদি প্ৰমাণ পত্ৰ থাকে হা, তেওঁ পঞ্জীকৃত নাৰ্চাৰী হয় আৰু প্ৰমাণ পত্ৰ থাকে, তেতিয়া আপুনিও একেবাৰে নিশ্চিত নহয় জানো। গতিকে এইটো কথাটো এনেকুৱাকে আহিছে এতিয়া যে নাৰ্চাৰীবিলাকে মানে কৰিলে নহয়, আজি আমৰ পুলিটো যেনেকে ডক্টৰ বৰাই ক'লে পুলিৰ পৰা কৰিলে নহয়, সি গ্ৰাফটিঙৰ পৰা কৰিলে, মানে প্ৰত্যেক শস্যৰ কাৰণে কি পদ্ধতিৰে কৰিব লাগিব সেইটো একদম অনুমোদন জনোৱা আছে। অমিতা সদায় পুলিৰ পৰা, নাৰিকল পুলিৰ পৰা, তামোল পুলিৰ পৰা, আম মধুৰি লিচু এইবিলাক হ'ল আংগিক পদ্ধতিৰে। গতিকে এখন নাৰ্চাৰী যেতিয়া গোটেই বছৰ আগুৱাই নিব, তেওঁ সেই প্ৰমাণ পত্ৰ সংগ্ৰহ কৰাটো অতি আৱশ্যকীয়, যাতে তেওঁৰ প্ৰত্যেকটো পুলিয়ে যাতে গুণগত মানদণ্ডৰ বুলি আমি গ্ৰাহকে নিশ্চিত হ'ব পাৰে, তো সেইটো এটা জৰুৰী বস্তু। আৰু দ্বিতীয়তে এইটো যে তেওঁ সেই চাৰ্টিফিকেশ্যন তেওঁ কোনে দিব, যেনেকৈ মেট্ৰিক পৰীক্ষা আমাৰ সেৱাই লৈছে, ঠিক তেনেকৈ মানে সেই নাৰ্চাৰী সেই একৰেডিশ্যন বা যিটো প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থাটো এজেঞ্চি কিছুমান আছে, যেনে নাগালেণ্ডত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ এখন এজেঞ্চি আছে, তেওঁলোকে প্ৰমাণ পত্ৰ দিব পাৰে, সেইটো এটা বৰ সুবিধাজনক বস্তু। আৰু তাৰ কাৰণে তেওঁ কেনেকৈ পৰপত্ৰ ভৰ্তি কৰিব লাগিব, তেওঁ কেনেকৈ সাজু হ'বলৈ, সেইটো আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা তেওঁলোকক মানে হাতত ধৰি আমি শিকাই দিওঁ। তেনেকুৱা ধৰণৰ আমাৰ বহুত নাৰ্চাৰী আছে যাক আমি শিকাই দিছোঁ আৰু গৈ থৈ প্ৰমাণ পত্ৰ পাইছে। সেইটো হ'লে কি হয়, পিছলৈ তেওঁৰ মানে ব্যৱহাৰিকভাৱে তেওঁৰ সেই প্ৰমাণ পত্ৰ থাকিলে তেওঁৰ পৰা যিকোনো ক্ষেত্ৰতে পুলি কিনিবলৈ সকলোৱে নিশ্চিতভাৱে আগবাঢ়িব পাৰে। আৰু এই যিটো পঞ্জীকৰণ বুলি কৈছে, যিকোনো উন্নয়নমূলক সংস্থাৰ ওচৰতে তেওঁলোকে পঞ্জীয়ন কৰিব পাৰে, এতিয়া আমাৰ ওচৰতো অসম কৃষি বিশ্ববিদ্যালয়টো আহি তেওঁলোকে পঞ্জীয়ন কৰি ল'ব পাৰে। প্ৰথমতে পঞ্জীয়নটো কৰি ল'লে তাৰপিছত তেওঁ চাৰ্টিফিকেশ্যন কৰাত আমি সহায় কৰি দিব পাৰোঁ।
1: হয়, নাৰ্চাৰী যিখিনি ব্যৱসায়িক সফলতা আছে তাৰ কাৰণে কোনবোৰ বিশেষ দিশত মনোনিৱেশ কৰাটো একান্ত প্ৰয়োজন ডক্টৰ অঞ্জন বৰা?
2: হয় হয়, নাৰ্চাৰী এখনৰ ব্যৱসায়িক সফলতা আচলতে নাৰ্চাৰীখনত উপলব্ধ যিবোৰ সামগ্ৰী বা উৎপাদিত পুলি, গছ পুলিয়ে হওক বা আমি ৰোপণ সামগ্ৰী বুলিয়ে কওঁ, সেইবিলাকৰ গুণগত মানদণ্ডৰ ওপৰত প্ৰধানকৈ নিৰ্ভৰ কৰে, মানে কোৱালিটি। এতিয়া সেই গুণগত মানদণ্ডৰ পুলি উৎপাদন কৰিবলৈ হ'লে আমি তাৰ যিটো উৎস, তাৰমানে অৰ্থাৎ মাতৃগছ, ইতিমধ্যে কৈছোঁ সেই মাতৃগছৰ যিটো সুনিৰ্দিষ্ট গুণ বা সততাৰ ওপৰত মানে বিশেষভাৱে নিৰ্ভৰ, আৰু এই ক্ষেত্ৰত মাতৃগছে এক বিশেষ ভূমিকাও বহন কৰে। তাৰমানে কথাটো এনেকুৱা, যদি আমি আকৌ লিচুৰ কথাকে ক'লোঁ, লিচুৰ যদি এটা উন্নত জাত বেদনা বা বোম্বাই, এইটো যদি আমি স্বীকৃতিপ্ৰাপ্ত বা অনুমোদিত বা প্ৰমাণিত যদি উৎসৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ,
0: তেতিয়াহ'লে
2: তেনেকুৱা যদি আমি উৎসৰ পৰা আমি সংগ্ৰহ কৰোঁ, তেতিয়াহ'লে আমি নিশ্চিত থাকিম যে এইজোপা সেইজোপাৰে সন্ততি বা প্ৰজেনী। গতিকে তেনেকুৱা মাতৃগছৰ অনুমোদিত উৎসৰ পৰা আনিহে আমি নাৰ্চাৰীখনত প্ৰতিষ্ঠা কৰিব লাগে,
0: ক্ৰেতাৰ যাতে মনত সন্দেহ নাথাকে যে মই দিছোঁ, মই ভাল পুলি এটা পাইছোঁ,
2: ভাল পুলি পাইছোঁ।
0: সেইটোৰ ওপৰত প্ৰথম
2: সফলতাটো নাৰ্চাৰীখনৰ নিৰ্ভৰ কৰিব যে গুণগত মানদণ্ডৰ পুলি, তাৰমানে বা ৰোপণ সামগ্ৰী হওক, সেইটোৱে। তাৰপিছত দ্বিতীয়তে এই ক্ষেত্ৰত আমি যিবোৰ আমাৰ মানে পদ্ধতি, সেই পদ্ধতিবিলাক আমি সঠিকভাৱে আমি প্ৰয়োগ কৰিব লাগে। ধৰক কথাটো কৈছোঁ এনেকুৱা, যিটো পদ্ধতি আমি আমৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ, উদাহৰণ হিচাপে গ্ৰাফটিং বা জোৰা কলম, সেই পদ্ধতিটো আমৰ ক্ষেত্ৰতহে আমি ব্যৱহাৰ কৰিম। তেনেকৈ আমি কাজি নেমুৰ ক্ষেত্ৰত আমি কলম কৰোঁ বা পত্ৰমুকুল কলম, আজিকালি সেইটো এটা নতুন পদ্ধতি আহিছে, লিপবাৰ্ড কাটিং বুলি কয়, সেই সঠিক পদ্ধতিটো আমি প্ৰয়োগ কৰিব লাগে। লিচুৰ ক্ষেত্ৰত আমি জোৰা কলম বা গ্ৰাফটিং নকৰোঁ, আমি লেয়াৰিং কৰোঁ। এই সঠিক পদ্ধতিখিনি আমি অৱলম্বন কৰিলে আমি সফলতা আমি লাভ কৰিব পাৰোঁ,
0: আৰু গ্ৰাহকে নিৰ্দিষ্ট
2: মানদণ্ডৰ পুলিখিনি পাবলৈ সক্ষম হ'ব পাৰে। সেইটো এটা সঠিক পদ্ধতিৰ কথাটো ক'লোঁ। তাৰপিছত ইতিমধ্যে মই কৈছোঁৱেই যেনেকৈ মাডাৰ ব্লকৰ যিটো প্ৰয়োজনীয়তা বা মাডাৰ প্লেণ্ট বা মাতৃগছৰ প্ৰয়োজনীয়তা, তেনেকৈ ৰুষ্টক ব্লক বা গুৰি পুলিৰো প্ৰয়োজনীয়তা আছে। গতিকে যেতিয়া আমি গ্ৰাফটিং আৰু বাডিঙৰ কথাটো ক'ম, তেতিয়া আমাক ৰুষ্টক লাগিবই, গতিকে ৰুষ্টকৰ কাৰণেও আমি তেনেধৰণে এটা আমাৰ ব্লক থাকিব লাগিব।
0: ক্ৰেতাৰো মানে সেইটো মনতে একদম পূৰা তেওঁ নিশ্চিত হ'ব লাগিব যে সঠিক মাতৃগছৰ চায়ন বা ওপৰ অংশ আনি সঠিক জোৰা
2: কৰি
0: প্ৰশ্ন কৰিব আৰু নাৰ্চাৰীৰ মানুহজনে কিন্তু ক'ব পাৰিব লাগিব।
2: সেইটো এটা মানে বৰ দৰকাৰী কথা ব্যৱসায়িক সফলতাৰ ক্ষেত্ৰত। তাৰপিছত আন এটা কথা আমাৰ আহে যে এই কামবোৰ কৰিবলৈ আংগিক পদ্ধতিৰ কথা ক'লো, বিশেষকৈ বীজৰ পৰা কৰোঁতেতো পোনপটীয়াকৈ বীজ সিঁচি ধৰক এখন বিজ্ঞানসন্মতভাৱে পুলিবাৰী তৈয়াৰ কৰিলোঁ বা পলিবেগতো আজি

0: পাৰে। গতিকে ধৰক সেইটো ক্ষেত্ৰত ডাঙৰ সহায় এটা হয়। আৰু এটা হয় দেখা যায় যে ফুলৰ তেওঁলোকে বুকেও বনাব পাৰে,
1: যিটো
0: আমাৰ কাৰ্পেট গ্ৰাছ বুলি কোৱা হয়, যিটো মানে বাঁহপতীয়া ঘাঁহ, তাৰপৰা কোৰিয়ান ঘাঁহ, লয় দিয়া ঘাঁহ, এনেকুৱা বেলেগ বেলেগ ধৰণৰ ঘাঁহ থাকে, সেই তাৰ পৰা সেই লনখন বনাই দিব পাৰে তেনেকুৱা ধৰণৰ।
2: অসমৰ সফল নাৰ্চাৰী উদ্যোগসমূহৰ আভাস দিয়কচোন ডক্টৰ অঞ্জন।
1: সফল নাৰ্চাৰীৰ যদি আমি উদাহৰণ আমি চাবলৈ যাওঁ, আমি বেছি দূৰলৈ যাবই নালাগে আচলতে। আমি যেতিয়া খেত্ৰী অঞ্চলৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোঁ, তেতিয়া আমি ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষে বহু নাৰ্চাৰী সৰু ডাঙৰ সফলভাৱে থিয় হৈ থকা আমি দেখিবলৈ পাওঁ। কিন্তু এই নাৰ্চাৰীবোৰৰ লগত জড়িত যিসকল ব্যক্তি বা আঁৰৰ ব্যক্তি, তেওঁলোকে কিন্তু বৰ্তমানৰ যিটো অৱস্থা পাইছে সেইটো এদিনতে পোৱা নহয়। সেইটো তেওঁলোকে একেবাৰে চালুকীয়া অৱস্থাৰ পৰা আৰম্ভ কৰি আহি আজি বৰ্তমানৰ অৱস্থাটো পাইছে। আৰু তেওঁলোকে এই নাৰ্চাৰী উদ্যোগৰ জৰিয়তে নিজৰ জীৱন আৰু জীৱিকাৰ পথ প্ৰশস্ত কৰাৰ লগতে আন দহুজনক সংস্থাপন দি তেওঁলোকৰ পৰিয়ালৰো ভৰণ পোষণৰ ক্ষেত্ৰত দায়িত্ব এটা বহন কৰা দেখিবলৈ পোৱা যায়। আমি গম পোৱা মতে তেওঁলোকৰ নাৰ্চাৰীত উৎপাদিত যিবোৰ পুলি, গছপুলি হওক বা ৰোপণ সামগ্ৰীয়ে হওক, অসমৰ লগতে বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ প্ৰসাৰিত হৈছে বা তেওঁলোকে যোগান ধৰিবলৈ সক্ষম হৈছে। আৰু তেওঁলোকৰ এই যে যি যাত্ৰা, এই যাত্ৰাটো নাৰ্চাৰী এখনক তেওঁলোকে সফলভাৱে এটা উদ্যোগ হিচাপে লৈ স্বাৱলম্বনৰ যিটো বাট মুকলি কৰি দিলে, সেইটো এটা মানে আমাৰ বহুতৰ কাৰণে এক উৎকৃষ্ট মানে এটা উদাহৰণ। আৰু তেওঁলোকৰ যিটো সাফল্যৰ কাহিনী বা সফলতাৰ যিটো কাহিনী, এই কাহিনীটো মই ভাবোঁ যিসকল নিবনুৱা যুৱক যুৱতী আছে বা যিসকল উদ্যোগী যুৱক যুৱতী বা শিক্ষিত যুৱক যুৱতী আছে, তেওঁলোকৰ কাৰণে এক সাংঘাতিক এটা অনুপ্ৰেৰণাৰ উৎস বুলি মই ভাবোঁ। সেই
0: আৰু আমি আৰু কথা গম পাইছো, এই ইয়াত তেওঁলোকৰ যিটো চাহিদা, তেওঁলোকৰ নিজৰ যিখিনি মাটি, এবিঘা, দুবিঘা, তিনি বিঘাতে সেই গোটেই বস্তু নহয়খিনিত মানে ই কৰিব পৰা নাই, তাৰ চাহিদা পূৰাবৰ কাৰণে পৰ্যাপ্ত উৎপাদন কৰিব পৰা নাই। সেইকাৰণে তেওঁলোকে কৈছে দাঁতি কখৰা গাঁওবিলাকত, গাঁওবিলাকতো ধৰক আজি
2: আপোনাৰ
0: 2 লাখ
1: আপোনাৰ
0: তাতে তেওঁলোকৰ ইমানখিনি সা সুবিধা নাই। গতিকে ওচৰৰ গাঁওকেইখনত কৈছে তেওঁ মাতৃ বৃক্ষ চিলেক্ট কৰি দিয়া হৈছে, তাৰ পৰাই তেওঁলোকে যাতে পুলিখিনি তৈয়াৰ কৰি দিয়ে, এইটো তেওঁলোকে বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। আৰু একেটা সময়তে সেই গাঁওবাসী যি পুলিটো প্ৰস্তুত কৰিছে তেওঁৰো লাভ হৈছে, তেওঁলোকৰ স্বনিয়োজনৰ বাট মুকলি হৈছে, আত্মসংস্থান হৈছে, আৰু এখেতৰ সেইটো সুবিধা হৈছে। গতিকে এটা ধৰক সামাজিকভাৱে এটা বিপ্লৱৰ সূচনা কৰাৰ ক্ষেত্ৰত এই নাৰ্চাৰীবিলাকে কিন্তু নিজৰ স্বনিয়োজনৰ উপৰিও আন দহজনক ডক্টৰ বৰাই কোৱাৰ নিচিনাকে আমাৰ আত্মসংস্থানৰ পথ মুকলি কৰিছে।
2: হয়, আমি ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ বিষয়ে আপোনালোক দুয়োগৰাকীৰ পৰা ভালেমান কথা আমি জানিলোঁ। যিসকল ইচ্ছুক আমাৰ কৃষক আছে বা উদ্যোগী আছে, তেখেতসকলে পুলিবাৰী স্থাপনৰ বাবে নিশ্চয় আগবাঢ়ি আহিবলৈ সাহস পাব আপোনালোকৰ এইখিনি কথাৰ পৰা, আৰু আপোনালোকৰ লগত নিশ্চয় যোগাযোগ কৰিলে তেওঁলোকে প্ৰয়োজনীয় যিখিনি প্ৰশিক্ষণ আছে সেইখিনিও ল'ব পাৰিব। আৰু আপোনালোকে নিশ্চয় এইখিনিও জনাই দিব যে তেওঁলোকে কেনেকুৱা ধৰণৰ চাৰ্টিফিকেট লাগে, তেওঁলোকক ক'ৰ পৰা ল'ব, সেইখিনি গোটেইখিনি বুজাই দিব। গতিকে আপোনালোকো যিসকল শ্ৰোতা আগ্ৰহী, তেওঁলোক নিশ্চয় উপকৃত হ'ব আমাৰ এই আলোচনাৰ পৰা। আমাৰ সময়ো হৈ আহিল, আপোনালোক দুয়োজনকে পুনৰবাৰ ধন্যবাদ জনাই আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছো। ধন্যবাদ,
0: ধন্যবাদ,
1: ধন্যবাদ।
2: ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ যোগে স্বনিয়োজন আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ শৰৎ শইকীয়া আৰু ডক্টৰ অঞ্জন বৰাই, আধৰিলে কৃতাঞ্জলি বৰ্মনে। কৃষি জগত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপল বৰাই।
3: ৱৰ্ক ফ্ৰম হোম, অধিক বেতন, মাত্ৰ এটা ক্লিকতে, আৰে ৱাহ! অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
4: জানি ৰক, সতৰ্ক হৈ ৰক।
5: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক দেৱী প্ৰিয়া বেনাৰ্জীৰ কণ্ঠৰ এটি ৰবীন্দ্ৰ সংগীত।

0: দেৱীপ্ৰিয়া বেনাৰ্জীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: ঘৰৰ খৰচৰ পইচা দিয়কচোন হেৰি,
2: এয়া ৰেচনৰ 15,000 টকা, পাচলিৰ 2,000 টকা
1: আৰু লাইট বিলৰ
2: এতিয়া 0 টকা কেনেকৈ দিওঁ বাৰু?
1: পাহৰিয়েই গৈছিলোঁ, এতিয়া ছ'লাৰ পেনেল লগালে ন, গতিকে যি 4,000 টকা বাছিল সেইখিনিৰে শ্বপিং কৰা যাওক।
2: পাক্কা PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা, যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ.gov.in।
3: এয়া আকাশবাণী গুৱাহাটী, সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই ঘাই বাতৰিসমূহ হ'ল। ৰাজ্যৰ সাম্প্ৰতিক বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন, উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত। ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথিৰ পুনৰ যোগানৰ বাবে শিক্ষামন্ত্ৰীৰ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডক নিৰ্দেশ। বানৰ পাছত ৰাজ্যত কৃষিখণ্ডক পুনৰ শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে কৃষি আন্তঃগাঁথনি পুঁজি আঁচনিৰ অধীনত চৰকাৰৰ বিশেষ ব্যৱস্থা।

0: কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানের প্রধানমন্ত্রী নরেন্দ্র মোদীর ওসর পদত্যাগ পত্র দাখিল আর হারারে ভারত আর জিম্বাবুয়ের মাজত তিনিখনিয়া টি টুয়েন্টি ক্রিকেট শৃঙ্খলার দ্বিতীয় খেল। নমস্কার, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও বাৰখন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। বান ক্ষতিগ্ৰস্তসকলৰ বাবে স্থাপন কৰা 96টা আশ্ৰয় শিবিৰত 1,15,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বান পৰিস্থিতি আজি সামান্য উন্নত হোৱা বুলি সদৰি কৰিছে। তেওঁ বান ক্ষতিগ্ৰস্ত সকলো স্থানলৈ যাতে বান সাহায্য প্ৰেৰণ কৰিব পৰা যায় তাৰ বাবে সেনাবাহিনীৰ সহায় লোৱা বুলিও প্ৰকাশ কৰে। তদুপৰি বায়ুসেনাৰ জৰিয়তে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই থকাৰ বিষয়েও তেওঁ জানিবলৈ দিয়ে। আজি গুৱাহাটীৰ আজাৰাৰ কাঁহিকুচিৰ গোলাপ বৰবৰা এছ আই আৰ ডিত অনুষ্ঠিত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতি সন্দৰ্ভত এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা 62লৈ বৃদ্ধি পোৱা বুলিও জানিবলৈ দিয়ে।
1: বান পৰিস্থিতি অলপ উন্নত হৈছে আৰু এতিয়া বহুখিনি জাগাত আমি যাব পৰা হৈছোঁ। আজিও এয়াৰফৰ্চৰ পৰা এয়াৰলিফ্টিঙো চলি আছে। আমি আৰ্মিকো হাতত লৈছোঁ যাতে আমি যাব নোৱাৰা জাগালৈকে বান সাহাৰ্য যাব পাৰে। আৰু মেডিকেল কেম্প, হেল্থ কেম্প, সাহাৰ্য অভিযান এইবিলাকে যোৱা কালিৰে পৰা এটা গতি পাইছে আৰু আজিও ভাল কৰি চলিছে। মই ভাবোঁ যে আজিৰ দিনটো ভাল কৰি পাৰ হৈ গ'লে অহাকালিৰ পৰা আমি আৰু সুবিধা কৰিব পাৰিম। এতিয়ালৈকে মৃতকৰ সংখ্যা 62লৈকে বৃদ্ধি হৈছে।
0: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় প্ৰতিনিধি দলৰ সৈতে শিৱসাগৰলৈ যোৱা নেতা দুজনে শিৱসাগৰৰ নাজিৰাকে ধৰি 16খন জিলাৰ ক্ষয় ক্ষতিৰ বুজ ল'ব। দলটোৱে বানত ক্ষতিগ্ৰস্ত কৃষি, ঘৰ দুৱাৰ, শৈক্ষিক প্ৰতিষ্ঠান আৰু আন্তঃগাঁথনিৰ ক্ষয় ক্ষতিৰ মূল্যায়ন কৰি কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিব বুলিও নেতাদ্বয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে বান পীড়িতসকলৰ পুনৰ্বাসনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়াভাৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয়। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীসোণোৱালে আজি ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামৰ পৰা ক্ষতিগ্ৰস্ত লোকলৈ সাহায্য সামগ্ৰী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি জনসাধাৰণকো সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
2: বেদনাদায়ক আৰু গোটেই পৰিস্থিতি অত্যন্ত গম্ভীৰ, কাৰণ লক্ষ লক্ষ লোকে এই বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বহুকেইগৰাকী অকালতে মৃত্যুৰ সাৱটি ল'ব লগা হৈছে। বহুকেইগৰাকী সন্ধানহীন হৈ আছে। খেতিয়কৰ মাটি ভেটি, গৰু ম'হ, হাঁহ কুকুৰা, গাহৰি আৰু মীন পালনৰ পৰা আৰম্ভ কৰি এগ্ৰ' ইকনমিটো বহুত ক্ষতিগ্ৰস্ত হৈছে। গতিকে এই পৰিস্থিতিত আমি সকলোৱে মানৱ ধৰ্ম পালন কৰিব লাগিব। মানৱীয় দৃষ্টিভংগীৰে এই বেদনাগ্ৰস্ত ক্ষতিগ্ৰস্ত ৰাইজক আমি আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব লাগিব আৰু অসম চৰকাৰেও নিষ্ঠাৰে আৰম্ভণিৰ পৰাই উদ্ধাৰ আৰু সাহায্য অভিযানত আত্মনিয়োগ কৰি আহিছে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত অসম চৰকাৰৰ মন্ত্ৰী, বিধায়ক, সাংসদ আৰু নগৰ আৰু পঞ্চায়ত পৰ্যায়ৰ জনপ্ৰতিনিধিও সাহায্য আৰু উদ্ধাৰ অভিযানত আত্মনিয়োগ কৰিছে।
0: শিৱসাগৰ জিলাত বান পৰিস্থিতি আজি কিছু উন্নত হৈছে। ভালেমান ঠাইত পানী কমিছে যদিও কেতবোৰ অঞ্চলত বান পৰিস্থিতি জটিল হৈ আছে। জলসম্পদ বিভাগৰ শেহতীয়া তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ, দিহিং, দিচাং আৰু দিখৌ নৈৰ জলস্তৰ কেতবোৰ অঞ্চলত বিপদসীমাৰ তললৈ নামিছে। যোৰহাট জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ উদ্যোগত আজি বান সাহায্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সন্থাৰ প্ৰতিনিধি দলে ক্ষতিগ্ৰস্ত অঞ্চললৈ গৈ সাহায্য সামগ্ৰী বিতৰণ কৰে। ইপিনে নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ 4খন স্পিলৱে গেট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 2,11,000 লিটাৰ পানী এৰি দিয়া হৈছে। ইয়াৰ ফলত গোলাঘাট আৰু বোকাখাট মহকুমাৰ কেইবাখনো নৈৰ জলস্তৰ বৃদ্ধি পাইছে। জিলাখনৰ মেৰাপানীৰ কাছমাৰী অঞ্চলৰ ধৰমপুৰ, ইটানগৰ, পদুমপথাৰৰ কিছু অঞ্চলৰ কৃষিভূমিত পানী সোমাইছে। বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে আজি গোলাঘাট জিলাৰ আয়ুক্তই এই অঞ্চলসমূহ পৰিদৰ্শন কৰে। পৰিস্থিতি পৰিদৰ্শন কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ গোলাঘাট জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ আছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বান পৰিস্থিতি আৰু কিছু আনুষংগিক চিন্তা এই বিষয়ত এটা আলোচনা

0: কৰা হ'ব। আলোচনাত ভাগ ল'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক, প্ৰাক্তন ভূগোলবিদ পৰিৱেশকৰ্মী ডক্টৰ অৱনী কুমাৰ ভাগৱতী, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া মন্দিৰা বুঢ়াগোহাঁই আৰু চাবুৱাৰ টাটা ৰেফাৰেল হাস্পতালৰ মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক শান্তনু বৰগোহাঁয়ে। অনুষ্ঠানটিৰ আগ ধৰিব পৰিস্মিতা দিহিঙীয়াই। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰুপমা বৰঠাকুৰৰ পৰা।
1: বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথিৰ পুনৰ যোগান ধৰাৰ বাবে শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডক নিৰ্দেশ দিছে। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন জিলাত বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ পাছত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক পুনৰ পাঠ্যপুথিৰ যোগান ধৰাৰ বাবে প্ৰস্তুতি চলাবলৈ নিগমক নিৰ্দেশ দিয়া হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় পাঠ্যপুথিৰ তালিকা অতি শীঘ্ৰেই দাখিল কৰিবলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। বিশেষকৈ ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যপুথিৰ পুনৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ অধ্যয়ন যাতে ব্যাহত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ গ্ৰীষ্মবন্ধ খোলাৰ লগে লগে পাঠ্যপুথিসমূহ প্ৰেৰণ কৰা হ'ব বুলিও ডাঃ পেগুৱে উল্লেখ কৰে। প্ৰতিকূল পৰিস্থিতিৰ মাজতো শৈক্ষিক প্ৰক্ৰিয়া অব্যাহত ৰখাটো অগ্ৰাধিকাৰৰ বিষয় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বানৰ পাছত ৰাজ্যত কৃষিখণ্ডক পুনৰ শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে কৃষি আন্তঃগাঁথনি পুঁজি আঁচনিৰ অধীনত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। কালি পৰ্যন্ত ৰাজ্যৰ 893গৰাকী কৃষক, কৃষক উৎপাদক সংস্থা আৰু কৃষি উদ্যোগীয়ে এই পুঁজিৰ অধীনত প্ৰায় 1,181,13,00,000 টকাৰ ঋণৰ সুবিধা দিয়া হৈছে। আজি গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত কৃষি আন্তঃগাঁথনি পুঁজি বিষয়ক এখন কৰ্মশালা আৰু সজাগতা কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। এই অনুষ্ঠানত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাও উপস্থিত থাকে। 2 কোটি টকালৈকে ঋণৰ ওপৰত 3% সুদ ৰেহাই, 90% পৰ্যন্ত বেংক ঋণ, ক্ৰেডিট গেৰাণ্টিৰ সুবিধাৰ লগতে গুদামঘৰ, শীতল ভঁৰাল, প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ, ড্ৰোন, সৌৰশক্তি চালিত কৃষি পাম্প আদি আধুনিক কৃষি আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত এই আঁচনিয়ে সহায় কৰিব। আজি কেইবাগৰাকী কৃষি উদ্যমীৰ হাতত ঋণৰ চেক প্ৰদান কৰা হয়। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে কৃষি আন্তঃগাঁথনি উন্নয়নেৰে সমৃদ্ধিশালী অসম গঢ়ি তোলা। কৃষি চপোৱাৰ পাছত প্ৰয়োজন হোৱা কৃষি আন্তঃগাঁথনি নিৰ্মাণ, মূল্য সংযোজনক উৎসাহ প্ৰদান, কৃষি সামগ্ৰীৰ পৰিবহণ তথা যোগান ব্যৱস্থা সবলীকৰণ, বিত্তীয় সাহায্য আৰু ঋণৰ সুবিধা, কৃষিভিত্তিক উদ্যোগ তথা এই দিশত উদ্যমিতাক উৎসাহ প্ৰদান আৰু কৃষি ক্ষেত্ৰত বহনক্ষম প্ৰযুক্তি তথা উদ্ভাৱনৰ বিকাশৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কৃষক, কৃষি উদ্যোগী, ষ্টাৰ্টআপ, বিনিয়োগকাৰী, বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান তথা সহযোগী উন্নয়ন সংস্থাসমূহৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লোৱাৰ পাছত কৃষিমন্ত্ৰী শ্ৰী হাজৰিকাই কয় যে বানত ক্ষতিগ্ৰস্ত কৃষকসকলক শীঘ্ৰেই কঠীয়া আৰু অন্যান্য কৃষি সামগ্ৰী প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে নিজে বান ক্ষতিগ্ৰস্ত জিলাকেইখনত কৃষকসকলৰ ক্ষয় ক্ষতিৰ বুজ ল'ব বুলিও উল্লেখ কৰে।
2: মাননীয় মুখ্যমন্ত্রী ডাঙরিয়া আমাক ইতিমধ্যে নির্দেশ দিছে। যোৱাকালিও মই আমাৰ বিষয়া কর্মচারী সকলৰ লগত মিটিং কৰিলো। যোৱাকালি ৰাতি মই চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ 2গৰাকী এগ্রিকালচাৰ ডিও তেওঁলোকৰ লগত আলোচনা কৰিছো। কাৰোবাক আমি কঠিয়া দিম আৰু কাৰোবাক আমি ডাইৰেক্ট ধান সিঁচিব পাৰে। যোনে কঠিয়া ল'ব তেওঁলোকক কঠিয়া দিবলৈকে চেষ্টা কৰিম। অহা 4-5 দিনৰ ভিতৰত শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউৰ আমাৰ কৃষি বিভাগে তাৰ লোকেল ব্যক্তিসকলৰ লগত লগ লাগি কঠিয়া পেলোৱাৰ ব্যৱস্থা কৰিব। ৰোৱাৰ নহয় আৰু 15 দিনত বা 20 দিনত কঠিয়াখিনি হ'ব। আমাৰ ইমানটো দেখিছো যে ভাদ মাহৰ 15 তাৰিখলৈকে আমি কঠিয়া ৰুব পাৰো। আজি হয়তো শাওন মাহৰ 5 বা 6 তাৰিখ, গতিকে আমাৰ হাতত এই সময়খিনি আছে। গতিকে যাক কঠিয়া লাগে কঠিয়া দিবলৈকে চেষ্টা কৰিম আৰু যাক কঠিয়া নালাগে ডাইৰেক্ট আমি ধান সিঁচিও ধান উৎপাদন কৰিব পাৰো। গতিকে আমি 2টা প্ৰক্ৰিয়াই কৰিম। ইতিমধ্যে সাজু হৈছো। অহা 4 দিনৰ ভিতৰত মই নিজেও এইখন ডিষ্ট্ৰিক্টলৈ যাম, তাত গৈ নিজে থাকি গোটেই সমস্যাখিনিৰ সমাধান কৰিবলৈকে চেষ্টা কৰিম।
1: উত্তৰ পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত বান ক্ষতিগ্ৰস্ত ৰেলখণ্ডসমূহ যুদ্ধকালীন তৎপৰতাৰে পুনৰ উপযোগী কৰি তোলাৰ কাম অব্যাহত ৰখা হৈছে। এই ৰেলপথসমূহেৰে পুনৰ ৰেল চলাচল আৰম্ভ কৰাৰ বাবে ক্ষতিগ্ৰস্ত স্থানসমূহত বৃহৎ সংখ্যক কৰ্মী নিয়োগ আৰু অত্যাধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰি দিনেনিশাই কাম চলাই থকা হৈছে। শিমলুগুৰি লাকুৱাখণ্ড ৰেলপথৰ গাঁথনি শক্তিশালীকৰণৰ কাম অব্যাহত আছে আৰু সেই স্থানত ক্ষতিগ্ৰস্ত ৰেলপথ উন্নীত কৰাৰ বাবে বোল্ডাৰ আনলোডিঙৰ কাম চলি আছে বুলি ৰেল বিভাগৰ সূত্ৰে প্ৰকাশ কৰিছে। একেদৰে আমগুৰি চেলেংহাট খণ্ডৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বালিৰ বেগ, বাহনৰ পাইলিং আৰু ৰেল পাইলিং ব্যৱহাৰ কৰি ৰেলপথৰ ভেটি সুদৃঢ় কৰাৰ কাম দ্ৰুতগতিত অব্যাহত আছে। ইয়াৰ সমান্তৰালভাৱে বালিৰ বেগ, ৰেল আৰু বোল্ডাৰৰ পৰিবহণৰ কামো অব্যাহত আছে। সামগ্ৰিকভাৱে ৰেলপথৰ মেৰামতিৰ কাম ত্বৰান্বিত কৰিবলৈ সমগ্ৰ ক্ষতিগ্ৰস্ত অঞ্চলত 7 শতাধিক শ্ৰমিক নিয়োগ কৰা হৈছে আৰু কম সময়ৰ ভিতৰতে পুনৰ উদ্ধাৰ কাৰ্য সম্পূৰ্ণ হ'ব বুলি ৰেল বিভাগে আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে উজনি অসমত আকস্মিক বান পৰিস্থিতিৰ ফলত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত উজনি অসমলৈ চলাচল কৰা ৰেল সেৱা ব্যাহত হৈছে। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি

0: লক্ষ্য ৰাখি শিমলুগুৰি নামটিয়ালি আৰু শিমলুগুৰি চেলেংহাট অংশৰে ৰেলৰ চলাচল পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। একেদৰে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা চলাচল কৰিবলগীয়া কেইবাখনো দীৰ্ঘ দূৰত্বৰ ৰেল ৰঙিয়া ৰঙাপাৰা ডিব্ৰুগড় পথেৰে চলাচল কৰা হৈছে। কেইবাখনো ৰেলৰ যাত্ৰা ইতিমধ্যে বাতিল কৰা হৈছে।
1: কেন্দ্ৰীয় চৰকাৰে চিজেপিৰ মূল দাবীসমূহ মানি লোৱাৰ আশ্বাস দিয়াৰ পাছত সংগঠনটোৱে দিল্লীৰ যন্তৰ মন্তৰত চলাই অহা আন্দোলন প্ৰত্যাহাৰ কৰিছে। আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙে চিজেপিৰ প্ৰতিনিধি দলৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত আয়োজিত এখন যৌথ সংবাদমেলত মন্ত্ৰী নাড্ডাই আন্দোলনত অংশগ্ৰহণ কৰা

0: তদুপৰি নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত আত্মহনন কৰা শিক্ষাৰ্থীসকলৰ পৰিয়ালক প্ৰচলিত নিয়ম নীতি অনুসৰি সৰ্বাধিক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব বুলিও কয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। তেওঁ নতুন দিল্লীৰ যন্তৰ মন্তৰ আৰু সমগ্ৰ দেশৰ পৰিস্থিতি বিবেচনা কৰাৰ উপৰি এই সময়ত ৰাষ্ট্ৰবিৰোধী শক্তিসমূহক প্ৰতিহত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা বুলি কয়। উল্লেখযোগ্য যে নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ উপৰি আন কেতবোৰ দাবীত বিভিন্ন সংগঠনে বিগত 20 দিনৰো অধিক সময় ধৰি নতুন দিল্লীৰ যন্তৰ মন্তৰ আৰু দেশৰ অন্যান্য ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। গোৱালপাৰা জিলাৰ ঐতিহাসিক উৰ্পদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰায় 3,500 বিঘা আয়তনৰ এই বিলখনৰ পানী ক্ৰমান্বয়ে শুকাই যোৱাৰ ফলত বিলখন সংকুচিত হৈ পৰাৰ বাবে এনে ব্যৱস্থা লোৱা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই বিলখনক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰি ইয়াৰ সংৰক্ষণৰ বাবে জিলা প্ৰশাসনক দিয়া নিৰ্দেশৰ পাছতে এনে পদক্ষেপ লোৱা হৈছে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে আজি বন সংমণ্ডল প্ৰাধিকাৰীৰ সৈতে বিলখন পৰিদৰ্শন কৰি জিনাৰী নৈৰ পৰা পানী সোমাব পৰাকৈ কালভাৰ্ট নিৰ্মাণৰ বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য যে বিলখনৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে নিৰীক্ষণ টাৱাৰ স্থাপন, গছপুলি ৰোপণ আৰু মথাউৰি নিৰ্মাণ কৰাৰ লগতে সমগ্ৰ অঞ্চলটো প্লাষ্টিক মুক্ত এলেকা হিচাপে ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত জিলা আয়ুক্ত প্ৰদীপ টিমুঙে এইদৰে কয়।
1: গোৱালপাৰা জিলাত এটা সবতকৈ মহত্বপূৰ্ণ আৰু ডাঙৰ ৱাটাৰ বডি, এইটো হ'ল উৰ্পদ বিল। উৰ্পদ বিলৰ চাৰিওফালে আমাৰ SC কমিউনিটিখিনি বসবাস কৰে আৰু উৰ্পদ বিলত মাছ ধৰে, মাছৰ তেওঁলোকৰ জীৱিকাও মানে উপাৰ্জন কৰে। কিন্তু পৰৱৰ্তী সময়ত লাহে লাহে দেখা গৈছে যে উৰ্পদ বিলৰ পানী সোমোৱা ৰাস্তাখিনি সকলোফালে বন্ধ কৰি ৰাখিছে, যাৰ কাৰণে দিনে দিনে উৰ্পদ বিলৰ পানীটো নাইকিয়া হৈ গৈছে আৰু মাছবোৰ নাইকিয়া হৈ গৈছে আৰু মানে সংকুচিত হৈ আছে। সেইকাৰণে মানে আমি দেখিলোঁ, ফৰেষ্ট ডিপাৰ্টমেণ্টকো আমি কথা পাতিলোঁ, চাৰ্কল অফিচাৰ আমি গোটেইখিনিবিলাক আমি ডিছকাছ কৰিলোঁ। দেখিলোঁ যে ইয়াতে 2-3টামান আমাৰ যি নদী আছে, এই নদীৰ মানে আউটলেটবিলাক আমি খুলি দিব লাগিব, চলে উৰ্পদ বিলত পানী সোমাব লাগিব। পানীখিনি যেতিয়া উৰ্পদ বিলত সোমায়, সেই সোমোৱাৰ ৰাস্তাটো এতিয়া বান এটা বনাই দিছে, বানৰ লগত ওপৰৰ পেভাৰ্চ ব্লক বনাইছে, ধুনীয়া হৈছে, ভাল কথা, হ'ব লাগে, সেইটো হ'ব লাগে। কিন্তু লগতে আমি উৰ্পদ বিলত পানী সোমোৱা ৰাস্তাটো আমি খোলা ৰাখিব লাগে।
0: ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 220 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি 20 অভাৰত 5টা উইকেট হেৰুৱাই 119 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত জিম্বাবৱে বাতৰি যুগুতৰ পৰলৈ 6 অভাৰত 3টা উইকেট হেৰুৱাই 48 ৰাণ সংগ্ৰহ কৰি খেলি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ সাম্প্ৰতিক বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন, উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত। ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথিৰ পুনৰ যোগানৰ বাবে শিক্ষামন্ত্ৰীৰ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডক নিৰ্দেশ। বানৰ পাছত ৰাজ্যত কৃষিখণ্ডক পুনৰ শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে কৃষি আন্তঃগাঁথনি পুঁজি আঁচনিৰ অধীনত চৰকাৰৰ বিশেষ ব্যৱস্থা। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল। আৰু হাৰাৰেত ভাৰত আৰু জিম্বাবৱেৰ মাজত 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই।

0: ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানি।
1: মন কি বাত হ্যা জন জন কি সভি কি কুছ অপনি সি অনকহি বিরাসত কি উম্মীদে নয়ে ভারত কি তো সুনিয়ে ইস মহিনে 26 জুলাই সুবহ 11 বজে মন কি বাত আকাশবাণী অর দূরদর্শন কে সভি চ্যানেলো অর প্রসার ভারতী কে OTT প্ল্যাটফর্ম ওয়েভস পর আপ ভি মাননীয় প্রধানমন্ত্রী কে মন কি বাত কা হিসসা বন সকতে হ্যাঁ ইসকে লিয়ে আপ আপনে সুঝাও 24 জুলাই তক টোল ফ্রি নম্বর 1800-11-7800 পর রেকর্ড কর সকতে হ্যাঁ या फिर 1922 पर भी कॉल कर सकते हैं। नमो ऐप या माई गॉव के ओपन फोरम में पोस्ट कर सकते हैं या पोस्ट बॉक्स नंबर 111 आकाशवाणी दिल्ली पर भेज सकते हैं। तो याद रखें, रविवार 26 जुलाई सुबह 11 बजे मन की बात।
2: আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বান পৰিস্থিতি আৰু কিছু আনুষংগিক চিন্তা এই বিষয়ত এতিয়া আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক, প্ৰাক্তন ভূগোলবিদ, পৰিৱেশপ্ৰেমী ডক্টৰ অবনী কুমাৰ ভাগৱতী, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া মন্দিৰা বুঢ়াগোহাঁই আৰু চাবুৱাৰ টাটা ৰেফাৰেল হস্পিটেলৰ মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক শান্তনু বৰগোহাঁয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়াই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি বৃন্দগান, ৰচনা হেমেন হাজৰিকাৰ।

0: হেমেন হাজৰিকা ৰচিত বৃন্দগান্তি শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰত আৰু ৰোমানিয়াৰ মাজত ক্ৰমান্বয়ে বাঢ়ি অহা অংশীদাৰিত্বৰ ক্ষেত্ৰত তাত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ অৱদানক অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। কেন্দ্ৰীয় চৰকাৰে মূল দাবীসমূহ মানি লোৱাৰ পাছতে চিজেপিয়ে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিছে। ইউনেস্কোৱে বৌদ্ধ তীৰ্থস্থান সাৰনাথক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে আৰু হাৰাৰেত অনুষ্ঠিত তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 220 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰত আৰু ৰোমানিয়াৰ মাজত ক্ৰমান্বয়ে বাঢ়ি অহা অংশীদাৰিত্বৰ ক্ষেত্ৰত তাত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ অৱদানক অন্যতম গুৰুত্বপূৰ্ণ কাৰকৰূপে অভিহিত কৰিছে। ৰোমানিয়া ভ্ৰমণৰ অন্তিম দিনা বুখাৰেষ্টত ভাৰতীয় সম্প্ৰদায়ে আয়োজন কৰা এটা অভ্যৰ্থনা অনুষ্ঠানত শ্ৰীমতী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰি কয় যে বিদেশত বসবাস কৰা ভাৰতীয় লোকসকলে

0: মাতৃভূমিৰ সৈতে গভীৰভাৱে সম্পৃক্ত অনুভৱ কৰে আৰু তেওঁলোকৰ নিষ্ঠা তথা সফলতাৰ জৰিয়তে প্ৰতিজন ভাৰতীয়ক গৰ্বিত অনুভৱ কৰায়। ৰোমানিয়াৰ ৰাষ্ট্ৰপতি নিকোছৰ দান আৰু আন নেতাসকলৰ সৈতে মত বিনিময়ত দুয়ো দেশৰ মাজত থকা দ্বিপাক্ষিক বান্ধোনক নতুন উচ্চতালৈ লৈ যোৱাৰ দিশত দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে বুলিও শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। ভাৰত আৰু ৰোমানিয়াৰ মাজত থকা সহযোগিতাই বাণিজ্য, প্ৰতিৰক্ষা, নবীকৰণযোগ্য শক্তি, ডিজিটেল প্ৰযুক্তি, শিক্ষা, গৱেষণা, স্বাস্থ্যসেৱা, কৃত্ৰিম বুদ্ধিমত্তা আৰু উদ্ভাৱনকে ধৰি বিভিন্ন ক্ষেত্ৰলৈ প্ৰসাৰ লাভ কৰিছে বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে।
1: পিছলে দু দিনৰ কি আপুনি যাত্ৰা কে দৌৰান মানে ভাৰত কে প্ৰতি ৰোমানিয়া কি আত্মীয়তা আৰু সদভাৱনা কো মই প্ৰত্যক্ষ অনুভৱ কিয়া। আজ আমাৰ দোনো দেশৰ কে বীচ সহযোগ পহিলে সে কহি অধিক ব্যাপক আৰু গতিশীল হে। আমাৰ চৰকাৰে সাষ্টেনেবল ডেভেলপমেণ্ট, ক্লাইমেট চেঞ্জ সে নিপটনে কে প্ৰয়াস, আতংকবাদ কে বিৰোধ সহযোগ তথা ৰুলছ বেষ্ট শান্তিপূৰ্ণ অন্তৰাষ্ট্ৰীয় ব্যৱস্থা কো বঢ়াৱা দেনে জেছে বিশ্ব মুদ্দো পৰ মিলকৰ কাৰ্য কৰ ৰহে হে।
0: ইতিপূৰ্বে কাৰ্যকৰী হৈ উঠা ভাৰত ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিৰ বিষয়ে উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে এই চুক্তিৰ সঠিক ৰূপায়ণে ৰোমানিয়াৰ লগতে আন ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে বাণিজ্য আৰু বিনিয়োগৰ নতুন নতুন বাট মুকলি কৰিব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰোমানিয়াৰ লগতে মলডোভা আৰু উত্তৰ মেডিয়নিয়াৰ ত্ৰিদেশীয় ভ্ৰমণ সামৰি শ্ৰীমতী মুৰ্মু আজি নতুন দিল্লীলৈ বুলি উভতিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অসমৰ সাম্প্ৰতিক প্ৰলয়ংকাৰী বানত হোৱা ধনজনৰ ক্ষয় ক্ষতিৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি শ্ৰীমতী মুৰ্মুৱে এই দুৰ্যোগত ক্ষতিগ্ৰস্ত সকলোৰে সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত হৈ থকা প্ৰতিগৰাকী ব্যক্তিৰ কুশল কামনা কৰে। উল্লেখযোগ্য যে অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। পাছত সামাজিক মাধ্যমত এটা বাৰ্তাত শ্ৰীপ্ৰধানে কয় যে দেশজুৰি বিশেষকৈ নতুন দিল্লীৰ জন্তৰ মন্তৰত অব্যাহত শিক্ষাৰ্থীসকলৰ প্ৰতিবাদী কাৰ্যসূচীৰ যোৱা 10 দিনৰ ঘটনাৱলীয়ে তেওঁক ব্যথিত কৰিছে। সমগ্ৰ পৰিস্থিতি বিবেচনা কৰি এই সময়ত ৰাষ্ট্ৰবিৰোধী শক্তিসমূহৰ শোষণক প্ৰতিহত কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ আইনী জটিলতাৰ কথা চিন্তা কৰি এই সিদ্ধান্ত লোৱা বুলি শ্ৰীপ্ৰধানে প্ৰকাশ কৰে। দেশৰ প্ৰতি নিস্বাৰ্থ সেৱা আগবঢ়াই যোৱাটোৱেই তেওঁৰ জীৱনৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় আৰু তেওঁ আজীৱন ইয়াৰ প্ৰতি সমৰ্পিত হৈ ৰব বুলি তেওঁ লগতে কয়। উল্লেখযোগ্য যে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবীত বিভিন্ন সংগঠনে বিগত 20 দিনৰো অধিক কাল নতুন দিল্লীৰ যন্তৰ মন্তৰ আৰু দেশৰ অন্যান্য ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় চৰকাৰে মূল দাবীসমূহ মানি লোৱাৰ পাছতে চিজেপিয়ে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত চিজেপিৰ প্ৰতিনিধি দলৰ সৈতে তৃতীয়লানি আলোচনাত মিলিত হয়। এই বৈঠকত দেশৰ পৰীক্ষা ব্যৱস্থাত যথোচিত সংস্কাৰ সাধন আৰু প্ৰশ্নকাকত ফাদিল প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকৰ পাছত চিজেপিৰ প্ৰতিনিধিবৰ্গৰ সৈতে যুটীয়াভাৱে আয়োজন কৰা এখন সংবাদমেলত শ্ৰীনাড্ডাই কয় যে আজিৰ বৈঠকত প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে কোনোধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ নকৰা আৰু কোনো এজাহাৰ দাখিল নকৰাৰ চিজেপিৰ দুয়োটা দাবী চৰকাৰে মানি লৈছে।
2: वो FIR की कॉपी भी इनको हम देंगे और उसको विड्रॉ करने की बात कोई भी एक्शन नहीं होगा जो प्रोटेस्टर्स के साथ प्रोटेस्ट के दौरान हुआ है। जो ऑर्गेनाइजर्स है और प्रोटेस्टर्स है उनका इस केस इस एक्टिविटी के लिए कोई भी उन पर आगे केस नहीं होगा इस बात को हम लोगों ने माना है। कंपनसेशन अकॉर्डिंग टू द रूल्स एंड रेगुलेशंस व्हाटएवर मैक्सिमम विल बी पॉसिबल दैट विल बी गिवन टू देम।
0: সৌৰভ দাসে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰি মানি লোৱা দাবীসমূহ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ

0: পূৰ্ণ হোৱাৰ আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজি নতুন দিল্লীত ছিংগাপুৰৰ সমপদস্থ আইনী মন্ত্ৰী এডৱিন টং এছিৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমেঘৱালে জনায় যে বৈঠকখনত ভাৰত ছিংগাপুৰৰ মাজৰ আইনগত সহযোগিতা অধিক শক্তিশালী কৰা, বিকল্প বিবাদ নিষ্পত্তি ব্যৱস্থাক অধিক উন্নত কৰা আৰু প্ৰতিষ্ঠানগত তথা ন্যায়িক সহযোগিতা দৃঢ় কৰাৰ বিষয়ত আলোচনা কৰা হয়। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিশ্বব্যাপী আইনী অংশীদাৰিত্ব সম্প্ৰসাৰণ কৰাৰ সমান্তৰালকৈ পৰিৱৰ্তনশীল আইনী সংস্কাৰ অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কাইলৈ বিয়লি 4:30 বজাত বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী 2026ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। লাডাখ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ 74খন ভাইব্ৰেণ্ট ভিলেজ সামৰি যোৱা মাহৰ 4-30 তাৰিখলৈ দুটা পৰ্যায়ত এই বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী 2026ৰ আয়োজন কৰা হৈছে। সমগ্ৰ দেশজুৰি এই কাৰ্যসূচীৰ বাবে অনলাইন কুইজ প্ৰতিযোগিতাৰ জৰিয়তে প্ৰায় 3 লাখৰো অধিক অংশগ্ৰহণকাৰী নিৰ্বাচন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে অংশগ্ৰহণকাৰীসকলে স্থানীয় লোকসকলৰ সৈতে বসবাস কৰি স্বচ্ছতা অভিযান, চৰকাৰী আঁচনিৰ সজাগতা অভিযান, যুৱ সন্মিলন, সাংস্কৃতিক বিনিময় কাৰ্যসূচী, বৃক্ষৰোপণ অভিযান, স্থানীয় শিপিনীসকলৰ সৈতে মত বিনিময় কাৰ্যসূচীত ভাগ লয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ মাই ভাৰতৰ জৰিয়তে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰাচীন বৌদ্ধ তীৰ্থস্থান সাৰনাথক ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে এই পদক্ষেপক ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ বাবে এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰে। সামাজিক মাধ্যমত দিয়া এক বাৰ্তাত শেখাৱতে কয় যে সাৰনাথ শান্তি, প্ৰজ্ঞা আৰু কৰুণাৰ এক চিৰন্তন প্ৰতীক। তেওঁ কয় যে এই স্থানে মানৱ জাতিৰ কল্যাণত ভাৰতীয় সভ্যতাই আগবঢ়োৱা গভীৰ আধ্যাম্মিক আৰু দাৰ্শনিক অৱদানক প্ৰতিফলিত কৰে। তেওঁ লগতে উল্লেখ কৰে যে ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত সাৰনাথৰ অন্তৰ্ভুক্তিয়ে ধাৰণা আৰু জ্ঞানৰ এক চিৰস্থায়ী উৎস হিচাপে ভাৰতৰ ভূমিকাক পুনৰ দৃঢ় কৰি তুলিছে, যিয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম বিশ্ববাসীক অনুপ্ৰাণিত কৰিব। উত্তৰ প্ৰদেশৰ সাৰনাথক ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে প্ৰতিজন ভাৰতীয়ৰ বাবে এয়া গৌৰৱৰ মুহূৰ্ত বুলি উল্লেখ কৰে। সামাজিক মাধ্যমত দিয়া এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে সাৰনাথৰ সৈতে ভগৱান বৌদ্ধৰ ঘনিষ্ঠ সম্পৰ্ক আছে। বৌদ্ধৰ প্ৰজ্ঞা, কৰুণা আৰু সম্প্ৰীতিৰ চিৰন্তন বাণীয়ে সমগ্ৰ বিশ্বক অনুপ্ৰাণিত কৰি আহিছে। ভাৰত আৰু জিম্বাবৱেৰ মাজত 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 220 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি 20 অভাৰত 5টা উইকেট হেৰুৱাই 119 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰত আৰু ৰোমানিয়াৰ মাজত ক্ৰমান্বয়ে বাঢ়ি অহা অংশীদাৰিত্বৰ ক্ষেত্ৰত তাত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ অৱদানক অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে আৰু হাৰাৰেত অনুষ্ঠিত 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 220 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 101.6 MHz, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 kHz। এতিয়া শুনক গধূলি ৰং এলবামৰ কেইটিমান গীত, শিল্পী পুলক বেনাৰ্জী।

গোলহলিৰ ৰং এলবামৰ পৰা পুলক বেনাৰ্জীৰ কণ্ঠৰ গীত কেইটি শুনিলে। অহা 28 তাৰিখ মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন আইডিঅ'ৰ বুলনিৰ বিষয় গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন। অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ সপনা পাটোৱাৰী। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্বতী কলিতাই। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া পূবালীৰ সুৰ অনুষ্ঠানত শুনক চীনাৰাম তেৰণ আৰু লগৰীয়াসকলে গোৱা কাৰ্বি গীত।

0: এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক নীলাক্ষী দেৱীৰ কণ্ঠৰ আধুনিক গীত। প্ৰথমটো গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ।

0: নীলাক্ষী দেৱীৰ কণ্ঠৰ আধুনিক গীতকেইটি শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও এতিয়াও বানত বুৰ গৈ আছে। বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথিৰ পুনৰ যোগান ধৰাৰ বাবে শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডক নিৰ্দেশ দিছে। বানৰ পাছত ৰাজ্যত কৃষিখণ্ডক পুনৰ শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে কৃষি আন্তঃগাঁথনি পুঁজি আঁচনিৰ অধীনত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত বান ক্ষতিগ্ৰস্ত ৰেলখণ্ডসমূহ যুদ্ধকালীন তৎপৰতাৰে পুনৰ উপযোগী কৰি তোলাৰ কাম অব্যাহত ৰাখিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। কেন্দ্ৰীয় চৰকাৰে চিজেপিৰ মূল দাবীসমূহ মানি লোৱাৰ আশ্বাস দিয়াৰ পাছত সংগঠনটোৱে দিল্লীৰ যন্তৰ মন্তৰত চলাই অহা আন্দোলন প্ৰত্যাহাৰ কৰিছে। গোৱালপাৰা জিলাৰ ঐতিহাসিক উৰ্পদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। বৰাক নদী অৱবাহিকাৰ দীৰ্ঘম্যাদী সংৰক্ষণ, পুনৰুদ্ধাৰ আৰু বহনক্ষম ব্যৱস্থাপনাৰ বাবে কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা দণ্ডাধীশৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি হাৰাৰেত অনুষ্ঠিত হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
2: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

0: দৃষ্টিপাত
1: আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত আজি শুনক বান পৰিস্থিতি আৰু কিছু আনুষংগিক চিন্তা, এই বিষয়ত এটি আলোচনা। আলোচনাত ভাগ লৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক, বিশিষ্ট ভূগোলবিদ, পৰিৱেশ কৰ্মী ডক্টৰ অৱনী কুমাৰ ভাগৱতী, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া মন্দিৰা বুঢ়াগোহাঁই আৰু চাবুৱাৰ টাটা ৰেফাৰেল হাস্পাতালৰ মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক শান্তনু বৰগোহাঁয়ে। অনুষ্ঠানটিৰ আগ ধৰিছে পৰিস্মিতা দিহিঙীয়াই।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, দৃষ্টিপাতলৈ আপোনাক স্বাগতম। ৰাজ্যৰ কেওফালে এতিয়া বানৰ বিভীষিকা, বিশেষকৈ উজনি অসমৰ চাৰিখন জিলাত বানৰ যি সংহাৰী ৰূপ সেয়া অভূতপূৰ্ব। কাহানিও নেদেখা, কাহানিও সন্মুখীন নোহোৱা বান পৰিস্থিতিক লৈ মানুহে এতিয়া জীয়াতো ভুগিবলগীয়া হৈছে। বান পৰিস্থিতি আৰু কিছু আনুষংগিক চিন্তা, এই বিষয়তে আজি আমাৰ দৃষ্টিপাত অনুষ্ঠানটি সজাই তুলিছোঁ। কেইবাগৰাকী বিশেষজ্ঞ ব্যক্তিয়ে এই সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ কথা আমাক জনাব। প্ৰথমেই আজি আমাৰ মাজত আছে বিশিষ্ট ভূগোলবিদ ডক্টৰ অৱনী কুমাৰ ভাগৱতী ছাৰ। ছাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। ছাৰ, প্ৰতি বছৰে অসমত বান হয়, কম বেছি পৰিমাণে আমি সকলোৱে বান পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, কিন্তু এইবাৰৰ বান পূৰ্বতকৈ কিছু পৃথক। বানৰ এনে ৰূপ আমি আগতে কেতিয়াও দেখা নাই। আচলতে কি কাৰণ হ'ব পাৰে বুলি আপুনি ভাবে এনে প্ৰলং কৰি বানৰ?
3: আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাটো নদীৰ সৃষ্টি আৰু বানপানীৰ সৃষ্টি। আমাৰ ইয়াতে যিটো কৃষিকে ধৰি যিটো সংস্কৃতি, সেই সংস্কৃতিও আমাৰ নদীকেন্দ্ৰিক সংস্কৃতি, আৰু এই সংস্কৃতিৰ লগত বানপানী ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আমাৰ অঞ্চলৰ দুটা মৌলিক দুৰ্যোগ, এটা হ'ল বানপানী, আন হ'ল ভূমিকম্প। আৰু ইয়াৰ যোগেদিয়েই আমাৰ মানুহে ঐতিহাসিকভাৱে এই দুয়োটা দুৰ্যোগৰ লগত সহ অৱস্থান কৰি আহিছে। গতিকে বানপানীৰ কথাটো, সমস্যাটো আমাৰ ইয়াতে নতুন নহয়। কিন্তু এইবাৰ উজনি অসমৰ, বিশেষকৈ দক্ষিণ উজনি অসম তিনিখন জিলাত যি ধৰণে বানপানী হ'ল, সেইটো অভূতপূৰ্ব। আৰু যি ধৰণে মানুহে ভয়াৱহ সমস্যাৰ সন্মুখীন হৈছে, সেইটো হৃদয় বিদাৰক আৰু সেইটো বৰ্ণনা কৰাটো টান। যিকোনো মানুহেই এই যি দৃশ্য দেখি আছে, আবেগত উঠলি উঠিছে আৰু প্ৰত্যেকৰে তেওঁলোকক সহায় কৰিবৰ মন গৈছে আৰু যোনে যেনেকে পাৰে সহায় কৰাৰ চেষ্টা কৰিছে। এই যিটো বানপানীৰ যিটো সমস্যা, সেই সমস্যাটোৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটো লাহে লাহে পৃথক হৈ আহিছে, বেলেগ হৈ আহিছে। আমাৰ বিশেষকৈ বানপানীৰ মূল উৎসটো হ'ল বৰষুণ, আৰু বৰষুণৰ যিটো বিতৰণ, সেই বিতৰণটোতো কিছু পৰিৱৰ্তন আমি দেখিছোঁ। আৰু বিশেষকৈ আমাৰ দক্ষিণ পশ্চিম মৌচুমীৰ যিটো ঋতু, সেই ঋতুটো আমাৰ বৰষুণ হয়, আৰু সেই ঋতুৰ ভিতৰতে এই বৰষুণৰ বিশেষকে বিতৰণ আৰু বৰষুণৰ প্ৰাবল্যৰ মাজত আমি এটা পাৰ্থক্য দেখিছোঁ। আৰু এইটো যিটো গোলকীয় উষ্ণতা বৃদ্ধি আৰু গোলকীয় যিটো জলবায়ুৰ পৰিৱৰ্তন, তাৰ লগত সংযুক্ত হৈ আছে। কিন্তু আৰু এটা লক্ষ্য কৰিবলগীয়া কথা যে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাটো শদিয়াৰ পৰা ধুবুৰীলৈ 700 কিলোমিটাৰ দীঘল আৰু গড়ে 70 কিলোমিটাৰ বহল। এই গোটেই উপত্যকাটো আগুৰি আছে পাহাৰ আৰু পৰ্বতে। এফালে ভূটান হিমালয় অঞ্চল, অৰুণাচল হিমালয় অঞ্চল, আনফালে নগালেণ্ডৰ নগাভূমি, নগা পাৰ্বত্য অঞ্চল, তাৰপিছত আমাৰ কাৰ্বি আংলং মালভূমি আৰু মেঘালয় মালভূমি। কথাটো হ'ল আমাৰ তাৰে কেওকাষে থকা যি পাহাৰ পৰ্বত আছে, তাত বৰ্তমানে যি ধৰণৰ ক্ৰিয়া নাইবা উন্নয়নমূলক কাম নাইবা পৰিৱেশৰ ওপৰত যিটো হেঁচা পৰিছে, তাৰো কিছু প্ৰভাৱ আমাৰ উপত্যকাটোত পৰে। আমাৰ উপত্যকাটোৰ আটাইতকৈ ডাঙৰ চৰিত্ৰটো হ'ল যে ইয়াত নিজাববীয়াকৈ আমাৰ উপত্যকাটো যিখিনি বৰষুণ পায়, তাতকৈ বেছি বৰষুণ পায় কেওফালৰ পাহাৰীয়া অঞ্চলৰ পৰা নামি অহা পানী। এতিয়া আমি দেখিছোঁ যে আমাৰ পাহাৰীয়া অঞ্চলত, কেওকাষৰ পাহাৰীয় অঞ্চলত ব্যাপক পৰিৱৰ্তন ঘটিছে। এইবিলাকত নগৰ ক্ৰমান্বয়ে গা কৰি উঠিছে, তাত জনসংখ্যা বাঢ়িছে, বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য চলিছে, আৰু জলবিদ্যুৎ উৎপাদনৰ কাৰণে তাত নদী বান আৰু সেই প্ৰকল্প কিছুমান হৈছে।

0: গতিকে আমি আমাৰ আজিৰ পৰা 100 বছৰ আগত আমাৰ ইয়াৰে বানপানীটো প্ৰাকৃতিক বানপানী আছিলে, বৰষুণৰ ওপৰত নিৰ্ভৰশীল বানপানী। কিন্তু এতিয়াৰ বানপানী আমি যদি চাওঁ তেতিয়াহ'লে কেৱল প্ৰকৃতিয়ে সৃষ্টি কৰা বানপানী নহয়, এই প্ৰাকৃতিক বানপানীৰ লগত মানৱ সৃষ্ট বহুতো কাৰকে বানপানী জটিল ৰূপ দিছে। আমাৰ গুৱাহাটীত আমি যিটো বানপানী দেখিবলৈ পাওঁ, সেই বানপানীটো প্ৰাকৃতিক বানপানী কেৱল নহয়, তাত মানুহৰ অৰিহণাই বেছি। ঠিক তেনেকুৱাকে ব্ৰহ্মপুত্ৰ উপত্যকাটোত আমাৰ যি ধৰণে জনসংখ্যা বৃদ্ধি, ৰাস্তা ঘাটৰ মানে প্ৰসাৰ, তাৰপিছত বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য আৰু জলাশয়বিলাক ক্ৰমান্বয়ে হ্ৰাস হৈ আহিছে, নদীবিলাক লাহে লাহে তৰাং হৈ আহিছে, আৰু বিশেষকৈ পাহাৰীয়া অঞ্চলৰ পৰা নদীবিলাকে যি গেট কঢ়িয়াই আনে, সেই গেট জমা হৈ নদীবিলাকৰ পানী বহন ক্ষমতাটো কমি আহিছে। গতিকে আমি কম এফালে বৰষুণৰ পৰিমাণ বৃদ্ধি কিছু কিছু ঠাইত, আৰু আনফালে আৰু হঠাতে হোৱা বৰষুণ, আমাৰ যিটো ক্লাউড বাৰ্ষ্ট নাইবা ডাৱৰ বিস্ফোৰণ বুলি কোৱা হয়, আৰু তাৰ উপৰি বিশেষকৈ আমাৰ পাহাৰীয়া অঞ্চলত আমাৰ ব্ৰহ্মপুত্ৰ অৱবাহিকাটোত যিবিলাক কাৰুকাৰ্য চলি আছে চীন দেশকে ধৰি, সেইবিলাকে কিন্তু আমাৰ বানপানীৰ চৰিত্ৰৰ পৰিৱৰ্তনত বিভিন্ন অৰিহণা যোগাইছে এইবাৰৰ বানপানী। সেইকাৰণে আমি কম যে প্ৰাকৃতিক কাৰক আছেই মৌলিকভাৱে, কিন্তু আমাৰ নাগালেণ্ড অসমৰ পাহাৰ অঞ্চলত যি ধৰণৰ মানৱ সৃষ্ট বা উন্নয়নমূলকে হওক নাইবা অৰণ্য ধ্বংসই হওক, সেই ধৰণৰ যিবিলাক কাৰুকাৰ্য চলি আছে তাৰ অৰিহণাও কম নহয়। আৰু এই প্ৰাকৃতিক আৰু মানৱ সৃষ্ট এই দুয়োটা কাৰণেই আমাৰ এই বানপানীৰ পৰিস্থিতিটো জটিল কৰি তুলিছে। আমাৰ যি ঠাইত বানপানী সাধাৰণতে নহয় তাত বানপানী হলে মানুহে সেই সমস্যাৰ সন্মুখীন হ'ব নোৱাৰে, কাৰণ তেওঁলোকে বানপানীৰ অভিজ্ঞতা নোহোৱা হৈ আহিছে। আৰু আমাৰ বিশেষকৈ উজনি অসমত সৰু জানজুৰিবিলাক আছে, সেইবিলাক মানে মানুহৰ অতি মৰমৰ জানজুৰি, দিখৌ আমাৰ দিচাং দিহিং, এই নদীবিলাক অত্যন্ত মৰমৰ, পানী হয় ঠিকেই, ধৰণে অভূতপূৰ্ব অভাৱনীয়ভাৱে পানী আহি পেলাই মানুহ জীৱ জন্তু আৰু তাৰ যিটো বন্য প্ৰাণী সেইবিলাকৰ লগত এই ধৰণে এটা পৰিস্থিতি সৃষ্টি হ'ব বুলি তেওঁলোকে ভবা নাছিল। এইটো অত্যন্ত দুখ লগা কথা, আৰু আমি যিমান দূৰ পাৰোঁ এই সুযোগতে এই বানপানী হোৱাৰ কাৰণ কি হ'ল, এই বানপানী আমাক কেনেকুৱাকৈ আক্ৰান্ত কৰিলে, প্ৰতিদিনত আমি কি ধৰণে বানপানীৰ মুখামুখি হৈ আমি বিধ্বস্ত হ'লো, এই গোটেই কথাখিনি সুন্দৰকৈ চাই ল'ব লাগিব। আৰু বানপানী কি কি কাৰণৰ হ'ল, বৰষুণ কিমান পৰিমাণে হ'ল, আৰু পাহাৰৰ পৰা কোন নদীৰে কেনেকুৱাকৈ পানী নামি আহিল, এই সকলোখিনি সুন্দৰকৈ অধ্যয়ন কৰি লৈ পেলাই আমাৰ এই সমস্যাটোৱে আমাক এটা সুযোগ দিছে অধ্যয়ন কৰাৰ। আৰু এই অধ্যয়ন কৰি সুন্দৰকৈ ভৱিষ্যতে যদি আমি এই দীৰ্ঘকালীনভাৱে এই বান নিয়ন্ত্ৰণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি সচেষ্ট হৈ থাকিব লাগিব। আৰু আমি বহুত ক্ষেত্ৰত দেখা পাওঁ আমাৰ খৰালি কালত যেতিয়া পানী শুকাই যায়, আমাৰ সুন্দৰ প্লাৱন ভূমি ওলাই আহে আৰু সুন্দৰ চাৰিওফালে সেউজীয়া গছ গছনি, তেতিয়া আমি ভাবোঁ আমাৰ বানপানীৰ কথা পাহৰি যাওঁ। আমি এই বানপানীৰ কথাটো যাতে পাহৰি নাযায় এইটো আমাৰ প্ৰত্যেক দিনৰে সমস্যা বুলি ধৰি লৈ পেলাই তাৰ কাৰণে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে সাজু যদি আমি হওঁ। আৰু বানপানী কিন্তু ইতিমধ্যে মই কৈছো আমাৰ গোটেই উপত্যকাটো বানপানীৰ সৃষ্টি, মানে বানপানীৰ সকলো কথাকে নেতিবাচক দিশেৰে ল'লে নহ'ব, বানপানীৰ ইতিবাচক দিশ আৰু বানপানীৰ নেতিবাচক দিশ, আৰু বানপানী কিয় সৃষ্টি হ'ল আৰু তাক আমি কেনেধৰণে সমাধান কৰিব পাৰোঁ দীৰ্ঘকালীনভাৱে ৰাইজৰ সহযোগত, সেইটো চিন্তা কৰিলে মই ভাবোঁ ভৱিষ্যতে আমি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰিম, সমাধান কৰিব পাৰিম। কিন্তু আমি যদি উপযুক্তভাৱে পদক্ষেপ নলওঁ তেতিয়াহ'লে ভৱিষ্যতে আৰু জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে আমাৰ বৰষুণ নাইবা অন্যান্য যিবিলাক জলবায়ুবিক প্ৰক্ৰিয়া আছে সেইবিলাক বৃদ্ধি পালে আমাৰ সমস্যা আৰু বাঢ়িব। আমাৰ সমস্যা কমক আৰু আমাৰ সমস্যা নিয়ন্ত্ৰণ কৰোঁ হওক, আৰু প্ৰশাসন চৰকাৰ আৰু ৰাইজে সংঘবদ্ধভাৱে এই বৃহৎ সমস্যাৰ যাতে আমি মোকাবিলা সুন্দৰভাৱে কৰিব পাৰোঁ, আমাৰ পৰিৱেশক সুৰক্ষা দি পেলাই কি ধৰণে আমি প্ৰকৃতিৰ লগত সহ অৱস্থান কৰি কি ধৰণে সমাধান কৰিব পাৰোঁ, এইটোৱে আমাৰ সন্মুখত আজিৰ প্ৰত্যাহ্বান।
1: হয় ছাৰ, বহু ঠাইত এতিয়া দেখা গৈছে বান হোৱা অঞ্চলসমূহৰ পৰা পানীটো মানে ওলাই যোৱা নাই বা খুব লাহে লাহে পানী ওলাই গৈছে, সেইকাৰণে মানুহখিনি বেছিকৈ দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আৰু যিটো আপুনি মানৱ সৃষ্ট কাৰণৰ কথা ক'লে, সেই কথাটো বেছিভাগে সহমত প্ৰকাশ কৰিছে যে প্ৰাকৃতিক কাৰণেই নহয় মানৱ সৃষ্ট কাৰণ তাত আছে, বিশেষকৈ পথ নিৰ্মাণৰ নামত গছ কটা, পাহাৰ ধ্বংস কৰা আদি কামবোৰ এনে ভয়াৱহ বানৰ কাৰণ। গতিকে বান ৰোধৰ ক্ষেত্ৰত জলাশয় বনাঞ্চল আৰু নদী ব্যৱস্থাপনাৰ বিষয়টো কিমান গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে?
0: সাধাৰণ মানুহৰ কাৰণে আজিৰ পৰা কেইবছৰমান আগতে এটা প্ৰবন্ধ লিখিছিলো, মানুহে বাট উলিয়ালে পানীয়ে বাট হেৰুৱালে। তাত মই ক'বলৈ গৈছিলো আমাৰ বাট পথ আগতে যেনেকুৱা আছিল, 100 বছৰ আগৰ মানচিত্ৰ মোৰ হাতত আছে, তেতিয়া আমাৰ বাট পথৰ ঘনত্ব আৰু আজিৰ ঘনত্বৰ বহুত পাৰ্থক্য ঘটিল। কিন্তু বাট পথ লাগিব, সেই নিৰ্মাণ কৰিব লাগিব, আমাৰ পথাৰতো ঘৰ হৈছে আৰু কেতিয়াবা আমাৰ জলাশয় উঠি পেলাইও তাত

0: নিৰ্মাণ কাৰ্য চলিছে, সদায় মনত ৰাখিব লাগিব যে আমাৰ এখন নদীমাতৃক দেশ, আমাৰ প্ৰতিখন ঠাইৰ মাজে মাজে জান জুৰি নৈ বৈ গৈ আছে, আমি সদায় লক্ষ্য ৰাখিব লাগিব উন্নয়ন কৰোঁ যাতে এই প্ৰবাহিত নদীৰ সোঁত কেতিয়াও ক'তো বাধা নাপায়। এইটো কথা সম্পূৰ্ণ সত্য যে পাহাৰত যদি সেউজ আৱৰণ থাকে পানী তৎক্ষণাত নামি আহিব নোৱাৰে, বহুত পানী পাহাৰে শুহি লয়, আৰু পাহাৰৰ সেউজ আৱৰণ নোহোৱা হ'লে পানী হুহুৱাই নামি আহে, হুহুৱাই নামি ভৈয়ামলৈ আহিলে পানী ক'ত যাব, আৰু পানী যোৱাৰ কাৰণে যিবিলাক প্ৰাকৃতিক আমাৰ যিবিলাক সোঁত আছিলে সেইবিলাক ঠাইৰে পানী গৈছিলে, সেইবিলাকক যদি আমি বাধা দি দিওঁ, আৰু খৰালি বুজি নাপাওঁ গোটেই কথাটো, খৰালি গোটেই চিত্ৰখন বেলেগ হৈ যায়, গতিকে খৰালিৰ চিত্ৰখন লৈ পেলাই যদি আমি উন্নয়নমূলক ৰাস্তা ঘাট নিৰ্মাণ কাৰ্যত আগবাঢ়ি যাওঁ তেতিয়াহ'লে বাৰিষা আমি সমস্যাত পৰিবই লাগিব। গতিকে সদায় মনত ৰাখিব লাগে প্ৰকৃতিৰ এটা সুৰ আছে, প্ৰকৃতিৰ ছন্দ আছে, সেই প্ৰকৃতিৰ সুৰ আৰু ছন্দক সম্পূৰ্ণ সন্মান জনাই তাৰ লগত ৰজিতা খুৱাই তাৰ লগত সহ অৱস্থান কৰি যদি সমাধানৰ উপায় উলিয়াব পৰা যায় তেতিয়াহ'লেহে এটা দীৰ্ঘকালীন সমাধান হ'ব।
1: প্ৰিয় শ্ৰোতা, আজি আমাৰ মাজত আছে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰকল্প বিষয়া মন্দিৰা বুঢ়াগোহাঁই। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
2: ধন্যবাদ।
1: হয় বাইদেউ, আমি লাভ কৰা তথ্য মতে এইবাৰৰ বানত 2023 গাঁৱৰ 10 লাখৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। একেদৰে 25,000ৰো অধিক হেক্টৰ কৃষিভূমি বানত বুৰ গৈছে। এতিয়াও বহু ঠাইত পানীৰ মাজত বহু মানুহ আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। এটোপা খোৱা পানীৰ বাবে মানুহে হাহাকাৰ কৰিবলগীয়া হৈছে। প্ৰশাসনে সাহাৰ্য দিছে কিন্তু সেয়া পৰ্যাপ্ত নহয় এতিয়াৰ সময়ত। গতিকে এনেকুৱা পৰিস্থিতিত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কেনেধৰণে কাম কৰি আছে?
2: ধন্যবাদ প্ৰশ্নটো কৰাৰ কাৰণে। আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি গোটেইখিনি আমি সহযোগ দি আছো আমাৰ শিৱসাগৰ জিলা, চৰাইদেউ জিলা, বিশেষকে শিৱসাগৰ জিলাৰ নাজিৰা অঞ্চলটো অলপ বেছিকে বানাক্ৰান্ত হেৰি আছিলে, সেইটো কাৰণে আমি যিমান পাৰো আমাৰ ফালৰ পৰা আমি চেণ্ট্ৰেলি আমি ৰিলিফ পঠিয়াইও আছো। আমাক সহযোগ কৰিছে কামৰূপ মেট্ৰ, ডিব্ৰুগড়, তিনিচুকীয়া, তেজপুৰ, তাৰপিছত আমাৰ নগাঁওকো আমি তেওঁলোকক অনুৰোধ কৰিছো, তেওঁলোকেও আমাক সহায় কৰিছে। আমি চেণ্ট্ৰেলি আমাৰ যোনবিলাক পৰিয়ালে আমাৰ সাহাৰ্য পোৱা নাই সেইখিনিক আমি টাচ কৰিবলৈ, কাৰণ সাহাৰ্যটো চবেই পাইছে ইনফেক্ট, কিন্তু বস্তুটো হৈছে যে তেওঁলোকক আমি ৰিচ আউট কৰিবলৈ অলপ প্ৰব্লেম হয় কেতিয়াবা। কিন্তু আমাৰ যোনখিনি এয়াৰ ড্ৰপিং কৰাইছো, আমাৰ NDRF লাগি আছে, SDRF লাগি আছে, আমাৰ আৰ্মিয়ে লাগি আছে, তো গোটেইখিনিয়ে মিলি আমি যিমান পাৰো ৰেস্কিউ কৰাইছো আৰু আমি যিমান পাৰো আমাৰ ৰিলিফ মেটেৰিয়েলছ বিলাক আমি দিবলৈ সক্ষম হৈছো। আৰু আমি কালিও আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰিভিউ লৈছে আৰু তেওঁ কৈছে যে যিমান পাৰো আমি চেণ্ট্ৰেলি আমি ৰিলিফ দিবলৈ আমি মানে আমাক মানে এটা আহ্বান জনাইছে আৰু তেওঁ আমি দিও আছো। ইনফেক্ট চব চাৰ্কুলতে এতিয়া অলমষ্ট 100% আমাৰ ৰিলিফ পাইছে।
1: হয়, আৰু এই সাহায্য সামগ্ৰীবিলাকৰ ভিতৰত কি কি আছে মূলতঃ?
2: আমাৰ সাহাৰ্য বিলাকৰ ভিতৰত আপোনাৰ আমাৰ চাউল থাকে, দালি থাকে, নিমখ থাকে আৰু আমি মিঠাতেল দিওঁ, তাৰ উপৰিও আমি টাৰ্পলিন দিওঁ, তাৰ উপৰিও আমি চেনিটেৰী নেপকিন দিছোঁ। যোনটো চেনিটেৰী নেপকিনৰ কথা যদি মই কওঁ, 2021 আমাৰ অসমৰে প্ৰথম মানে ৰাজ্য য'ত আপোনাৰ GR মেটেৰিয়েল যোনটো আমি GR দিওঁ, আমি যোনটো ৰিলিফ মেটেৰিয়েল দিওঁ তাত আমি ইনক্লুড কৰিছিলোঁ, সেইটো যাতে মানে ৰিলিফ কেম্পত সোমোৱাৰ লগে হওক বা আমাৰ ৰিলিফ ডিষ্ট্ৰিবিউচন চেণ্টাৰতে হওক বা যোনবিলাক মহিলা আমাৰ কিশোৰী তেওঁলোক বানাক্ৰান্ত হয় তেওঁলোকক আমি যাতে চেনিটেৰী পেডটো দিব পাৰোঁ, সেইটো এটা আমাৰ অনাৰেবল আমাৰ CM ছাৰে তেওঁ সেইটো আমাক মানে 21 আমাক ইনক্লুড কৰিছিলোঁ তেওঁৰ হেৰিয়ত মানে।
1: যিহেতু এই সময়খিনিত এটা অত্যন্ত ডাঙৰ প্ৰত্যাহ্বান হৈছে যে মানুহবিলাকক উদ্ধাৰ কৰা, কাৰণ বহু ভিতৰুৱা ঠাইত এনেকুৱাকৈ মানুহখিনি আবদ্ধ হৈ পৰিছে পানীৰ মাজত যে তেওঁলোকে বহুতে পোহনীয়া নিজৰ জীৱ জন্তুবিলাক লৈ ঘৰৰ মূধচত উঠি আছে, গছৰ ওপৰত উঠি আছে, বাট পথৰতো কোনো চিনমোকাম নাই, গোটেইখন যেন এখন সাগৰ হৈ আছে। গতিকে এনেকুৱা অঞ্চলৰ পৰা মানুহবিলাকক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়?
2: প্ৰত্যাহ্বানৰ সন্মুখীনটো আমি বহুত চেলেঞ্জেছ আছে, কাৰণ এনেকুৱা হৈছে যে আপোনাৰ কেতিয়াবা এয়াৰ ব্ৰিথিং কৰিবলৈ হ'লেও মানে বহুত পানীৰ মাজত পটককে তললৈ যাব নোৱাৰে, তেনেকুৱা বহুতখিনি চেলেঞ্জেছ আছে। বা কেতিয়াবা এনেকুৱা হয় দেখাত বহুত পানী নিচিনা লাগে কিন্তু নাওখন যোনখন NDRF SDRFৰ নাও হয় সেইবিলাক মানে এটা লিমিটেড থাকে পানীত যাবলৈ, তো সেই তেতিয়া আকৌ নাওবিলাকো বেয়া হৈ যায়, বহুতখিনি প্ৰত্যাহ্বান আছে। কিন্তু তথাপিও তাৰ মাজতো কিন্তু আমাৰ যোনবিলাক আমাৰ NDRF SDRF ফায়াৰ ইমাৰ্জেঞ্চি চাৰ্ভিচ, তাৰপিছত আপোনাৰ DDRF আমাৰ যোনবিলাক ভলেণ্টিয়াৰ্ছ আছে

0: ডিফেন্স আছে, তো সেইবিলাকে গোটেইখিনি সব ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনে হওক বা আমি আমাৰ চেণ্ট্ৰেলি মানুহ পঠিয়াইছো যাতে তেওঁলোকে কোনো কষ্ট নাপায় আৰু ভালকে যাতে আমি উদ্ধাৰ কৰি আনিব পাৰো। এতিয়াও আমি বেলেগ বেলেগ জিলাৰ পৰা, আপোনাৰ মাজুলীৰ পৰা, লখিমপুৰ, ধেমাজি, তেওঁলোকৰ পৰা আমি যোনবিলাক নাও, আমাৰ যোনবিলাক ঘৰুৱা নাও থাকে, তেওঁলোকক আমি কৈছো যে আপোনালোকে যাওক, তেওঁলোকে নাও পঠিয়াইছে যাতে সেইবিলাক পানীত যাতে তেনেকুৱা নাওবোৰ গৈ তেওঁলোকক উদ্ধাৰ কৰিব পাৰে। আমি উদ্ধাৰ কৰিছো, ৰিলিফ কেম্প খোলা গৈছে, পৰ্যাপ্ত পৰিমাণৰ আমাৰ যোনবিলাক ৰিলিফ মেটেৰিয়েল আছে সেইখিনি গোটেইখিনি আমাৰ ওচৰত আছে। আৰু চৰকাৰখনে বহুত মানে গোটেইখিনি আপোনাৰ যিমানখিনি মানে দিব লাগে তাতকে হয়তো চাগে আমি বহুত বেছিয়ে দিবলৈ আমি ট্ৰাই কৰি আছো আৰু যাতে আমি আৰু দিব পাৰো। সেইকাৰণে আমি বিভিন্ন ডিষ্ট্ৰিক্টৰ লগত ৰাতি দিন মানে আমি ৰিভিউ কৰি পেলাই ডি চি বিলাকৰ লগত কথা পাতি যাতে কোন ডিষ্ট্ৰিক্টে আৰু কিমান দিব পাৰে, কেণ্ডেল কোনে দিব পাৰে, কাৰণ অকল চাউল দালিয়ে নহয় আমি বেলেগ কিবা ৰিলিফ মেটেৰিয়েল আৰু কিছুমান কিছুমান আমি ডিষ্ট্ৰিক্টত মানে যেনেকে নাজিৰাত হওক, চৰাইদেউ হওক, তেওঁলোকক আমি বাকেট, টিং, বাল্টি এইবিলাক মানে দিবলৈও বা আমাৰ চাবোন এইবিলাক দিবলৈও আমি মানে ট্ৰাই কৰি আছো আৰু দিছো। বিস্কুট, পানী, কাৰণ পানীটো এটা বহুত মানে ডাঙৰ হেৰি সমস্যা, তো সেইটো কাৰণে ইনফেক্ট পি এইচ চি আৰু ডিপাৰ্টমেণ্টৰ গোটেই যিমান যিমান ডিপাৰ্টমেণ্ট আছে, আমাৰ যিমান লাইন ডিপাৰ্টমেণ্ট আছে, মেজৰ মেজৰ ডিপাৰ্টমেণ্ট নিজৰ নিজৰ কামত লাগি গৈছে। ইলেক্ট্ৰিচিটি ৰিষ্টৰেশ্যনৰ কাৰণে বি ডি চি এলে লাগিছে, আপোনাৰ পানীৰ যোগান ধৰিবলৈ আপোনাৰ পি এইচ চিয়ে লাগিছে, টয়লেট বিলাক চফা কৰা। এতিয়া মেইনলি যেনেকে এতিয়া যদি পানীটো লাহে লাহে শুকাইছে আপোনাৰ, সেই পানী শুকোৱাৰ ফলত এতিয়া আকৌ যাতে আমাৰ এটা এপিডেমিক নহওক, যাতে আমাৰ এটা মহামাৰী নহওক বা বেমাৰ নহওক, ডায়েৰিয়া নহওক, টাইফয়েড নহওক, এনেকুৱা ধৰণৰ কাৰণেও আমাৰ হেলথ ডিপাৰ্টমেণ্টে তেওঁলোকে বিভিন্ন জিলাৰ পৰা ডক্টৰ পঠিয়াইছে, ৰিলিফ কেম্পে কেম্পে ডক্টৰ পঠিয়াইছে, গোটেইখিনি যিমানখিনি আপুনি ভাবে ফিল্ডত এবাৰ যদি কোনোবা যায় তেতিয়াও দেখিব যে মানে পৰ্যাপ্ত পৰিমাণে যিমানখিনি আমি পাৰো তাতকে আমি বেছি দিবলৈও আমি ট্ৰাই কৰি দিম।
1: এইবাৰৰ যিটো বান পৰিস্থিতি, সেই ভয়াৱহতাই মানুহক আচলতে বহু কথাই শিকাই থৈ গৈছে। বানত মৃত্যুৰ সংখ্যাও আজি পৰ্যন্ত প্ৰায় 60 মানেই হৈছেগৈ নেকি, সঠিক তথ্য বাৰু পানী শুকোৱাৰ পাছতহে গম পোৱা যাব বুলি কৈছে। অসম যিহেতু এখন নদীমাতৃক দেশ, আমি এখন জিলাৰ পৰা আন এখন জিলালৈ গ'লে কমেও 2-3 নৈ পাৰ হ'বই লাগে। এইবাৰৰ দৰে বান পৰিস্থিতিৰ যাতে আকৌ পুনৰাবৃত্তি নহয়, এনেকুৱা ভয়াৱহ বানৰ বাবে আমাৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাসমূহ কেনেধৰণে প্ৰস্তুত থাকে?
0: সেইটো এটা নেচাৰেল ফেনোমেনাম হয় আৰু আমাৰ যিহেতু অসমখন নদীৰ, আপুনি যোনটো কলে নদীৰ লগত মানে আৱৰি আছো, নদীৰ মাজতে আছো নিচিনা কথা, ব্ৰহ্মপুত্ৰখন, দিখৌ, দিচাঙে, কিন্তু আমাৰ আৰু এটা আমি চাব লাগিব যে আমাৰ আপষ্ট্ৰীম, কাৰণ যোনটো আমাৰ বহুত বেছি অসমত কেতিয়াবা বহুত বেছি বৰষুণ হলেও আপোনাৰ বানপানীৰ পৰিস্থিতি এটা সৃষ্টি নহয়, কিন্তু যদি নাগালেণ্ড হওক, অৰুণাচল প্ৰদেশ হওক, ভূটান হওক, তেওঁলোকৰ তাত যদি বহুত বেছি পৰিমাণে বৰষুণ হয় তো তেতিয়াহ'লে আমাৰ অসমত এটা বানৰ পৰিস্থিতি এটা হয়। তো সেইটোৰ কাৰণে আমি আমাৰ নেইবৰিং যোনবিলাক ষ্টেট যেনেকে নাগালেণ্ড, অৰুণাচল প্ৰদেশ, আমি তেওঁলোকৰ লগত টাচত আছো আৰু তেওঁলোকে আমাৰ লগতো টাচত আছে, তেওঁলোকে আমাক ইনফৰমেশ্যনটো দিয়ে যে কিমান বৰষুণ হৈছে, আজি কিমান এম এম বৰষুণ হৈছে, তো সেই তথ্যখিনিও আমি পাওঁ। তো আমি সেই তথ্যখিনি যেতিয়া পাওঁ, আমাৰ এটা ফ্লাড আৰ্লি ৱাৰ্নিং ছিষ্টেম আছে, তো ফ্লাড আৰ্লি ৱাৰ্নিং ছিষ্টেমৰ জৰিয়তে আমি আমাৰ যোনবিলাক ডিষ্ট্ৰিক্ট যোনখিনি বানাক্ৰান্ত হ'ব পাৰে, তো সেই সম্ভাৱনা থকা ডিষ্ট্ৰিক্ট বিলাকক আমি আগজাননীটো দিওঁ যে আপোনালোকে অকমান সাৱধান থাকিব বা মানুহখিনিক মাইকিং কৰাব বা যাতে পানীৰ ওচৰলৈ নাযায়, পানী বাঢ়িছে, নদীখন বাঢ়িছে, তো সেই তেনেকুৱা ধৰণৰ আমাৰ পদক্ষেপবিলাক থাকেই। আৰু আমাৰ ছ'চিয়েল মিডিয়া যদি আপুনি দেখিছে,

0: যুদ্ধপুত কোনখন নদীত কিমান পানী বাঢ়িছে তেওঁলোকে আমাক দিয়ে, তেওঁলোকৰ নিজৰ ডিভিজনো আছে, এইটো সেই ডিভিজনৰ মতে আমি গম পাওঁ যে কোনখন নদী কিমান পানী আগবাঢ়িছে বা কিমান ৰাইজিং ট্ৰেণ্ডত আছে বা ফলিং ট্ৰেণ্ডত আছে, সেইখিনি তথ্য থাকে। আৰু সেই তথ্যখিনি আমি একদম আমাৰ ডিষ্ট্ৰিক্ট লেভেলৰ লৈকে, ফিল্ড অফিচাৰৰ লেভেলৰ লৈকে, ফিল্ডৰ লৈকে আমি দিবলৈ চেষ্টা কৰোঁ। আৰু ইনফেক্ট চেষ্টা নহয়, আচলতে আমি দিওঁৱেই, আৰু তেওঁলোকে সেইটো মতে ডিষ্ট্ৰিক্টে নিজৰ নিজৰ প্ৰিপেয়াৰনেছ কৰে, যাতে ক'ৰবাত যদি দেখিছে যে কোনোবা এটা মথাউৰি কিবা এটা অলপ হলেও কিবা এটা অলপ ক্ষয় ক্ষতি হৈ আছে, তো সেইটি আগতীয়াকে যাতে বানত বেছি কেনে ক্ষয় ক্ষতি নহয় সেইটো আগতীয়াকে তেওঁলোকে মেৰামতি কৰে, তো ৰাস্তা হওক, তো তেনেকুৱা ধৰণৰ, বা এ পি ডি চি এলৰ লগত আমাৰ টাচত থাকে, এনেকুৱা বিভিন্ন ধৰণৰ আমি পদক্ষেপ, আমি সেইবিলাক আমি প্ৰি ডিজাষ্টাৰ মানে যোনটো আমি প্ৰিপেয়াৰনেছ ষ্টেজ বুলি এটা আমাৰ থাকে, তো সেই প্ৰিপেয়াৰনেছ ষ্টেজতে আমি তেওঁলোকক গোটেই ডিষ্ট্ৰিক্টৰ লগত, আমি লাইন ডিপাৰ্টমেণ্টৰ লগত আমি আলোচনা কৰোঁ, আৰু সেই পৰ্যায়ক্ৰমতে আমি গোটেই আমাৰ কামবিলাক ডিপাৰ্টমেণ্টেও কৰিছে, আমিও কৰি যাওঁ।
1: হয়, আৰু এই যিটো দুৰ্যোগৰ সময়, এই সময়খিনিত বা বাৰিষাৰ সময়ত আৰম্ভ হোৱাৰ পূৰ্বে আমাৰ যিসকল স্থানীয় লোকসকল আছে বা কিছুমান স্বেচ্ছাসেৱী গোটো আছে যিবিলাকে দুৰ্যোগৰ সময়ত এই অভিযানটোক অধিক তীব্ৰতৰ আৰু ফলপ্ৰসূ কৰাত সহায় কৰে যাতে অধিক মানুহে উপকৃত হ'ব পাৰে, এনেকুৱা ক্ষেত্ৰত আমাৰ স্থানীয় লোকসকলে তেওঁলোকে নিজে প্ৰস্তুত হ'ব পাৰে নেকি, বা কেনেধৰণে তেওঁলোক প্ৰস্তুত হৈ থাকিলে অলপ সকাহ পাব পাৰিব?
0: তেওঁলোকে পাৰে, তেওঁলোকে কৰেও। মই এতিয়া আপোনাৰ শিৱসাগৰৰ কথাটো পটককে নকওঁ, কিন্তু আমাৰ বেলেগ বেলেগ জিলাতো তেওঁলোক চব প্ৰিপেয়াৰ্ড, আমাৰ গাঁৱৰ মানুহবিলাক প্ৰিপেয়াৰ্ড, তেওঁলোক আগতীয়াকে আমি তেওঁলোকক যোনটো আমাৰ ভলেণ্টিয়াৰ্ছ আছে তেওঁলোকে এৱেৰনেছ কেম্পিংবিলাক কৰে, আমাৰ ডিপাৰ্টমেণ্টৰ যোনখিনি ডিষ্ট্ৰিক্টৰ যোনখিনি ডিপাৰ্টমেণ্টৰ মানুহ আছে তেওঁলোকে আগতীয়াকে গৈ পেলাই প্ৰিপেয়াৰনেছ এটা কৰে, তো তেওঁলোকে জানে, তেওঁলোকে জানে আৰু তেওঁলোক প্ৰস্তুত থাকে যে শুকান খাদ্য অলপ ৰাখিব লাগিব বা আমাৰ যোনখিনি নথি পত্ৰ থাকে, তো সেই নথি পত্ৰখিনি যাতে আমি সুৰক্ষিত ৰাখিব লাগিব, যাতে বানপানী অহাৰ সময়ত যাতে সেই বস্তুখিনিয়ে লৈ পেলাই, যোনখিনি ইম্পৰ্টেণ্ট বস্তুখিনি লৈ পেলাই বা শুকান খাদ্যখিনি লৈ, তেওঁলোকক আমি কওঁ যে আপোনালোকে সৰু সুৰা এটা টোপোলাও বনাই থব, যাতে পটককে দুৰ্যোগৰ সময়ত আহিলে মানে ৰিলিফ নোপোৱালৈকে যাতে আপোনালোকে সেইখিনি বস্তুৱে খাই থাকিব পাৰে, তেনেকুৱা ধৰণৰ আমাৰ বিভিন্ন ধৰণৰ আমাৰ এৱেৰনেছ কেম্পিং হৈয়ে থাকে, ইনফেক্ট হৈয়ে আছে, এতিয়াও জিলাসমূহত যোনখিনি বান আক্ৰান্ত যেতিয়া মানে বান অহা নাই, সেইবিলাক জিলাতো ইনফেক্ট এতিয়াও আপোনাৰ তেনেকুৱা ধৰণৰ এৱেৰনেছ বিলাক কৰি থাকে, গাঁওবিলাক গাঁও মানুহবিলাকে জানে। কিন্তু মই শিৱসাগৰৰ কথাটো এনেকুৱা এটা হ'ল, মানে বহুত বেছি বৰষুণ এটা মানে নাগালেণ্ডত সৃষ্টি হ'ল, তো সেইটোৰ ফলত মানে এটা মানে পৰিস্থিতিটো অলপ বেলেগ ধৰণৰ নিচিনা হ'ল, তো সেইটো কাৰণেহে অলপ এইবাৰ চিটুৱেশ্যনটো অলপ এনেকুৱা হেৱক নিচিনা হ'ল, অলপ বেছি ডিভাষ্টেটিং হ'ল, কিন্তু তেওঁলোক জানে, আমাৰ শিৱসাগৰ বাসীও জানে, তেওঁলোকে জানে আৰু তেওঁলোকে কৰে, গাঁওবিলাকে কৰে, কাৰণ নৈ আপুনিও ভালকে জানে, অসমবাসীও ভালকে জানে যে নৈপুৰীয়া মানুহবিলাকে আগতে সাজু থাকে, কাৰণ আমি দেখো যে নৈপুৰীয়া মানুহ যোনখিনি থাকে তেওঁলোকৰ ঘৰবিলাকে বহুত ওখ ওখ, আমি যোনটো মিচিং সম্প্ৰদায়সকলৰ মানুহৰ কথা কওঁ, তেওঁলোকে আগতীয়াকে ঘৰবিলাক তেওঁলোকৰ চিল্টেড হাউচে হয় মানে, তেনেকুৱা ধৰণৰ তেওঁলোক এৱেয়াৰ হয়, তেওঁলোক এৱেয়াৰ, আৰু আমাৰ গোটেই অসমখনে এৱেয়াৰ যে বানপানী হলে কেনেকে মোকাবিলা কৰিব লাগে, তথাপিও আমি এৱেয়াৰনেছটো দি থাকো, তেওঁলোকেও এৱেয়াৰ হয়, আমি ভলেণ্টিয়াৰ্ছ ক্ৰিয়েট কৰিছো, জিলাই জিলাই আমাৰ ভলেণ্টিয়াৰ্ছ আছে, আমি চাৰ্কেল লেভেল ভলেণ্টিয়াৰ্ছো আছে, আমাৰ চিভিল ডিফেন্স আছে, আমাৰ ডি ডি আৰ এফ, আমাৰ যোনটো ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ ৰেছপন্স ফৰ্চ আমি ক্ৰিয়েট কৰিছো, আপদা মিত্ৰা আছে, তো আমাৰ সেই বিভিন্ন ভলেণ্টিয়াৰ্ছ বিলাকে আপোনাৰ তেওঁলোকে নিজৰ নিজৰ জিলাসমূহত মানে আপোনাৰ এৱেৰনেছ কৰি থাকে। আৰু মই অলপ আগতে ক'লো যে আমাৰ আমাৰ যোনটো ৱেবছাইট, সেই ৱেবছাইটটোতো আমাৰ এনি টাইম মানে এৱেৰনেছৰে কথা কৈ থাকো, বা আমাৰ যোনটো ছ'চিয়েল মিডিয়া আছে তাত আমি এৱেৰনেছৰে তেওঁলোকক কৈ থাকো, অকল বানপানী বুলিয়ে নহয় যিকোনো দুৰ্যোগৰ লগত মোকাবিলা কৰিবলৈ, মই ভূমিকম্পৰ লগত আপোনাক যদি কওঁ কেনেকে মোকাবিলা কৰিব লাগে, বা বহুত অতিমাত্ৰা গৰম বাঢ়িছে সেইটোত কেনেকে মোকাবিলা কৰিব লাগে, বানটোতো এটা আছেই, তো সেই লাইটনিং এইটো এটা ডাঙৰ আমাৰ আনাডাৰ কাইণ্ড অফ ডিজাষ্টাৰ বুলি আমি কওঁ, বৰ্জ্যপাত পৰিলে তাৰ আগত আমি কি কৰিব লাগে, আগজাননি আমি কেনেকে দিওঁ, বিভিন্ন ধৰণৰ এৱেৰনেছ চলিয়ে থাকে।
1: হয়, দেখা যায় যে ভূমিকম্প বা জুই লগা যুদ্ধ পৰিস্থিতিৰ বাবে বিদ্যালয়সমূহত আমি মক ড্ৰিল কৰা দেখোঁ, বানৰ বাবেও তেনেকুৱা কৰা হয় নেকি?
0: মানে মানে আমি যোনটো মই অকমান দেৰি আগতে আপোনাক কলো যে প্ৰিপেয়াৰডনেছ, যোনটো আমি আমাৰ তিনিটা ষ্টেজত আমি ভাগ কৰো। আমি এটা হৈছে প্ৰি ফ্লাড, ডিউৰিং ফ্লাড এণ্ড পষ্ট ফ্লাড। তো প্ৰি ফ্লাডত আমি ডিপাৰ্টমেণ্টৰ বিলাকৰ লগত কথা পাতো, তেওঁলোকৰ লগত কওঁ যে, মই এটা উদাহৰণ দিলো যে আমি উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টকে কলো যে আপোনালোকে আংগনবাড়ীখিনি সজাগ কৰি ৰাখক, যাতে কিমান পৰ্যন্ত আপোনালোকৰ তেওঁলোকৰ বেবী ফুড আছে, চেনিটেৰী নেপকিনখিনি কথা আছে, কেনেকৈ

0: ৰাখিব লাগিব, চাইল্ড ফ্ৰেণ্ডলি স্পেচ এটা খুলি দিব লাগিব। তো তেনেকুৱা ধৰণৰ আমাৰ গোটেই প্ৰিপেয়াৰনেছ খিনি আমি কৰো। এগ্ৰিকালচাৰক কওঁ যে আপোনালোকে বীজ বিলাক ভালকে ৰাখক, এনেকুৱা ধৰণৰ তেওঁলোকে কৰেও, আৰু তেওঁলোকে কমিউনিটি নাৰ্চাৰিং কৰে এনেকুৱা ধৰণৰ। বা আমি পিএইচ কওঁ যে ৱাটাৰ ট্ৰিটমেণ্টৰ কাৰণে হেলজেন টেবলেট আপোনালোকৰ আছে নে নাই। তো এনেকুৱা ধৰণৰ আমাৰ সেইটো প্ৰি ফ্লাডত হয়। সেই বস্তুটো যদি আপুনি চায়, সেইটো আমি মকবিল বিলাকো বানত কেনেকে বাচিব লাগে বা যিকোনো ধৰণৰ দুৰ্যোগৰ পৰা কেনেকে বাচিব লাগে, সেইটো আমি অলৰেডি প্ৰি ফ্লাডৰ আগতেই নৱেম্বৰ ডিচেম্বৰ অক্টোবৰ মানৰ পৰা আমি ষ্টাৰ্ট কৰি দিওঁ, যাতে মানুহখিনিও সজাগ হয়। স্কুলে স্কুলে কৰো আমি, বা আমি গাঁৱত কৰো। মই কৈছিলো নহয় যে অকমান আমাৰ যোনবিলাক ভলেণ্টিয়াৰ্ছ আছে, তো সেই ভলেণ্টিয়াৰ্ছ বিলাকে আমাৰ লগত সহযোগ কৰি পেলাই তেওঁলোকে কৰে। আৰু ডিষ্ট্ৰিক্টত আমি দিওঁ, ডিষ্ট্ৰিক্টে কৰে, আমি ষ্টেট লেভেলতো কৰোঁ এনেকুৱা ধৰণৰ, বা যিকোনো দুৰ্যোগৰ কাৰণে আমি মক ড্ৰিল বিলাক কৰোঁ। কিন্তু ডিউৰিং যোনবিলাক ফ্লাড, ডিউৰিং ফ্লাড এতিয়া যিহেতু বান হৈ আছে, তাৰ তেতিয়াৰ মাজত আমি নকৰোঁ, কাৰণ সম্ভৱেই নহয় কৰিবলৈ। এইখিনি কথা। আৰু পষ্ট ডিজাষ্টাৰ হৈছে, আমি পষ্ট ডিজাষ্টাৰ কেনেকে আমি তেওঁলোকক ৰিকভাৰী কৰিব লাগে, কিমান ঘৰ ভাঙিছে, সেইখিনি আমি এছেচমেণ্ট কৰে ডিপাৰ্টমেণ্টে, বা কিমানজন মানুহ মৃত্যু হ'ল, বা আমি এনেকুৱা ধৰণৰ, কাৰণ এতিয়াও তথ্যবিলাক আহি থাকে, আমাৰ ৰিপৰ্টিং চলি থাকে। 24x7 আমাৰ DOC হওক, বা 24x7 আমাৰ SCOC যোনটো ষ্টেট ইমাৰ্জেঞ্চি অপাৰেশ্যন চেণ্টাৰ, সেইটো আমাৰ চলি থাকে। DOC চলি থাকে যোনটো ডিষ্ট্ৰিক্ট ইমাৰ্জেঞ্চি অপাৰেশ্যন চেণ্টাৰ, আমাৰ ফিল্ডৰ মানুহখিনি, ফিল্ড অফিচাৰ হওক, বা প্ৰশাসনৰ যিমানখিনি, আপোনাৰ এডমিনিষ্ট্ৰেশ্যনৰ যিমানখিনি মানুহ আছে, ডিষ্ট্ৰিক্টৰ হওক বা ষ্টেটৰ হওক, ৱাৰ ফুটিং টাইপত আপোনাৰ এতিয়া মানে কাম চলি আছে।
1: আৰু এই সকলো বিভাগে সমন্বিত প্ৰচেষ্টাৰে কাম কৰিলে আমাৰ মানুহখিনি যথেষ্ট উপকৃত হ'ব।
0: হয়, আমাৰ লগত এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট, মই যদি আপোনাক কওঁ যে FCI আমাক যিমানখিনি সহায় আগবঢ়াইছে, যে চাউলৰ ক্ষেত্ৰত তেওঁলোকক আমি কৈ দিয়াৰ লগে লগে চাউল দিছে, বা ডিষ্ট্ৰিক্টলে চাউল পঠিয়াইছে, বা জিলা বেলেগ জিলাসমূহেও আমাৰ শিৱসাগৰ জিলাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, আৰু বিভিন্ন স্বেচ্ছাসেৱীও আছে, তেওঁলোককো মই এই জৰিয়তে ধন্যবাদ জনাম যে তেওঁলোকো আগবাঢ়ি আহিছে। আৰু আমাৰ বহুত এনেকুৱা মানুহ আহিছে, মানে তেওঁলোকে আগবাঢ়ি আহিছে, CM ৰিলিফ ফাণ্ডতো পইচা তেওঁলোকে জমা দিছে, যাতে আমাৰ অসমখন সুৰক্ষিত থাকক আৰু মানুহখিনিয়ে ৰিলিফ পাওক। কিন্তু গভৰ্ণমেণ্টে অলৰেডি ৰিলিফ দি আছে, আৰু ৰিলিফ দিবলৈ আমি ট্ৰাই কৰি আছো, আৰু দিমো আমি। সেইখিনি প্লেনিং কৰি আছো, কেনেকে কি কৰিব লাগে, কি নকৰিব লাগে, ক'ত কেনেকে এয়াৰ ড্ৰপিং কৰিব লাগে। আমাৰ বিভিন্ন এজেঞ্চি আছে, মানে তেওঁলোকে এতিয়া ফিল্ডতে আছে, মানে সেই ফিল্ডৰ মানুহখিনিয়ে গোটেইখিনি ক'ত কেনেকে কি কৰিব লাগিব, কোনখন নাও ক'ত যাব, কেনেকুৱা ধৰণৰ প্লেনিং হ'ব, কোনটো ফেমিলিক প্ৰথম ৰেস্কিউ কৰিব, এইবিলাক চব প্লেনিঙৰ জৰিয়তে হয়। আৰু সেই প্লেনিংটো আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, ষ্টেট এডমিনিষ্ট্ৰেশ্যনে আৰু আমাৰ অনৰেবল চিফ মিনিষ্টাৰ ছাৰেও ইমান ধুনীয়াকে সহায়টো জনায়, আৰু আমাক ইমান ধুনীয়াকে বুজাই দিয়ে তেওঁ, যাতে আমাৰ মানে কামখিনি ইজি হৈ যায়, কোনটো বস্তু কেনেকে এয়াৰ ড্ৰপিং কৰিব লাগিব। তো সেইবিলাক বস্তু আমি শিকিও আছো তেওঁৰ পৰা, আৰু আগলৈও শিকিম।
1: ধন্যবাদ বাইদেউ, আপুনি যিখিনি কথা ক'লে, আপোনালোকে বিভাগে এই দুৰ্যোগৰ সময়ত যিখিনি কৰি আছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। আমি আশা কৰিছোঁ আমাৰ মানুহখিনি এই দুৰ্যোগৰ পৰা ওলাই আহক। প্ৰিয় শ্ৰোতা, আজি আমাৰ মাজত আছে আন এগৰাকী অতিথি, তেওঁ হৈছে চাবুৱাৰ টাটা ৰেফাৰেল হাস্পতালৰ মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডক্টৰ শান্তনু বৰগোহাঁই। ছাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম।
2: ধন্যবাদ।
1: হয়, বৰ্তমানৰ বান পৰিস্থিতিত মানুহে যি দুৰ্ভোগ ভুগিবলগীয়া হৈছে সেয়া আমি সকলোৱে দেখিছোঁ। এতিয়া মানুহৰ মাজত আন এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে বানৰ পাছৰ সময়খিনি। ইতিমধ্যে বহু ঠাইত পানী কমি যোৱাৰ পাছত ঘৰৰ ভিতৰত, বাৰীত একাঁঠু পৰ্যন্ত পলস পৰা দেখা গৈছে। বিভিন্ন ঠাইত ওলোৱা মৰাশ, পানীৰ তলত বহুদিন থকা গছ গছনি, মৰি যোৱা পোহনীয়া জীৱ জন্তুৰ গেলা পচা গোন্ধ, এই সকলোবিলাকে মিলি এতিয়া আচলতে স্বাস্থ্যজনিত সমস্যা সৃষ্টি কৰাৰ উপক্ৰম হৈছে। এনে পৰিস্থিতিত মানুহৰ কেনেধৰণৰ বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে, আৰু ইয়াৰ পৰা হাত সাৰিবলৈ কি ব্যৱস্থা ল'ব পাৰি?
2: পোনপ্ৰথমে মই আকাশবাণী গুৱাহাটীক ধন্যবাদ দিছো এইখিনি কৰাৰ কাৰণে, আৰু দ্বিতীয়তে মোৰ সমবেদনা জ্ঞাপন কৰিছো যিখিনি বানপীড়িত অঞ্চলৰ ৰাইজে ভুগিছে, তেখেতলোকৰ কাৰণে বহুতে হয়তো আত্মীয় স্বজনকো হেৰুৱাইছে। এতিয়া কথা হ'ল, আচল কথাটোলৈ আহোঁ, এতিয়া লাহে লাহে হয়তো এতিয়া ৰ'দ দিছে, বানপানীৰ সমস্যা বা বানপানীৰ যিখিনি ক্ষয় ক্ষতি হৈছে সেইখিনিটো হ'ল, পানী হয়তো কমি যাব, যিখিনি মানুহ আশ্ৰয়স্থলীত আছিলে তেওঁলোক হয়তো লাহেকৈ এতিয়া ঘৰলৈ ঘূৰি যাব। কিন্তু প্ৰথম কথা হ'ল, তেওঁলোকৰ ঘৰ ইতিমধ্যে তেওঁ বানপানীৰ কবলত আছিলে, ঘৰৰ ভিতৰতো হয়তো বোকা পানী হৈছে, পলস হৈছে, গৰু ছাগলী হয়তো বাৰীতে মৰি পৰি আছে। গতিকে প্ৰথম কথা হ'ল, তেওঁলোক যেতিয়া ঘৰলৈ ঘূৰি যাব, তেওঁলোকৰ ঘৰটো চফা কৰাটো এটা

0: ডাঙৰ সমস্যা।
1: হয়,
0: তেওঁলোকৰ ঘৰটো প্ৰথমে চেনিটাইজ কৰিব লাগিব বা বাৰীখন চেনিটাইজ কৰিব লাগিব। গতিকে তেওঁলোকে সেইখিনিতে প্ৰথম এটা সাৱধানতা অৱলম্বন কৰিব লাগিব যে যেতিয়া ঘৰটো চেনিটাইজ কৰিব বা ঘৰটো চাফা কৰিবলৈ ল'ব, খুব জৰুৰী যে তেওঁলোকে পৰাপক্ষত যিসকলে পাৰে বা যোগাৰ কৰি ল'ব পাৰিলে ভাল হয়, বুট ব্যৱহাৰ কৰিব, গামবুট টাইপৰ বস্তু ব্যৱহাৰ কৰিব লাগে। আৰু প্লাছ গ্লাভছ, হেণ্ড গ্লাভছ, গাত হেণ্ড গ্লাভছ যিবিলাক আছে সেইবিলাক ব্যৱহাৰ কৰিব যাতে তেওঁলোক ছেফ হৈ থাকিব পাৰে। ঘৰটো যেতিয়া পৰিষ্কাৰ কৰিব, বোকা পানী পৰিষ্কাৰ কৰিব, তেওঁলোক যাতে ছেফ হৈ থাকিব পাৰে। কাৰণ ইমান পাঁচ ছদিন বা এসপ্তাহৰ পিছত তাত বিষাক্ত কীট কীটাণু বা সাপ আদি বিষাক্ত বস্তু তাত থাকিব পাৰে বা অন্যান্য বেক্টেৰিয়া বা ফাংগাছ এইবিলাক গ্ৰ'থ হ'ব বা এসপ্তাহৰ পিছত। গতিকে সেইবিলাকৰ পৰা যদি হাত সাৰিবলৈ প্ৰথমে নিজৰ প্ৰটেকশ্যন লোৱাটো খুব জৰুৰী। তেওঁলোকে ডাষ্ট গ্লাভছ পিন্ধিব লাগে বা গামবুট টাইপৰ জোতা পৰিধান কৰিব লাগে। এতিয়া আচল কথাটোলৈ আহোঁ। এতিয়া আচল কথা হ'লে কি কি বেমাৰ আহিব পাৰে, এটা হ'লতো দৈনন্দিন যিবিলাক বেমাৰত অলৰেডি ভুগি আছে, যিবিলাকৰ লাইফ ষ্টাইল ডিজিজ বুলি কওঁ আমি, ডায়েবেটিছ, হাইপাৰটেনশ্যন, ব্লাড প্ৰেছাৰ বা থাইৰয়ডৰ বেমাৰ, এইবিলাক যিবিলাক বেমাৰত অলৰেডি ভুগি আছে, কাৰণ এইটো এটা এনেকুৱা অনাকাংক্ষিত সমস্যা আহি গ'ল তেওঁলোকৰ। গতিকে এইবিলাকত বেমাৰত যিবিলাকে দৈনন্দিন ৰোগীয়ে যিবিলাক দৰৱ ব্যৱহাৰ কৰি আছে সেইখিনি হয়তো পাহৰি যাব পাৰে। তেওঁলোকে আকৌ মনত পেলোৱা উচিত থাকে তেওঁলোকে যাতে সেই দৰৱখিনি বাদ নিদিয়ে। ডায়েবেটিছৰ দৰৱ যিখিনি দৈনন্দিন খাই আছিলে, ৰুটিনলি খাই আছিলে, প্ৰেছাৰ দৰৱ যিখিনি খাই আছিলে বা আন যিখিনি ৰুটিন দৰৱ দৈনন্দিন যিখিনি ব্যৱহাৰ কৰি আছিলে সেইখিনি যাতে তেওঁলোকে বাদ নিদিয়ে, সেইটো এটা কথা। তাৰপিছত আহোঁ মই বানপানীৰ কাৰণে বা বানপানী কবলত পৰাৰ পিছত তেওঁলোকে ঘৰলৈ ঘূৰি যোৱাৰ পাছত কি কি বেমাৰ আহিব পাৰে বা তাৰ কেনেকে প্ৰতিকাৰ লোৱাটো হয়, কি কি বেমাৰ আহিব পাৰে সেইখিনি যদি আমি জানো তাৰ প্ৰতিকাৰ লোৱাটো আচলতে সহজ হৈ পৰে। এতিয়া পানী এনেকে পানী কমি যোৱাৰ পাছত সাধাৰণতে প্রথম বেমাৰটো হলে আমাৰ জি আই ডিজৰ্ডাৰ, তাৰমানে গেষ্ট্ৰোএনটেৰাইটিছ, ডায়েৰিয়া ডিজিজ, বমি, পায়খানা এইবিলাক প্ৰথম হয়, এইবিলাক পানীৰ পৰা আহে। গতিকে খোৱা পানীখিনি আটাইতকৈ ইম্পৰ্টেণ্ট। খোৱা পানী যেতিয়া দেখিছে যে আমাৰ প্ৰথম ঋতু যিটো আমাৰ ছাপ্লাই চেইনত প্ৰথম আমাৰ পানীৰে দৰকাৰ হৈছে, সেইকাৰণে বিশুদ্ধ পানীটো বৰ দৰকাৰ। বিশুদ্ধ পানী আমি কেনেকৈ পাম, এটাটো হ'ল ছাপ্লাইৰ পৰা যিখিনি ৱাটাৰ বটল, বটল ৱাটাৰ যিটো, আৰু দুই নম্বৰ হ'ল আমি পানী গৰম বইল কৰিব লাগিব, বইল কৰিব লাগিব পানী, বইল পানীৰ বাহিৰে বাকী একো পানী ব্যৱহাৰ কৰিব নালাগে। হয়তো বটল ৱাটাৰ ব্যৱহাৰ কৰিব পাৰে নহ'লে বইল ৱাটাৰ ব্যৱহাৰ কৰিব পাৰে, কমচে কম আধা ঘণ্টা সময় ভালকৈ বইল কৰি যাতে পানীখিনি খায়। কাৰণ ইয়াৰ পৰা এই বইল পানী খাই থাকিলে বা সিজোৱা বস্তু, ফ্ৰেছলি সিজোৱা বস্তু খাই থাকিলে কমচে কম আমাৰ এই ডায়েৰিয়েল ডিজিজ, বমি, পায়খানা, যিবিলাক কলেৰা সদৃশ যিবিলাক ৰোগ সেইখিনিৰ পৰা আঁতৰি থাকিব পাৰিব। দ্বিতীয়তে আহোঁ আমি স্কিনৰ বেমাৰ, স্কিনৰ বেমাৰ যিটো চৰ্ম ৰোগ যিবিলাক হয় এইবিলাক বোকা পানীৰ কাৰণে তেওঁলোকৰ বিভিন্ন ধৰণৰ বেক্টেৰিয়েল ইনফেকশ্যন, ইঞ্জুৰি, ফাংগেল ইনফেকশ্যন এইবিলাক হোৱাৰ চান্স থাকে। পৰিষ্কাৰ পৰিচ্ছন্নতা এইটো এটা আটাইতকৈ ডাঙৰ কথা। গতিকে এতিয়া আমাৰ সাধাৰণতে যিটো ছাপ্লাই দিয়া হয় বা বানপানীৰ পীড়িত ৰাজ্যৰ যিটো সাহাৰ্য দিয়া হয়, সাধাৰণতে সকলোৱে খোৱা বস্তু বা এইবিলাকতো জোৰ দিয়ে, পানী যোগান ধৰিছে বা খোৱা বস্তু ধৰিছে, কিন্তু সমানেই জৰুৰী কিছুমান আন ধৰণৰ বস্তু যেনেকে চাবোন, ডেটল পানী, এইবিলাক পৰিষ্কাৰ পৰিচ্ছন্নতা যাতে তেওঁলোকে ৰাখিব পাৰে, নিজে যাতে পৰিষ্কাৰ হৈ থাকিব পাৰে, নিজৰ ছালখন যাতে পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিব পাৰে যাতে চৰ্ম ৰোগবিলাক নহয়, এইটো এটা সাৱধান হ'ব লাগে। তিনি নম্বৰ ইঞ্জুৰী, ইঞ্জুৰীটো এটা ডাঙৰ কথা। যেতিয়া ঘৰখন এনেকে ভাগি গৈছে বা যিবিলাক চাফা কৰিব লাগিব ইঞ্জুৰী হোৱাটো স্বাভাৱিক কথা, বিভিন্ন কীট কীট বিষাক্ত কীট কীটাণু বা সৰ্পদংশনৰ পৰা আঁতৰি নিজকে বচাই ৰাখিব লাগিব। গতিকে সেইখিনি সাৱধানতা অৱলম্বন কৰিব লাগিব। বাকী যিখিনি আছে ধৰি লওক সাধাৰণ চৰ্দি, কাহ এইবিলাকৰ পৰা বাচি থাকিব লাগিব, নিমনীয়া বেমাৰ এইবিলাকো হ'ব পাৰে যিবিলাক বানপীড়িত ৰাজ্যৰ যেতিয়া ঘৰলৈ ঘূৰি যোৱাৰ পাছত, এইখিনিৰ পৰা সাৱধান হ'ব লাগিব। তাৰপিছত আৰু এটা কথা হ'ল যে আৰু কিছুমান ইঞ্জুৰী আছে যেনে ইলেক্ট্ৰিকেল ইঞ্জুৰী, ইলেক্ট্ৰিকেল ইঞ্জুৰী ক'ৰবাত হয়তো ট্ৰেঞ্চফৰ্মাৰ পৰি আছে বা ঘৰত হয়তো আজিকালি বহুতে আমাৰ ইউজ কৰে যিটো ইনভাৰ্টাৰ ইউজ কৰে, ইনভাৰ্টাৰ হয়তো বানপানীৰ সময়ত বানপানী ডুবি হয়তো ক'ৰবাত কাৰেণ্ট লিক হৈ আছে বা গেছ চিলিণ্ডাৰ ক'ৰবাত হয়তো লিক হৈ আছে, তেনেকুৱা কথাবিলাকৰ পৰা অলপ সাৱধান হ'ব লাগিব যাতে এই ইলেক্ট্ৰিকেল ইঞ্জুৰী বা তেনেকুৱা ধৰণৰ সমস্যাবিলাক নাহে। তাৰপিছত আৰু কিছুমান কথা হ'ল, এইবিলাক সমস্যাটো আছেই, আৰু কিছুমান হ'ল আমাৰ মানসিক চাপ, যিবিলাক বানপীড়িত অঞ্চল আছে তাত যিখিনি মানুহ আছে, এটা ইমান ডাঙৰ এটা সমস্যাত ভোগাৰ পিছত এটা মানসিক চাপ এটা থাকে, মানুহ হয়তো নিজৰ টেনচন এটা ডিপ্ৰেশ্যন লৈ যাব পাৰে বা

0: এইবিলাক সব ঠিক হৈ যোৱাৰ পাছতো যেতিয়া এটা দীঘলীয়া সময়ৰ কাৰণে মানুহ এটা পষ্ট ট্ৰমেটিক ডিজৰ্ডাৰ বুলি কয়, তেনেকুৱা ধৰণৰ মানসিক চাপ কিছুমান থাকিব পাৰে, গতিকে এইবিলাকৰ পৰা মানুহে অকমান চাফাৰ কৰিব পাৰে। গতিকে মূলতে যদি এইখিনি বেমাৰৰ পৰা, এইখিনি সাধাৰণতে বানপানীৰ পিছত হোৱা ৰোগ, আৰু এইখিনি যদি জানো আমি নিজকে অলপ সাৱধান কৰি ৰাখিলে গতিকে বাচি থাকিব পৰা যায়।
1: এতিয়া ছাৰ, মানুহে বানৰ পাছত সাধাৰণতে হোৱা যিখিনি ৰোগ আৰু কিছুমান গুৰুতৰ ৰোগ, সেই দুই ধৰণৰ ৰোগৰ মাজত তাক চিনাক্ত কৰাৰ কিবা উপায় আছে নেকি?
0: হয় হয়, চিনাক্ত কৰাৰ উপায় ধৰি লওক সদায় কিছুমান স্বেচ্ছাসেৱী সংগঠন আছে, তেওঁলোকৰ টাচত থাকিব লাগিব। যেতিয়া ধৰি লওক জ্বৰ এটা আহে, প্ৰথম দিনাখন বা দীঘলীয়া জ্বৰ হলেই তেওঁলোকৰ স্বেচ্ছাসেৱী সংগঠন বা কোনোবা ওচৰৰে চিকিৎসা সেৱালৈ যাব লাগিব। তেওঁলোকে নেগলেক্ট কৰিলে নহব, নিজৰ যিটো পৰিষ্কাৰ পৰিচ্ছন্নতা বা নিজৰ যিটো প্ৰতিৰোধৰ যিটো যিখিনি দিহা পৰামৰ্শ সেইখিনিতো মানি চলিবই লাগিব। কিন্তু তাৰ ওপৰত যদি আকৌ নতুনকে কিবা এটা হয় ধৰি লওক, তেওঁলোকে নেগলেক্ট কৰিলে নহব, ওচৰত থকা স্বাস্থ্য কেন্দ্ৰলৈ বা স্বেচ্ছাসেৱী সংগঠন বা ওচৰত থকা যিকোনো চিকিৎসক নাৰ্চ বা তেওঁলোকক যোগাযোগ কৰিব লাগিব।
1: আৰু এতিয়া যিহেতু জিলা প্ৰশাসনে অৰ্থাৎ চৰকাৰেও যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত, NHMৰ সহযোগত তেওঁলোকে মোবাইল এম্বুলেঞ্চৰ ব্যৱস্থা কৰিছে, গতিকে কিবা যদি বেমাৰ আজাৰ এনেকুৱা মানে তেওঁলোকে ভাবে যে মোৰ কিবা গুৰুতৰ ৰোগ হৈছে নেকি, তেতিয়া তেওঁলোকৰ ওচৰলৈ গৈ স্বাস্থ্য পৰীক্ষা কৰিব পাৰে নহয় জানো?
0: হয় হয়, স্বাস্থ্য পৰীক্ষা কৰাটো অত্যন্ত প্ৰয়োজনীয়। যদি জ্বৰ এটা বেছি দিন ধৰি হৈ আছে, এদিন বা দুদিন সময় পাৰ হৈ গৈছে, জ্বৰটো ভাল হোৱা নাই, ততাতৈয়াকৈ তেওঁলোকে স্বাস্থ্য পৰীক্ষা শিবিৰলৈ আহিব লাগে। চৰকাৰৰ ফালৰ পৰা হয়তো শিবিৰ স্থাপন কৰিব বিভিন্ন জেগাত চৰকাৰৰ ফালৰ পৰা, গতিকে সেই স্বাস্থ্য শিবিৰসমূহলৈ গৈ নিজকে বেমাৰৰ পৰা হাত সাৰিবলৈ তেনেকুৱা অঞ্চললৈ তেনেকুৱা স্বাস্থ্য শিবিৰবিলাক এটেণ্ড কৰিব লাগিব।
1: হয় ছাৰ, এতিয়া এই সময়ছোৱাত শিশু, গৰ্ভৱতী মহিলা, বৃদ্ধ লোকসকল, তেওঁলোকে স্বাস্থ্যৰ যতনৰ ক্ষেত্ৰত তেওঁলোকক আপুনি কিবা দিহা দিব নেকি?
0: হয়, শিশুসকলৰ কথা হল একেই কথা, যিখিনি নৰ্মেল মানুহৰ কাৰণে যিখিনি প্ৰতিকাৰৰ যিখিনি প্ৰতিৰোধৰ কাৰণে যিখিনি ব্যৱস্থা লোৱা হয়, শিশু আৰু গৰ্ভৱতী মহিলা

0: জনাই দিয়ে তেওঁলোকে উপকৃত হ'ব বুলি ভাবিছোঁ, অকণমান কৈ দিব
1: হয়
0: নেকি?
1: পরিষ্কার, সেকারণে কৈছো যে পরিষ্কার পরিচ্ছন্নতাৰ নিজৰ হৈ থাকিবই লাগিব বেমাৰৰ পৰা হাত সাৰিবলৈ। পরিষ্কার পরিচ্ছন্নতা দুটা বেমাৰৰ পৰা ডাইৰেক্টলি আমাক হেল্প কৰে, এটা হল নিজৰ বিভিন্ন ধৰণৰ চৰ্মৰোগৰ পৰা আমাক সহায় কৰিব, দুই নম্বৰ কৰা আমাৰ যিবিলাক ডায়েৰিয়া সদৃশ ৰোগ আছে বা কলেৰা সদৃশ ৰোগ আছে, গেষ্ট্ৰোএনটেৰাইটিছ বুলি যিবিলাক বমি হয়, আমাৰ বাকী ৰেস্পিৰেটৰী যিবিলাক ডিজিজ, এইবিলাকৰ পৰা হাত সাৰিবলৈ আমি পৰিষ্কাৰ পৰিচ্ছন্নতা আমি বজাই ৰাখিবই লাগিব। পৰিষ্কাৰ পৰিচ্ছন্নতা মানে আমি এটা হল আমি নিতৌ আমি পুৱা দুপৰীয়া গধূলি তিনিবাৰ চাৰিবাৰ পাঁচবাৰ কৰি আমি হাত ভৰি চাবোনেৰে ধুব লাগিব ভালদৰে। আমি চেনিটাইজাৰ ইউজ কৰিব পাৰোঁ, চেনিটাইজাৰ যেনেকে আমি কভিড কালত আমি যেনেকে চেনিটাইজাৰ ইউজ কৰিছিলো তেনেকে চেনিটাইজাৰ ইউজ কৰিব লাগিব। আৰু পৰাপক্ষত অনবৰতে এইটো বইল পানী খাব লাগিব বা পেকেজ বটল ৱাটাৰ ল'ব লাগিব, কোনো কাৰণতে পানী বইল নকৰাকৈ খাব নালাগিব।
0: বিশুদ্ধ খোৱা পানী গ্ৰহণ কৰাটো খুবেই দৰকাৰী বেমাৰ পৰা বাচি থকাৰ বাবে,
1: খুবেই দৰকাৰ। বিশেষকৈ এই বানপানীৰ পাছত বিশুদ্ধ খোৱা পানী পোৱাটো, বটল ৱাটাৰ পোৱাটো যদি দিগদাৰ হয় তেতিয়া পানী অন্তত গৰম পানী আধা ঘণ্টা সময় বইল কৰি তাৰপিছতে পানীখিনি সেৱন কৰিব।
0: হয়, আৰু ছাৰ এতিয়া তেওঁলোকে খাদ্যাভ্যাসটো কেনেকুৱা ধৰণৰ হোৱা উচিত, তেওঁলোকে সুস্থ হৈ থাকিবৰ বাবে প্ৰপাৰ নিউট্ৰিশ্যন পাবৰ বাবে তেওঁলোকে কেনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে?
1: প্ৰপাৰ নিউট্ৰিশ্যন বুলি কৈ তেওঁলোকে ঘৰলৈ ঘূৰি গৈ প্ৰপাৰ নিউট্ৰিশ্যন বুলি কৈ যিটো নৰ্মেল দৈনন্দিন জীৱনৰ যিটো নিউট্ৰিশ্যন সেইটোৱে ল'ব পাৰে, কিন্তু কথা হ'ল কি তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰণে অলপ হাই প্ৰটিন ডায়েট এটা হোৱাটো দৰকাৰ। হাই প্ৰটিন ডায়েট হলে আমি বাকী হাই প্ৰটিন সকলো মানুহে হয়তো এফৰ্ড কৰিব নোৱাৰিব পাৰে, কিন্তু এটা বইল কণী এটা যদি খায়ো থাকে তেতিয়াহ'লেও বহুত। আৰু বাকী যিখিনি নৰ্মেল দৈনন্দিন জীৱনৰ যিখিনি দাইল ভাত যিখিনি দৈনন্দিন আহাৰ আমি গ্ৰহণ কৰোঁ ষ্টেপল ফুড বুলি যিটো কৰোঁ সেইটোৱে এনেকুৱা সময়তো তেওঁলোকক সহায় কৰিব। হাই প্ৰটিন ডায়েট এটা লোৱাটো কিন্তু দৰকাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো নিজৰ বঢ়াই থাকিবলৈ।
0: হয় ছাৰ, ধন্যবাদ থাকিল আপোনালৈ, আপুনি যিখিনি কথা ক'লে আমাৰ শ্ৰোতাসকল নিশ্চয় উপকৃত হ'ব, আৰু বিশেষকৈ বান ক্ষতিগ্ৰস্ত অঞ্চলত যিসকল মানুহ আছে তেওঁলোকে এই কথাবিলাক যদি মানি চলে, পৰিষ্কাৰ পৰিচ্ছন্নতা পুষ্টিকৰ খাদ্য খোৱা, তেওঁলোক তাৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিব। আমাক ইমানখিনি সময় দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ।
1: ধন্যবাদ।
0: প্ৰিয় শ্ৰোতা, অসমৰ বান কেৱল এটা প্ৰাকৃতিক দুৰ্যোগ নহয়, বৰঞ্চ প্ৰতি বছৰে মানুহৰ জীৱন জীৱিকা কৃষি অৰ্থনীতিত প্ৰভাৱ পেলোৱা এটা প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানক নেওচি বান ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকসকলক পুনৰ জীৱনমুখী কৰি তোলাৰ বাবে আমি প্ৰত্যেকেই প্ৰত্যেকৰ সহায় হ'ব লাগিব। সমন্বিত প্ৰচেষ্টাৰেহে আমি এখন নিৰাপদ, শক্তিশালী আৰু সমৃদ্ধিশালী ৰাজ্য গঢ়ি তুলিব পাৰিম। তাৰে কামনাৰে আজিৰ অনুষ্ঠানৰ পৰা মই পৰিস্মিতাই বিদায় লৈছোঁ। নমস্কাৰ।
2: দৃষ্টিপাত শুনিলে, আলোচনাত ভাগ ল'লে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক, বিশিষ্ট ভূগোলবিদ, পৰিৱেশকৰ্মী ডক্টৰ অৱনী কুমাৰ ভাগৱতী, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া মন্দিৰা বুঢ়াগোহাঁই আৰু চাবুৱাৰ টাটা ৰেফাৰেল হাস্পাতালৰ মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক শান্তনু বৰগোহাঁয়ে। অনুষ্ঠানটিৰ আঁত ধৰিলে পৰিস্মিতা দিহিঙীয়াই, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
5: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
6: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
5: কোন ঠাই অ?
6: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
6: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মই এবাৰ যাব লাগিব।
6: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
7: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ।

0: 1800420223 নম্বৰত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক অহেতুক ছবিৰেটি গীত। গীতৰ কথা ইপচনলাল বৰুৱাৰ আৰু শিল্পী পম্পী গগৈ।

চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক হিয়াৰ দাপোনত তোমাৰে ছবি। এই চিনেমাখনৰ এটি গীত জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠত। গীতৰ কথা দিগন্ত ভাৰতীৰ।

0: চিত্রগীত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।
1: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহুত এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।

এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার অধ্যক্ষতাত দিসপুরত অনুষ্ঠিত মন্ত্রিসভার বৈঠকত আজি চলিত বিত্তীয় বর্ষৰ বাজেটত প্রস্তাবিত কেইবাটাও বিষয় কার্যকরী করার সিদ্ধান্ত লওয়া হয়। কেবিনেটে রাজ্যখনৰ আত্মসহায়ক গোটৰ সদস্যক ব্যক্তিগত ঋণৰ বাবদ 10 লাখ টকা পর্যন্ত স্টাম্প ডিউটি ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। আয়ুর্বেদিক চিকিৎসা গ্ৰহণ কৰি চিকিৎসক হিচাপে নিয়োজিতসকলৰ সুবিধার্থে আজি মন্ত্রিসভায় নতুন সেৱাবিধিত অনুমোদন জনায়। অহা মাহৰ পৰা চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া ধৰণে ৰেচন কাৰ্ডৰ বিপৰীতে দাইল আৰু চেনি দিয়াৰ কাম আৰম্ভ কৰাৰ বাবেও কেবিনেটে সিদ্ধান্ত লয়। বিক্ৰীৰ বাবে চুক্তি থকা ভূমি পুনৰ বিক্ৰীৰ ক্ষেত্ৰত পঞ্জীয়নৰ ব্যৱস্থা কৰাৰ বাবে বিধানসভাত আইন প্ৰণয়নৰো আজি মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা 96টা আশ্ৰয় শিবিৰত 1,15,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অসমৰ সাম্প্ৰতিক প্ৰলয়ংকাৰী বানত হোৱা ধনজনৰ ক্ষয় ক্ষতিৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি শ্ৰীমতী মুৰ্মুৱে এই দুৰ্যোগত ক্ষতিগ্ৰস্ত সকলোৰে সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত হৈ থকা প্ৰতিগৰাকী ব্যক্তিৰ কুশল কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বানৰ ফলত হোৱা ক্ষয় ক্ষতি, উদ্ধাৰ অভিযান আৰু প্ৰত্যাহ্বানৰ বুজ লয়। কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰভাৱিত পৰিয়ালসমূহলৈ সাহায্য আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে শ্ৰীমোদীক অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে বানৰ ফলত ধনজন হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু প্ৰাকৃতিক সমস্যাটোক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি আশ্বাস দিয়ে। কেন্দ্ৰীয় চৰকাৰে সাহায্য, পুনৰ্বাসন আৰু পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াত সৰ্বতো প্ৰকাৰে সহায় কৰিব বুলিও তেওঁ আশ্বাস দিয়ে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযানো অব্যাহত আছে। বানৰ পাছত ৰাজ্যত কৃষিখণ্ডক পুনৰ শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে কৃষি আন্তঃগাঁথনি পুঁজি আঁচনিৰ অধীনত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। কালি পৰ্যন্ত ৰাজ্যৰ 893গৰাকী কৃষক, কৃষক উৎপাদক সংস্থা আৰু কৃষি উদ্যোগীয়ে এই পুঁজিৰ অধীনত প্ৰায় 1,181 কোটি 13 লাখ টকাৰ ঋণৰ সুবিধা লাভ কৰে। আজি গুৱাহাটী

0: ভৱেন্দ্ৰনাথ শইকীয়াৰ কাহিনী আৰু পৰিচালনাত নিৰ্মিত সন্ধ্যাৰাগে আজুৰি আনিছিল অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চিনেমাৰ ৰাষ্ট্ৰীয় বঁটা অৰ্থাৎ ৰজত কমল বঁটা। লগত আছিল শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা।
1: উল্লেখ্য যে সন্ধ্যাৰাগ চিনেমাখনৰ সহযোগী সংগীত পৰিচালক আছিল ইন্দ্ৰেশ্বৰ শৰ্মা আৰু প্ৰভাত শৰ্মা। ভাৰতীয় পেনোৰামালৈও সন্ধ্যাৰাগ নিৰ্বাচিত হৈছিল। নিজে সংগীত পৰিচালনা কৰা চিনেমাবোৰৰ বিষয়ে ৰমেন চৌধুৰীয়ে কয়,
2: এতিয়া মোৰ যিবোৰ সংগীত পৰিচালনা কৰিছিলোঁ সেইবিলাক তথ্যচিত্ৰ আৰু বোলছবিৰ নামবিলাক হ'ল বিভ্ৰাট, সন্ধ্যাৰাগ, যুঁজ, ৰুদ্ৰ, গৰখীয়া, হস্তীৰ কন্যা, কোলাহল, অগ্নিস্নান, সূৰ্য তেজ অন্য নাম, এইটো আৱহ সংগীত আদি। আৰু ইয়াৰ ভিতৰত টেলিফিল্মৰ ভিতৰত আছে উবলা হিপা, পৰিচালনা কৰিছিলোঁ এখন খাচী আৰু মণিপুৰী বোলছবিৰ সংগীত তাত কৰিছিলোঁ। এতিয়া কুলদা ভট্টই তেওঁ ডাইৰেক্টৰ আছিলে সেই সময়ত। আৰু কিছুমান বেকগ্ৰাউণ্ড মই মিউজিক কৰিছিলোঁ, কাৰণ বেকগ্ৰাউণ্ড মিউজিক কৰি মই খুব ভাল পাওঁ। এই এনেই কম্প'জ কৰাতকৈ সুৰ এটাত কৰি বেকগ্ৰাউণ্ড মিউজিক ইজ এ ভেৰি খুব টান কাম হ'ল বেকগ্ৰাউণ্ড মিউজিক, কাৰণ বেকগ্ৰাউণ্ড মিউজিকে এখন ছবি এখন বুষ্ট আপ কৰিব পাৰে, বহুত ওপৰলৈ নিব পাৰে। গোটেই এটা এটা চিনৰ ওপৰত, এটা এটা ষ্ট্ৰকৰ ওপৰত, এটা এটা বেলেগ মিউজিকৰ ওপৰত গোটেই চিনটো কাভাৰেজ কৰিব পাৰি। আৰু সেইকাৰণে মই কৈছিলোঁ কি, সেই তেনে তেতিয়া সূৰ্য তেজৰ অন্য নামত মই তেনেকৈ দিছিলোঁ বেকগ্ৰাউণ্ড, খুব টাফ কাম। অগ্নিস্থানত দিছিলোঁ, উবলা হপাত দিছোঁ, তাৰপিছত দিছিলোঁ ডাৱৰ, আৰু এনেকৈ কেইবাখনো আছিলে।

0: যোৱা শতিকাৰ 70ৰ দশক HMV কোম্পানীয়ে গুৱাহাটীত অস্থায়ীকৈ ষ্টুডিঅ' স্থাপন কৰিছিল। সেই ষ্টুডিঅ'ই অসমৰ শিল্পীসকলক প্ৰদান কৰিছিল গীত বাণীবন্ধনৰ সোণালী সুযোগ।
1: ভূপেন হাজৰিকাৰ বহুকেইটি জনপ্ৰিয় গীত সেই অস্থায়ী ষ্টুডিঅ'ত বাণীবন্ধন কৰা হৈছিল। সেই ষ্টুডিঅ'ৰ ব্যৱস্থাপনাৰ দায়িত্ব লাভ কৰিছিল ৰমেন চৌধুৰী। HMV কোম্পানীৰ অস্থায়ী ষ্টুডিঅ'ৰ কথা সোঁৱৰি ৰমেন চৌধুৰীয়ে কয়,
2: পাণবজাৰত HMV কোম্পানীয়ে দুটা বছৰৰ কাৰণে এটা ঘৰ ভাড়া লৈছিল। দুটা বছৰ নহয়, এমাহ দুমাহৰ কাৰণে ৰেকৰ্ডিং হয় আৰু ঘৰটো এবছৰ দুবছৰ এনেকৈ ৰাখে আৰু পাণবজাৰত অস্থায়ীভাৱে কিন্তু আহিছিলে। সেই তেতিয়া অস্থায়ীভাৱে তেতিয়া চনটো হ'ব 1971 আৰু 72। গতিকে সেই গোটেইখিনি বাদ্যযন্ত্ৰীৰ পৰা আদি কৰি বা আৰ্টিষ্টৰ লগত যোগাযোগ কৰাৰ পৰা আদি কৰি সেইখিনি কাম মোকেই কৈছিলে। কাৰণ সেই সময়ত ভূপেন দাই কলিকতাত থাকোঁতে তেখেতসকলে HMV-ৰ মানুহে সুধিছিল, আমি এনেকৈ যাব খোজোঁ একমাহৰ কাৰণে, যিমান তাত ইয়াত আহিবলৈ অসুবিধা পায় তাতে আমি ৰেকৰ্ডিং কৰিম ভাল ভাল শিল্পীৰ হতুৱাই। তেতিয়া আপুনি অকণমান সহায় কৰি দিয়ে ভাল হ'ব, আমাৰ মিউজিচিয়ানবিলাক কেনেকৈ কৰিম। তেতিয়া ভূপেন দাই গৈছিলে, তাতে গৈ পেলাই আপুনি ডাইৰেক্ট ৰমেন চৌধুৰী তাত খবৰ ল'ব। ভূপেন দাই কিন্তু তাৰ পৰা কৈ পঠিয়াইছিলে, সেইটো মোৰ কাৰণে ডাঙৰ কথা। তাৰপিছত ভূপেন দাই অহাৰ পিছত কৈছিলে, ৰমেন তোমাৰ কথা মই কৈছিলোঁ, তুমি ঠিকমতে কাম কৰি আছা, মই বৰ ভাল পাইছোঁ, কিমান মনটো ভাল। তাতে ভূপেন দাৰো ৰেকৰ্ডিং কৰিছোঁ তাতে 71 আৰু যিকেইটা ভূপেন দাই গান গাইছিলে 70-ৰ 71-ৰ আটাইতকৈ ভাল গান সেইবিলাক ভূপেন দাই নিজেও কৈ গৈছে, মই বহুত ৰেকৰ্ডিং কৰিলোঁ কিন্তু মই এইটো ষ্টুডিঅ'ত টেম্পৰেৰী ষ্টুডিঅ'ত এইকেইটা গান বৰ ভাল পাওঁ।

0: ৰমেন চৌধুৰীয়ে যোগদান কৰে। এই সন্দৰ্ভত তেওঁ কয়,
1: তাৰপিছত মোৰ 1975 চনত আকাশবাণী কেন্দ্ৰত মই প্ৰথম বাদ্যযন্ত্ৰী হিচাপে, মানে পিয়ানো একৰ্ডিয়ান হিচাপে চাকৰিত যোগদান কৰোঁ। তাৰপিছত ক্ৰমে 1983 চনত জুনিয়ৰ কম্প'জাৰ, মিউজিক ছেকশ্যনত দেই, জুনিয়ৰ কম্প'জাৰ। তাৰপিছত 1998 চনত ছিনিয়ৰ মিউজিক কম্প'জাৰ হিচাপে পদোন্নীত হৈ লাভ কৰোঁ। আৰু তাৰপিছতে মোৰ ৰিটায়াৰমেণ্ট হৈ অৱসৰ লওঁ 2005 চনত।

0: আকাশবাণী গুৱাহাটীৰ সংগীত বিভাগত সেই সময়ত লগ পোৱা কৃতবিদ্যসকলৰ কথা সুঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী ৰমেন চৌধুৰীয়ে কয়,
1: তেতিয়া সংগীত বিভাগত মই জিতেন দা আছিলে, স্বনাম ধন্য তেখেতসকল বহুত শিকিছোঁ, মুকুল দা আছিলে, মুকুল বৰুৱা, হেমেন হাজৰিকা, বিশেষকৈ এই তিনিজনক মই পাইছোঁ তেনেকৈ।

0: আকাশবাণীত ৰমেন চৌধুৰীয়ে বৰ নিষ্ঠাৰে কাম কৰিছিল। লোকসংগীতৰ ক্ষেত্ৰখনত কৰা কামৰ কথা সুঁৱৰি ৰমেন চৌধুৰীয়ে কয়,
1: আকাশবাণীত আচলতে কথা কি, মই কাম কৰি থকা এটা ভাল এটা মোৰ কাম এটা মই কৰিব সুবিধা পালোঁ, যে লোকসংগীতৰ ক্ষেত্ৰত যিবিলাক সংৰক্ষণ আছিলে বা দেউৰী বিহু হওক বা সোণাল কছাৰী বিহু হওক, মৰাণ মটক এইবিলাক মিচিঙৰ এই গোটেইখিনি কথা বাণীবদ্ধন কৰাৰ কাৰণে মোক দায়িত্ব দিয়াৰ কাৰণে মই বেলেগ বেলেগ সত্ৰৰ পৰা বেলেগ বেলেগ ঠাইৰ পৰা যিকেইখন প্ৰতিনিধিত্ব কৰি আহি পেলাই আনিছিলে তেখেতসকলৰ কণ্ঠৰ বহুকেইটা গীত মই কিন্তু ইয়াতে ৰেকৰ্ডিং কৰি ইয়াতে আমাৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা কৰি দিব পাৰিছিলোঁ। এইটো মোৰ কাৰণে সৌভাগ্যৰ কথা। তাৰপিছত আৰু 1942 চনৰ কথা দশকৰ কথা মই এটা ক'ব খুজিছোঁ, কিয় 50 দশকৰ যিবোৰ গীত 70 RPMত যে বাণীবদ্ধ হৈছিল সেইবোৰ ৰেকৰ্ড আকৌ শুদ্ধভাৱে আমাৰ নতুন প্ৰজন্মই শিকিব লাগিব আৰু নিয়মীয়া শিল্পী শিকাই আকৌ নতুনকৈ বাণীবদ্ধ কৰি প্ৰচাৰ কৰিব লাগিব। এইবিলাক মনত ভাবি ৰাখি গোটেইখিনি কামখিনি মই ৰেডিঅ'ত কৰি থৈছিলোঁ, কিন্তু এইবোৰ এতিয়াও আৰ্কাইভেল ভেলুৰ হিচাপে আছে।

0: জীৱনকালত ৰমেন চৌধুৰীয়ে অসংখ্য গীতত সুৰ কৰিছে, কিন্তু সুৰ কৰা গীতৰ হিচাপ তেওঁ ৰখা নাই। এটা প্ৰশ্নৰ উত্তৰত ৰমেন চৌধুৰীয়ে কয়,
1: এইটোতো মই হিচাপটো ৰখা নাই, আৰু বিভিন্ন গীতিকাৰৰ মই অৱশ্যে লিখি কৰিছোঁ, আৰু কিছুমান গান কিন্তু মই নিজে আগতে অকণমান সুৰ চুৰ কৰি, তাৰপিছত বিশেষকৈ দ্বিজেন্দ্ৰ সুমন শৰ্মাক মাতোৱেই, মই দ্বিজেন্দ্ৰ শৰ্মাৰ বেছি মোৰ গান আছে, যেতিয়া নিত্যাৰঞ্জন বৰঠাকুৰ আছে, প্ৰবীণ শইকীয়া আছে, শিৱপ্ৰসাদ বৰুৱাৰ মোৰ তেনেকৈ গৈছোঁ, আবেলি আবেলি কেতিয়াবা আহে আৰু মই সুৰ কৰোঁ, আজি যে পূৰ্ণিমা, এই যে পূৰ্ণিমা ৰাত্ৰি, এনেকুৱা ধৰণৰ কিছুমান গান আছে, তেনেকৈ ইন্দ্ৰকুমাৰ বৰগোহাঁইৰ গানো কৰিছোঁ, নিত্যা দত্ত কৰিছোঁ, ইদ্ৰিছ আলী কৰিছোঁ, অমিত চৰকাৰ কৰিছোঁ, সূৰ্যকুমাৰ ৰাজাৰ কৰিছোঁ, আৰু বহুতৰ তেনেকৈ আছে, ভিন্দৰ গানটো আছেই, কেশৱ ভিন্দৰ। 2007 চনত

0: এতিয়া গুৱাহাটী দূৰদৰ্শনৰ পৰা চং অফ দি নৰ্থ ইষ্টৰ সমবেত সংগীতটো সৰ্বভাৰতীয় দূৰদৰ্শন কেন্দ্ৰৰ পৰা দিল্লীৰ পৰা প্ৰতিযোগিতাত ময়ে সুৰ কৰিছিলোঁ সেইটো, আৰু মোৰ পৰিচালনাত হৈছিলে এইটো। আৰু গীতিকাৰ আছিলে ডিম্বেশ্বৰ দাস, আৰু গানটো আছিলে কি অসমীয়াত আছিলে, প্ৰথমতে লিখিছিলে সুজলা সুফলা শস্য শস্য শ্যামলা গৰিয়সী জননী পূৰ্বাঞ্চল, যিহেতু সাত ভনীৰ কথা আছে পূৰ্বাঞ্চল লিখিছিলে। এই গীতটো কিন্তু হিন্দীত ৰূপান্তৰ কৰিছিলে তেনেকৈ, সোনে পে সোহাগা শ্যামল ভূমিৰ বাবে প্ৰথম পুৰস্কাৰ পাইছিলোঁ, কাৰণ তাতে হিন্দীতহে আমি পঠিয়াব লাগেতো তেনেকৈ পঠিয়াইছিলে, সেইটোত আকৌ প্ৰথম পুৰস্কাৰ পাইছিলোঁ।
1: আকাশবাণীত নিয়মীয়াকৈ আলেখ্য বা সংগীতালেখ্য প্ৰচাৰ কৰা হয়। বিভিন্ন বিষয়ৰ আলেখ্য বা সংগীতালেখ্যত ৰমেন চৌধুৰীয়ে সুৰ দিছিল বা সংগীত পৰিচালনা কৰিছিল। এই সন্দৰ্ভত তেওঁ কয়,
0: দুৰ্গা পূজাৰ ওপৰত তেতিয়া কেইবাখনো কৰিছোঁ, বিশেষকৈ নিৰ্মলকৰ্ম বাইদেউৰ যিকেইখন আছে ভাল আছিলে কৰিছোঁ এইবোৰ, আৰু পৰিৱেশৰ ওপৰতো কৰিছোঁ, যেনে বনাঞ্চলৰ পৰিৱেশৰ ওপৰত কৰিছোঁ, সেইটো নিৰ্মলকৰ্ম বাইদেউৰ লিখা, আৰু আন আন বেলেগ বেলেগ পৰিৱেশৰটো থকাও গীত কৰিছোঁ। তাৰ উপৰিও আৰু কেইটামান কৰি কাম ভাল লাগিছে, কিয় যিটো মুছলিম ডিভোচনেল ছং, তেখেতসকলৰ চাৰিটা কেইটামান পৰ্ব থাকে ন, মহৰমে হওক, ঈদুজ্জোহা হওক, ঈদ উল ফিতৰ হওক, এনেকুৱা ধৰণৰ কেইবাটাও আছে, গোটেই পৰ্ববিলাকৰ কিন্তু এখন ফিচাৰ কৰোঁ প্ৰত্যেক হেৰিতে তেনেকুৱা, গতিকে এতিয়াও মহৰম বুলি ক'লে বহুতে জানে, বহুত এতিয়ালৈ কেতিয়াবা বজায়ো, কেতিয়াবা মানুহে চকু পানী টোকে এনে কাহিনীটো শুনি পেলাই ইমান সুন্দৰ, আৰু সেইখিনি পাইছোঁ মই অকল নবাবুদ্দিন বুলি ৰঙিয়াত কাম কৰিছিলে তেখেতৰ লিখা, আৰু মই যেনেকৈ সুৰ দিছোঁ, কাৰণ এইটো অলপমান আৰবিয়ান টাইপৰ মই কিছুমান সুৰ দিয়াৰ কাৰণে, আৰু কথাখিনি হ'ল উৰ্দু আৰু অসমীয়া দুয়োটা মিলিলোঁ, আল্লাহ মানা মৌলা মানা এনেকুৱা ধৰণৰ কিছুমান কথা, কাৰ আগমনে মজগুল, এইটো মজগুল ৱৰ্ডটো তেতিয়া আমাৰ হেৰিৰ পৰা আহেতো, তেনে গজলি ভাৱৰ পৰা আহে, তেনেকুৱা পৰিৱেশৰ গানবিলাক মানুহে ৰাইজে খুব সুন্দৰকৈ আঁকোৱালি লয়, তেনেকুৱা পৰিৱেশৰ মই কিন্তু বহুত কৰিছোঁ।

অসমৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত গীত মাত সংৰক্ষণ প্ৰসাৰ আৰু প্ৰচাৰৰ কাম নিষ্ঠাৰে কৰিছিল ৰমেন চৌধুৰীয়ে। থলুৱা শিল্পীৰ দ্বাৰা বিভিন্ন জনগোষ্ঠীৰ গীত গোৱাই বাণীবদ্ধ কৰিছিল।

0: ৰমেন চৌধুৰীৰ নিৰলস সংগীত সাধনাৰ সুমিষ্ঠ ফল আছিল সৃষ্টিৰ অংকুৰ, লিজেণ্ড অৱ লোহিত, বস্ত্ৰ দিয়া শিপিনী সমাজ ইত্যাদি আকাশবাণীৰ সংগীতালক্ষ্যবোৰ। এই সংগীতালক্ষ্যবোৰে আকাশবাণী গুৱাহাটী আৰু ৰমেন চৌধুৰীলৈ কঢ়িয়াই আনিছিল সন্মান। এই সন্দৰ্ভত ৰমেন চৌধুৰীয়ে কয়,
1: 1981 চনত আকাশবাণী যেতিয়া মই কাম কৰি থাকোঁ তেতিয়া সৃষ্টিৰ অংকুৰ নামৰ এখন সংগীতালক্ষ্য সৰ্বভাৰতীয় অনাতাঁৰ কেন্দ্ৰৰ এই বছৰেকীয়া প্ৰতিযোগিতা এটা হয়, তাত এখন আমি জইন কৰিলে গুৱাহাটী ষ্টেচনৰ পৰা, আৰু এখন পুৰস্কাৰ পালে, প্ৰথম পুৰস্কাৰ আকৌ। আচ্ছা, সেইখন সৃষ্টিৰ অংকুৰখনেই যিহেতু ফাৰ্ষ্ট প্ৰাইজ পালে, সেইখন আকৌ পঠিয়াব।

লাগিব বাহিৰলৈ। গতিকে সেইখন ছিংগাপুৰত এটা হোচাবাংকা ফাউণ্ডেশ্যন ৰেডিঅ' প্ৰাইজ বুলি কয় আবু জেনেৰেল এছেম্বলিত 1982 বিশেষ পুৰস্কাৰ পাওঁ আকৌ সেইটো সেই মিউজিকেল ফিচাৰখনত। ইয়াৰ পিছত আকৌ মোক দিয়ে বস্ত্ৰ দিয়া শিপিনী সমাজ, তাৰপিছত লিজেণ্ড অৱ লোহিত নামৰ এই সংগীতালক্ষ্য লোখনীৰ বাবে তেওঁলোকে দিছে বুলি চাৰ্টিফিকেট অৱ মেৰিট। গতিকে এইখিনি সময়ত ঠিক তেনেকুৱা ধৰণৰ এই প্ৰতিযোগিতাবিলাক জইন কৰোঁ আৰু এনেকুৱা ধৰণে পাওঁ।

0: আকাশবাণীত কাম কৰি থকাৰ সময়তে গুৱাহাটী দূৰদৰ্শনৰ কেতবোৰ অনুষ্ঠানৰো সংগীত পৰিচালনা কৰিছিল ৰমেন চৌধুৰীয়ে। এই সন্দৰ্ভত তেওঁ কয়,
1: ঠিক তেনেকৈ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰটো নবীন প্ৰবীণ এইবিলাক শিল্পী তাহানিৰ গীতবোৰ যেনে ৰসৰাজ বেজবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, লক্ষীৰাম বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, পাৰ্বতীপ্ৰসাদ বৰুৱা, নলিনীবালা দেৱী, উমেশ চৌধাৰী, কীৰ্তিনাথ শৰ্মা বৰদলৈ, মুক্তিনাথ শৰ্মা বৰদলৈদেৱ, পুৰুষোত্তম দাস, আনন্দীৰাম দাস, কমল নাৰায়ণ চৌধুৰী, এই গীতিকাৰসকলৰ বা সুৰকাৰসকলৰ গীতবোৰ সুন্দৰভাৱে শিকাই বুজাই লৈ তেওঁলোককো সেইখিনি আৰ্কাইভেল ভেলু হিচাপে দি থোৱাৰ কাৰণে মোৰ নিজে অলপ মনটো শান্তি পাইছোঁ। 2004 চনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লাইট এণ্ড ছাউণ্ড প্ৰথমবাৰৰ কাৰণে দেই লাইট এণ্ড ছাউণ্ড নাম দিছিলে যোগে যোগে অসম। এই অনুষ্ঠানটোৰ কাৰণে সংগীত আৰু আৱ সংগীতৰ দায়িত্ব দিছিলে মোক, আৰু মোৰ লগত আছিলে বেছি নীলু চক্ৰৱৰ্তী আছিলে, নীলুদা আছিলে, নীলুদা বহুত হেল্প কৰিছিলে।

0: ৰমেন চৌধুৰীয়ে সুৰ কৰিছে অলেখ কালজয়ী গীত। সেই গীতবোৰত অসমৰ আগশাৰীৰ শিল্পীসকলে কণ্ঠ নিগৰাইছিল। এই সন্দৰ্ভত আমাৰ আলাপ অনুৰাগৰ আজিৰ শিল্পী ৰমেন চৌধুৰীয়ে কয়,
1: এতিয়া নাম বুলি ক'লে এতিয়া এনেকুৱা ধৰণৰ হ'ব যে পুলকৰ গানো কৰিছোঁ মই, তেনেকৈ তৰাৰ তৰালি সময়ৰ গানো কৰিছোঁ, দিলীপ দাসৰ গান কৰিছোঁ, মালবিকাৰ কৰিছোঁ, সংগীতা কাকতিৰ কৰিছোঁ, চিত্ৰালী গোস্বামী কৰিছোঁ, শিকা বৰা কৰিছোঁ, তাৰপিছত অৰ্চনা মহন্তৰ কৰিছোঁ, অৰুণভা ভূঞাৰ কৰিছোঁ, দেৱেন দাও গাইছিলে, দেৱেন শৰ্মা, দীপালী বৰদলৈ বুলি গৈছিলে, হাছিনা হাজৰিকা আছে, হাছিনা হাজৰিকাৰ মুছলিম ডিভোচনেল ছং আছিলে কিছুমান, অতি সুন্দৰ মাত। এতিয়া অনিমা ভট্টাচাৰ্যৰ আছে, এতিয়া পাৰ্বিন আহমেদ আছে, মৃদুলা বাইদেউ আছে, মৃদুলা দাস আৰু মনোৰঞ্জন গগৈ, মনোজস্বা মহন্ত আছে, জুৰি দত্ত আছে, বিউটি শৰ্মা বৰুৱা আছে, সুৰেশ বৰদলৈ আছে, তাৰপিছত ৰাণা হাজৰিকা আছে, ৰূপালী কেওট আছে, ত্ৰিখাৰাণী শইকীয়া আছে, ববিতা ভূঞা আছে, ববিতা দাসো আছে, তাৰপিছত শিৱানী দত্ত আছে, তাৰপিছত ভৱেশ্বৰ আছে, এই এনেকৈ অজস্ৰ

জীৱনকালত অসংখ্য বঁটাবাহন তথা সন্মান বুটলিবলৈ সক্ষম হৈছে ৰমেন চৌধুৰীয়ে। সংস্কৃতিৰ পথাৰখনলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে অসম চৰকাৰে ৰমেন চৌধুৰীক প্ৰদান কৰিছে শিল্পী পেঞ্চন আৰু শিল্পী বঁটা। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই 2008 চনত আগবঢ়াইছিল উত্তৰ পূৰ্বাঞ্চলৰ বছৰটোৰ শ্ৰেষ্ঠ গীতৰ বঁটা।

0: আগবঢ়োৱা হৈছে জয়ন্ত হাজৰিকা বঁটা, জয়ন্ত হাজৰিকা স্মৃতি বঁটা, ভূপেন হাজৰিকা জীৱনজোৰা সাধনা বঁটা, সংগীত খনিকৰ পুৰুষোত্তম দাস বঁটা, 2024 চনত অসম সাহিত্য সভাৰ জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান বঁটা ইত্যাদি অলেখ বঁটা আৰু সন্মান। গুৱাহাটী বিশ্ববিদ্যালয়ে 2024 চনত এইগৰাকী কৃতবিদ্যক PhD সন্মান যাচিছে। বিভিন্ন সময়ত লাভ কৰা বঁটা আৰু সন্মান সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী ৰমেন চৌধুৰীয়ে কয়,
1: ৰিটায়াৰমেণ্ট লৈছোঁ আঢ়ৈ বছৰৰ পিছত, তাৰপিছত দুবছৰ পিছত হাতত মোক কিন্তু শিল্পী পেঞ্চনটো মোক দিছে, কিন্তু লগে লগে পোৱা ইমান সহজ কথা নহয়। আৰু এটা দিছে বিশ্বৰভাৰ ওপৰত দিছে কি 2008 দিছে এটা ফেলিটিচেশ্যন টু দ্য কমিটি অফ বাৰ্থ চেণ্টাৰ বিশ্বৰভাৰ, বিশ্বপ্ৰসাদ ৰাভাৰ ওপৰতো বেছ কৰি এটা এৱাৰ্ড মোক দিছে। আৰু এটা দিছে 2012 এইটো দিছিলে জয়ন্ত হাজৰিকাৰ, জয়ন্ত হাজৰিকাৰ বঁটা, এইটো সংস্কৃত মহোৎসৱ অসম, সেইটো অলপ এই বাহিৰৰ পৰা দিছে, তেজপুৰৰ আশে পাশে কিবা এখন ঠাইৰ পৰা দিছে এনেকৈ। আৰু এতিয়া ঘটনালৈকে যে এতিয়া ক্লজিং চেৰিমনি যেতিয়া মই দেখিছোঁ গোল্ডেন জুবুলিটো কৰে 1962 পৰা 2012 এই 60 বছৰ যিখন মই গুৱাহাটী ৰিফাইনাৰী যিটো কৰিছিলোঁ সেইটো হিচাপে দিছে। মানে এই মই কৈছোঁ ন 10 ঘণ্টা দুখন CD যিখিনি কৰিছিলোঁ তাৰ কাৰণে মোক এটা এৱাৰ্ড দিছে গোল্ডেন জুবুলিৰ কাৰণে। আৰু এটা দিছে ভূপেন হাজৰিকাৰ জীৱনজোৰা সাধনা বঁটা দিছে, এইখন লুইতপুৰীয়া সন্মিলিত সংস্কৃত যুৱ সংঘই দিছিলে বিয়গৰী তেজপুৰৰ কাৰণে বিয়গৰীৰ পিছত। তাৰপিছত লাইফ টাইম এচিভমেণ্ট আকৌ পাইছোঁ তেতিয়া মুংগীয়া দেৱীৰ এইটো দিছে, এতিয়া লাহে লাহে চবকে দি আহিছে আৰু লাহে লাহে। তাৰপিছত শিল্পী বঁটা দিলে মোক 2017 2022 দিছে সংগীত খনিকৰৰ পুৰুষোত্তম দাস বঁটা, তাৰ আগত পাইছিলে ৰমেন দাই, ৰমেন বৰুৱাই, নেক্সট 2 নম্বৰ পাইছিলোঁ মই, সেইটো সংগীত বঁটা দিছে 2022 2023 দিছে ছাউথ ইষ্ট এছিয়া কালচাৰেল কনফাৰেন্সত, 8 ডিচেম্বৰ দিছে দ্য কমিটি নৰ্থ ইষ্ট আশীৰ্বাদ ফাউণ্ডেশ্যন বুলি কয় এইটো, এই শংকৰদেৱ কলাক্ষেত্ৰত দিছে। আৰু 2024 দিছে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ নামত, সেইটো এৱাৰ্ড বোধহয় এইবাৰ সেইবাৰে প্ৰথম দিছে নেকি 2024, সেইটো কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত এৱাৰ্ড দিয়া নাছিলে। চবেই ভাবে কি 2017 যেতিয়া শিল্পী দিশত এৱাৰ্ডটো দিছে জ্যোতিপ্ৰসাদ আগৰৱালা দিব নামত নহয়, কিন্তু এইটো দিনতটো আকৌ মোক দিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত দিছে, এইটো অসম সাহিত্যসভাই দিছে।

0: ৰমেন চৌধুৰীৰ পত্নীৰ নাম ৰীণা চৌধুৰী। ৰীণা চৌধুৰী আছিল সাংবাদিক। ৰীণা চৌধুৰী 1970 চনৰ পৰা 1975 চনলৈ আকাশবাণী গুৱাহাটীৰ অংশকালীন ঘোষিকা আৰু 1975 চনৰ পৰা 2008 চনলৈ আকাশবাণী গুৱাহাটীৰ অংশকালীন বাতৰি পৰিৱেশক আছিল। ৰমেন চৌধুৰীৰ পুত্ৰ মনদীপ চৌধুৰী আৰু বোৱাৰী লতিকা চৌধুৰী, ৰমেন চৌধুৰীৰ কন্যা নৱনীতা সৌৰিত সেনৰ সৈতে বিয়া হৈ নৱনীতা সেন হৈছে। দুজনী নাতিনী ঈশানী সেন আৰু শিৱানী সেন। নাতিনী ঈশানী সেনৰ বিয়া হৈছে বৈভৱ আগৰৱালাৰ সৈতে। নিজৰ বিয়াৰ কথা ৰমেন চৌধুৰীয়ে এইদৰে কয়।
1: মই পাণবজাৰৰ পৰা কিন্তু নিজৰ পৰা আহোঁ দেই। এটা সময়ত পাণবজাৰত আছিলোঁ হয়, কিন্তু 68ত মই বিয়া বাৰু কৰালোঁ আৰু মোৰ বিয়া বাৰু কৰাৰ বয়স বেছি হোৱা নাছিলে। অৱশ্যে উপায়তো নাই, কিবা কাৰণত বিয়া বাৰু কৰাব লগা হ'ল। মই আহিলোঁ, মোৰ দাদাহঁতে বিয়াই কৰা নাই তেতিয়া। মোৰ 24 বছৰ 6 মাহ 7 মাহ হৈছিল মাত্ৰ তেতিয়া।

এইগৰাকী অসমৰ বিশিষ্ট সুৰকাৰ সংগীত পৰিচালক আলাপ অনুৰাগৰাজীৰ শিল্পী ৰমেন চৌধুৰীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। এতিয়াও সংগীত চৰ্চাত জড়িত হৈ থকা ৰমেন চৌধুৰী চিৰদিন আমাৰ নৱপ্ৰজন্মৰ পাঠেয় হওক, তাকেই কামনা।

আলাপ অনুৰাগ। অসমৰ জনপ্ৰিয় সুৰকাৰ আৰু সংগীত পৰিচালক ৰমেন চৌধুৰীৰ কৰ্মজীৱনৰ আধাৰত যুগুতোৱা প্ৰামাণ্য আলক্ষ্যখনিৰ দ্বিতীয় তথা অন্তিম খণ্ডটি শুনিলে। প্ৰামাণ্য আলক্ষ্যখনিৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। বিৱৰণী কৃতাঞ্জলি বৰ্মন আৰু অজয় কুমাৰ বৰাৰ।